এফ এম বেণ্ডৰ 102.1 সাতমেঘাৰ্যতীয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছে। কৰ্তব্যকক্ষত হিৰণময়ী গোস্বামী আৰু নিয়ন্ত্ৰণ কক্ষত আশীষ মজুমদাৰৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948 আহাৰ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 চনৰ জুন মাহৰ 16 তাৰিখ, আজি মঙলবাৰ। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক।

এই আকাশবাণী নগাঁও, এতিয়া 6 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

এইখিনিতে আমাৰ কেন্দ্ৰ যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত, অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। 7:30 গীতৰ অনুষ্ঠান মূৰ্ছনা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ, আকাশবাণী দিল্লী কেন্দ্ৰৰ শ্যামাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 11:00 বিস্মিল্লা খাঁ যুৱ বঁটা বিজয়ী বিদ্যুৎ কুমাৰ নাথৰ সৈতে হোৱা এটি বিশেষ সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। দিনৰ 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12:00 হিন্দী বাতৰি ক্ৰমে 12:40 আৰু 1:40 অসমীয়া বাতৰি, 2:00 মিড ডে নিউজ ইন হিন্দী আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব বিয়লি 4:30। 5:00 হিন্দী বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 5:15, 6:00, 6:44 আৰু 9:25। 5:25 মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমুই, 5:45 নাম শুনিবলৈ পাব। 7:15 এটি বৃন্দ গীত প্ৰচাৰ কৰা হ'ব। এটি বৃন্দ গীত শুনিবলৈ পাব। 7:10 চলিত কেন্দ্ৰীয় চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰিত ধাৰাবাহিক অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:45 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী নিশা।

0: ইমান পৰে শ্ৰোতাই উপাসনা অনুষ্ঠানত ক্ৰমে উজ্জ্বল বৰাই পৰিৱেশন কৰা শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত ফকৰুদ্দিন আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু শেষত লতা মংগেশকাৰে পৰিৱেশন কৰা ভক্তিমূলক গীত শুনিলে। এয়া আকাশবাণী নগাঁও, আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
2: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ৰিজুস্মিতা শৰ্মা বাইদেউক। নমস্কাৰ, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে। যিহেতু এতিয়া বাৰিষা আহি আছে নহয় জানো, গতিকে বাৰিষাৰ আগত আমাৰ পশুধনৰ যতন আমি নিশ্চয় ল'ব লাগিব, খাদ্যৰ ক্ষেত্ৰতে হওক, বাসস্থান সম্পৰ্কে হওক, বা বিভিন্ন বেমাৰ আজাৰ সম্পৰ্কে হওক। প্ৰথমে আমি কেনেদৰে বাসস্থান আমি নিৰ্মাণ কৰিব লাগিব, কেনেকুৱা ঠাইত কৰিব লাগিব, প্ৰথমে এই বিষয়ে জনাওকচোন।
3: নমস্কাৰ। বানপানী অহাৰ আগতীয়াকৈ আমি প্ৰিপেয়াৰনেছটো কৰি থ'ব লাগে, চ' ডেট বানপানী আহিলে আমি কি কৰিব লাগে সেই চিন্তাৰ পৰা আমি মুক্ত হৈ থাকিব লাগে। তাৰ কাৰণে প্ৰথম কথাটো হ'ল কি, আমি যোনটো আমাৰ গোহালিটো, গৰু গোহালিটো, তাৰ ব্যৱস্থাপনাটো আমি ল'ব লাগে। তাত যদি কিবা মেৰামতি কৰিব লগা আছে, লিকেজ আছে, পানী বোৱা ব্যৱস্থা আছে, সেইবোৰ আমি চব ঠিক ঠাক কৰি ল'ব লাগে। আমাৰ গোহালিটো নিৰ্মাণ কৰি ল'ব লাগে ভালকৈ, আৰু আমাৰ গোহালিটো যেন ওখ ঠাইত আমি কৰিছোঁ সেইটো চাব লাগে। পানী জমা যদি আছে যাতে নহয়, যদি ড্ৰেইনেজটো আমাৰ প্ৰপাৰ আছেনে নাই সেইটো চাব লাগে, চ' ডেট পানী জমা হৈ নাথাকে। তো সেইখিনি আমাৰ মানে প্ৰথম জৰুৰী কথা। আৰু লগতে যদি আমি বানপানী এৰিয়াত আছোঁ, বান আক্ৰান্ত এৰিয়াত যদি আমি বসবাস কৰি আছোঁ, তেতিয়া আমি কমিউনিটি বেচিছত এটা ওখ ঠাই এটা বিচাৰি থ'ব লাগে, চ' ডেট যদি বিপদটো আমাৰ মানে আহি পৰে, তেতিয়া আমি যেন আমাৰ খাদ্যটো আৰু পশু খাদ্যটো, পশুধনখিনিক আমি যেন তাত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, সেইটো ব্যৱস্থা আমি আগতীয়াকৈ আমি কৰি থ'ব লাগে,
2: থাকিব লাগিব। হয়, এতিয়া আমি এইটো সময়ত ধৰক কিছুমান বেমাৰ আজাৰে দেখা দিয়ে, মানে বাৰিষা সময়ত এফ এম ডি আছে বা বিভিন্ন ধৰণৰ ছালৰ বেমাৰ বা গৰুৰ তেনেকৈ শৌচ হয় পনীয়া, বিভিন্ন ধৰণৰ বেমাৰ আছে। এই বেমাৰসমূহৰ কাৰণে আগতীয়াকৈ কিবা প্ৰতিষেধক ব্যৱস্থা, চিটা বেজী দিয়াৰ কিবা ব্যৱস্থা কৰিব লাগিব নেকি আমি?
3: এতিয়া চাওক, বানপানীৰ আগে আগে আমি সদায় এটা কথাত গুৰুত্ব দিব লাগে যে পশুধনৰ খাদ্যটোৰ লগতে পশুৰ স্বাস্থ্যৰ ওপৰত আমি যত্নটো ল'ব লাগে। খাদ্যটো আমি পৰ্যাপ্ত মাত্ৰাত আমি ব্যৱস্থা কৰি থ'ব লাগে, চ' ডেট আমাৰ সেইটো সময়ত যেন আমি আমাৰ পশুধনৰ খাদ্যৰ কাৰণে নাটনি নহয়। তাৰ কাৰণে আমি খেৰৰ ব্যৱস্থা বা আমাৰ ঘাঁহৰ ব্যৱস্থা সেইখিনি আমি কৰি থ'ব লাগে। আজিকালি উন্নতমানৰ ঘাঁহৰ জাতবিলাক আমাৰ জিলাবিলাকত উপলব্ধ আছে, খেতিও কৰে কৃষকসকলে। চ' তেওঁলোক সজাগ হ'ব লাগে যে আমি যিহেতু সেইটো সময়ৰ কাৰণে বা এনেও পৌষ্টিক আহাৰটো আমাৰ অত্যন্ত জৰুৰী পশুধনৰ কাৰণে, চ' আমি অলপমান ঘাঁহৰ খেতিটো কৰোঁ। আৰু যিহেতু আমাৰ বাৰিষা ছিজনটো মাৰ্চৰ পৰা আগষ্টলৈকে আমাৰ এইখিনি গোটেই অসমত বা নৰ্থ ইষ্টত, ত' এই পিৰিয়ডটোত যেন আমি সেউজীয়া ঘাঁহো যথেষ্ট মানত পাওঁ, কিন্তু আকৌ বানপানী আহি গ'লে বিপদৰ সময় এটা আমি
2: সন্মুখীন
3: হ'বলগীয়া হয়। চ' তাৰ কাৰণে আমাৰ যেতিয়া পৰ্যাপ্ত মাত্ৰাত ঘাঁহ আমি কৰিবলৈ সক্ষম হৈছোঁ যেতিয়া হওঁ, তেতিয়া আমি সেইখিনি যেন কেনেকৈ সংৰক্ষণ কৰোঁ, চাইলেজ বনাওঁ, সেইটোৰ ব্যৱস্থাৰ ফালে আমি যাব লাগে। কিয়নো আমি যদি চাইলেজটো বনাই থওঁ, তেতিয়া আমাৰ নাটনিৰ সময়তে হওক, যেতিয়া আমি ঘাঁহ আমাৰ লগত ব্যৱস্থা নাই ঘাঁহ খোৱাবলৈ বেলেগ অন্যান্য খাদ্যৰ, তো এইখিনি আমি পশুধনক দিব পাৰোঁ যোনটো অতি পৌষ্টিক আৰু যাৰ ফলত যোনটো খোৱালে আমাৰ
2: পশুধনৰ
3: নিউট্ৰিশ্যনৰ মাত্ৰাটো বেছি, পশুধনে পশুধনৰ কাৰণে খুবেই উপযোগী বুলি ভাবোঁ।
2: যিহেতু আপুনি চাইলেজৰ কথা কৈছে, গতিকে আমাৰ সাধাৰণ গোপালকসকলে চাইলেজৰ বিষয়ে নাজানিবও পাৰে, গতিকে কেনেদৰে চাইলেজ আমি প্ৰস্তুত কৰিব লাগিব এই বিষয়ে কওকচোন।
3: চাইলেজটো আমি মাকৈৰ ঘাঁহৰ পৰা, নেপিয়াৰৰ পৰা, চৰগামৰ পৰা, এই ধৰণৰ শস্যৰ পৰা আমি প্ৰস্তুত কৰিব পাৰোঁ। খালি আমি চাব লাগে যে কোনটো সময়ত আমি চপাই কাটিছোঁ হেৰিটো, মাকৈটো। সেইটো আমাৰ মানে ব্লুমিঙৰ ষ্টেজটো এটা আছে, মিল্ক ড ষ্টেজ বুলি কয়। এইটো জাষ্ট গেৰ ধৰা সময়তে কাটিব লাগে আৰু এইখিনি কাটি ধুনীয়াকৈ তাৰ মইশ্চাৰ কণ্টেণ্টটো চাই সেইটো আমি দুটা মেথডতে কৰিব পাৰোঁ গাঁৱৰ অৱস্থাত। এটা চাইলোপিট মেথডত কৰিলোঁ, গাঁত খান্দি কিনে আমি তাত ধুনীয়াকৈ প্লাষ্টিক পৰি কিনে পলিথিন দি আমি ধুনীয়াকৈ বতাহটো নুসুমোৱা ব্যৱস্থা কৰি কিনে পেকিংটো কৰিলোঁ। আৰু দুই নম্বৰ আছে যে পলিথিন বেগছবিলাকো আজিকালি পোৱা যায় য'ত নেকি ধুনীয়াকৈ চাইলেজখিনি ভৰাই মানে অক্সিজেন বতাহটো মুক্ত কৰিব লাগে আৰু, চ' দেট তাত আমাৰ কোনো ধৰণৰ কমপ্লিট বতাহমুক্ত কণ্ডিশ্যনত যদি আমি ৰাখিব পাৰোঁ তেতিয়া আমি সেইখিনি সুন্দৰ খাদ্য হিচাপে আমাৰ প্ৰস্তুত হৈ যায় আমাৰ পশুধনৰ কাৰণে 30-45 দিনৰ ভিতৰত।
2: আমি শুনা পাইছোঁ যে এই চাইলেজ তৈয়াৰ কৰোঁতে ধৰক খেৰৰ পৰা আমি গুড় বা তেনেকুৱা ধৰণৰ কিবা বস্তু আমি সানি পেলাই থ'ব পাৰোঁ,
3: সেইটো আমি এড কৰিব পাৰোঁ। নিমখ গুড় আমি এড কৰিব পাৰোঁ, লেয়াৰ হিচাপে আমি দিব পাৰোঁ। এইটোৱে আমাৰ এনাৰ্জিৰ চ'ৰ্চটো এটাও পাব আৰু নিদিয়াকৈও আমি প্ৰস্তুত কৰিব পাৰোঁ।
2: গতিকে চাইলেজ আৰু আপোনাৰ যোনটো ঘাঁহৰ খেতিৰ কথা কৈছে এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বাৰিষাৰ আগে আগে যাতে আমাৰ পশুধনে সেইখিনি সময়ত পৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ কৰিব
3: পাৰে। হয়, আৰু লগতে খেৰ যদি আমাৰ লগত আছে তেতিয়া আমি খেৰতো ইউৰিয়া ট্ৰিটমেণ্ট বুলি এটা প্ৰযুক্তি আছে, মানে 2-4% আমি ইউৰিয়া লৈ 100 কেজি ঘাঁহত খেৰত আমি 2-4 কেজি যিকোনো পৰিমাণ আমি ল'ব পাৰোঁ, তাতকৈ বেছি ল'ব নোৱাৰোঁ। লৈ আমি ধুনীয়াকৈ পানীৰ লগত মিক্স কৰি 50 লিটাৰ পানীৰ লগত মিক্স কৰিলোঁ ইউৰিয়াটো। তাৰপিছত আমি সেইখিনি মিক্স কৰাৰ পিছত খেৰৰ ওপৰত ওপৰৰ পৰা আমি ছটিয়াই দিলোঁ। তাৰপিছত আকৌ প্ৰপাৰলি আমি মিক্স কৰিব লাগে খেৰটো আমাৰ ইউৰিয়া পানীৰ লগত, আৰু তাৰপিছত আমি সেইখিনি আকৌ পলিথিনত বা চাইলোপিটত আমি ধুনীয়াকৈ পেকেজিং কৰি মানে বতাহমুক্ত কৰি কিনে অক্সিজেনমুক্ত কৰি কিনে আমি সেইখিনি পেকেজিং কৰি ৰাখিব পাৰোঁ। আৰু সেইখিনিও আমাৰ এটা মানে 45 দিনৰ পিছত আমি খুলিলে সেইটো এটা
2: ভাল খাদ্য,
3: উন্নত মানৰ, অলপ মানে খেৰৰ পৰা আমি ইমান বেছি প্ৰটিন নাপাওঁ কিন্তু ইউৰিয়া যিহেতু দিয়া থাকে আমি অলপমান প্ৰটিনৰ পাৰ্চেণ্টেজটো বেছি পাওঁ সেইটো পৰা, আৰু এইটো ভাল খাদ্য হিচাপে আমি যোগান ধৰিব পাৰোঁ।
2: হয়, খাদ্য সম্পৰ্কে আমি বাৰু পাতিছোঁ, এতিয়া বেমাৰ আজাৰলৈ আহোঁ।

0: এই সময়ত বাৰিষাৰ সময়ত যিহেতু যথেষ্ট পৰিমাণে আমাৰ পশুধন বেমাৰত আক্ৰান্ত হয়, বিভিন্ন ধৰণৰ বেমাৰ আহে, গতিকে আমি বাৰিষাৰ আগত কেনেধৰণৰ আমি প্ৰতিকাৰ কৰিব লাগিব?
1: আমি চাওক, বাৰিষাৰ আগে আগে আমাৰ যিখিনি পশুধন আছে সেইখিনিক আমি পেলুৰ দৰৱটো দিয়া অতি জৰুৰী। আৰু আমাৰ এটা বস্তু আমি মানে সদায় মনত থ'ব লাগে যে যদি আমাৰ পোৱালি মানে ধৰক গৰুৰ পোৱালিক আমি দি আছোঁ তেতিয়া আমি 21ৰ পৰা 1 মাহত আমি আৰম্ভ কৰিব পাৰোঁ পেলুৰ দৰৱটো। হয়, তাৰপিছত আমি মাহেকীয়াকৈ 6 মাহলৈ দিলোঁ আৰু তাৰপিছত আমি বছৰত 3 বা 4 বাৰকৈ আমি কিন্তু সেইটো কণ্টিনিউটিটো মেইনটেইন কৰিবই লাগে। আৰু পেলু দৰৱ দিয়াৰ আমি প্ৰায় 15 দিনমানৰ পিছত আমি চিটাৰ ব্যৱস্থাটো কৰিব লাগে, যেনে আমাৰ বানপানীৰ সময়ত আমাৰ কিছু চিটাৰ অতি প্ৰয়োজন, যেনে FMD হ'ল, চবকা, HS, আমাৰ LSD আৰু ব্লেক ৱাটাৰ, এইখিনিৰ চিটাখিনি আমি আমাৰ পশুপালন বিভাগৰ লগত যোগাযোগ কৰি তেওঁলোকৰ জৰিয়তে আমি আমাৰ পশুধনখিনিক চিটা দিয়া ব্যৱস্থাটো কৰিব লাগে। আৰু এটা কথা মনত থ'ব লাগে যে এটা চিটাৰ পৰা নেক্সট চিটাৰ কাৰণে আমি মিনিমাম 15 ডেইজৰ এটা গেপ যেন ৰাখোঁ, আৰু সেইখিনি আমি ব্যৱস্থাটো কৰিব লাগে। আৰু ওচৰৰ পশুপালন বিভাগটোৰ লগত সম্পৰ্কটো এটা বনাই থ'ব লাগে, যোগাযোগটো ৰাখিব লাগে, চ' ডেট আমি গম পাই থাকোঁ, আমাৰ কৃষকে গম পাই থাকে যে আমাৰ কি ধৰণৰ স্কিমছ তেওঁলোকৰ আহিছে আৰু কি ধৰণৰ চিটাৰ ব্যৱস্থাটো আছে। আৰু সেইখিনি গোটেই কাৰণে আমাৰ ওচৰৰ যোনটো পশুপালন বিভাগ আছে তেওঁৰ তাৰ ডাক্তৰজনৰ লগত বা কম্পাউণ্ডাৰজনৰ লগত এটা যোগাযোগ বা এটা যোগসূত্ৰ ৰাখি থ'ব লাগে, কিয়নো কিছুমান আমাৰ বান আক্ৰান্ত এৰিয়াবিলাকত দুৰ্যোগত আমাৰ পশুৰ মৃত্যুও হয়। চ' কিছুমান স্কিমছ থাকে চৰকাৰৰ সময়ে সময়ে, যে ইঞ্চুৰেঞ্চৰ স্কিমছ হ'ল, সেই স্কিমছখিনি যেন
0: তেওঁলোকে তেতিয়া সেইবোৰ গ্ৰহণ কৰিব পাৰিব। তাৰপিছত সেই আমি যেতিয়া ধৰক বাৰিষা আহিল, বাৰিষাৰ সময়ত কেতিয়াবা কিছুমান গাভিনী গৰু থাকে, ছাগলী থাকে, সেইসমূহ আমি কেনেদৰে বিশেষভাৱে যতন ল'ব লাগিব?
1: আমাৰ আজিৰ দিনত আমাৰ চিন্তা কৰিবলগীয়া নাই যে গাভিনী গৰুখিনিকো আমি পেলুৰ দৰৱখিনি আমি দিব পাৰোঁ। বিভিন্ন ধৰণৰ পেলুৰ দৰৱবিলাক আছে যোনটো 7 মহীয়া গাভিনী গৰুক আমি দিব পাৰোঁ আৰু সেইটোৰ পৰা যেন তেওঁলোকে মানে
0: উপকৃত হ'ব পাৰে।
1: চ' সেইসমূহ তেওঁলোকে ল'ব পাৰে, সেইখিনি ডাক্তৰৰ লগত

0: বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ বা পশুপালন বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, বিশ্ববিদ্যালয়ৰ পৰাও আৰু বিভিন্ন এন জি অ'বিলাকেও হেল্থ কেম্পবিলাক, পশু শিবিৰবিলাক পাতে। সেই শিবিৰবিলাকত আমাৰ পশুধনখিনিক লৈ যাব লাগে আৰু সেই শিবিৰবিলাকৰ পৰা তেওঁলোকে দৰৱ, বিনামূলীয়া দৰৱবিলাক পায়, খাদ্যও পায়। চ' সেইখিনিৰ ব্যৱস্থা যিহেতু এটা থাকে, সেইটোৰ লগতো তেওঁলোকে যোগাযোগ কৰি সেই ব্যৱস্থাটো ল'ব লাগে। আৰু সেই যোন জেগাত আমি পশুখিনি ৰাখিছোঁ, সেইখিনি জেগাখিনি আমি অলপমান চাফ চিকুণকৈ ৰখা ব্যৱস্থাটো কৰিব লাগে, পৰিষ্কাৰ পৰিচালনাটো চাব লাগে, শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে পশুৰ কাৰণে। কিন্তু যদি আমি লেতেৰা পানী খুৱাওঁ, সেইটোৱে আকৌ বেমাৰৰ, যিহেতু সেইটো টাইমত অলপমান খাদ্যৰ পানীৰো অভাৱ হয় আৰু বিশুদ্ধ পানীৰ, আৰু ইমিউন ছিষ্টেমটো অলপমান পশুৰ ডাউন হৈ থাকে সেইটো সময়ত, প্ৰতিৰোধক শক্তিটো কমি থাকে। কিন্তু খাদ্যৰ এটা যিমান যি ক'লেও নাটনি এটা থাকে সেইটো সময়ত। চ' সেইকাৰণে আমি শুদ্ধ পানীৰ ব্যৱস্থা এটা কৰিব লাগে, চ' দেট আমাৰ পশুধনখিনিয়ে অসুবিধা নাপায় আৰু বেমাৰৰ সংক্ৰমণটো যেন হাত সাৰি থাকিব পাৰে। আৰু যিখিনি জেগাত আমি পশুধনখিনি ৰাখোঁ, সেইখিনিত আমি ডিছইনফেক্ট কৰি থ'ব লাগে। আমি ব্লিচিং বা আমাৰ লাইম ষ্টোন চূণৰ বা আমি পটাচ পানীৰে আমি সেইখিনি জেগা ডিছইনফেক্ট, বিশুদ্ধ কৰি থ'ব লাগে।
1: এনেকুৱা ধৰণৰ মানে আমি ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব
0: পাতি আছিলোঁ। তাতে মই আৰু এটা কথা যোগ দিব বিচাৰিম, ভেকচিনটো আমি দিওঁতে 3 মাহ ওপৰৰ পশুক দিব লাগে, আৰু যোনটো আমি ডিৱৰ্মিংটো কৰোঁ, পেলুৰ দৰৱটো আমি 21 মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰোঁ। আৰু যেতিয়া আমি FMD ভেকচিনটো দিওঁ, সেইটো বুষ্টাৰ ড'জটো আমি 4 মাহত দিব লাগে, আৰু তাৰপিছত আকৌ 6 মাহ ইণ্টাৰভেলত দিব লাগে। আমাৰ ছাগলীৰ কাৰণে বা আমাৰ ছাগলী বা ভেড়ৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিনছ আছে। PPR টো বিৰাট ইম্পৰ্টেণ্ট ছাগলীৰ কাৰণে, আৰু এণ্টাৰটক্সিমিয়া গোট

ডিজিজৰ ভেকচিনেশ্যন সেইটো আমি কৰি থ'ব লাগে, এইটো বিভাগৰ লগত যোগাযোগ কৰি যোনটো সময়ত তেওঁলোকৰ তাত ব্যৱস্থাটো থাকে আমি সেইটো ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। এইখিনিতে মই কৈ সুখী হৈছোঁ যে আমাৰ এতিয়া আমাৰ জিলাবিলাকত বহুবৰ্ষীয় ঘাঁহ যেনে হাইব্ৰিড নেপিয়াৰ, কংগো ছিগনেল, গিনি পাৰা, চিটেৰিয়া এইবিধৰ ঘাঁহবিলাক আমাৰ জিলাবিলাকত এভেইলেবল আছে, আৰু লগতে আমাৰ এককালীন ঘাঁহ যেনে ছিজনেল ঘাঁহখিনি মাকৈ, অ'টছ, মাখন, কাউপি এইখিনি আমি কৰিব পাৰোঁ। আৰু এইখিনি আমাৰ যিহেতু আমাৰ পশুধনখিনিক আমি এৰাল দি ৰাখি কিনে আমি ঘাঁহখিনি যোনটো খুৱাই আছোঁ এইটো নিম্নত মানৰ ঘাঁহ, আৰু এইখিনি যদি উন্নত মানৰ ঘাঁহৰ পৰা আমি মিনিমাম প্ৰটিন পাৰ্চেণ্টেজটো 8-10% প্ৰটিন পাম, যোনটো আমাৰ পশুধনৰ কাৰণে অতি স্বাস্থ্যৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। আৰু সেইটো আমি যদি 5 কেজিৰ পৰা 6 কেজি ঘাঁহ দিওঁ আমি মিনিমাম 1 কেজি দানাৰ পৰা আমি ৰেহাই পাব পাৰোঁ। চ' এই সুবিধাটো আমাৰ পশুপালকসকলে ল'ব লাগে। আৰু আমাৰ যিহেতু নৰ্মেল অৱস্থাত আমাৰ যদি ঘাঁহ আমি চাব যাওঁ আমাৰ নৰ্মেল গৰুক আমাৰ 25-30 কেজি ঘাঁহ আমাক দিবই লাগে, আৰু 7-10 কেজি আমি ছাগলীক যদি ঘাঁহ উন্নত মানৰ ঘাঁহ খুৱাওঁ তো ডেফিনেটলি এইটোৱে আমাৰ পশুধনৰ স্বাস্থ্যত ইম্প্ৰুভমেণ্ট এটা আনিব। আৰু

0: আৰু ইয়াৰ নিয়ন্ত্ৰণ সম্পৰ্কে বা সাৱধানতা সম্পৰ্কে সুন্দৰভাৱে আগবঢ়ালে। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমান পৰে বাৰিষাৰ আগত পশুধনৰ যতন, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ঋজুস্মিতা শৰ্মা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
1: আজিৰ কৃষি আলোচনা ইমানেই। নমস্কাৰ।
0: মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ঋজুস্মিতা শৰ্মা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
1: আজিৰ কৃষি আলোচনা ইমানেই। নমস্কাৰ।

জীৱিত হৈ আছে, তেনেক্ষেত্ৰত এটি মৃতদেহ স্পৰ্শ কৰিলে অস্পৃশ্য হোৱা বুলি কৰা ধাৰণাটো ভুল। মৃতদেহ এটি বিধিগত ব্যৱস্থা লগোৱাৰ পাছত গা ধোৱা নাইবা দাড়ি চুলি খুৰোৱা কথাটো স্বাস্থ্যৰ ক্ষেত্ৰত বিবেচনা কৰিব পাৰি। এই ক্ষেত্ৰত কোনো এজন মানুহে গা নুধুলে তেওঁক লেতেৰা বুলি ঘৃণাব পাৰি, কিন্তু প্ৰকৃততে মানুহজন পাপী নহয়। এগৰাকী মাতৃক অস্পৃশ্য বুলিব পাৰি তেতিয়ালৈকে যেতিয়ালৈকে তেওঁ গা নুধুৱে বা হাত ভৰি পৰিষ্কাৰকৈ নুধুৱে। কিন্তু চাফ চিকুণ হোৱাৰ পাছত যদি তেখেতৰ উপৰিও আনে শিশুটিক স্পৰ্শ কৰে, তেনেক্ষেত্ৰত স্পৰ্শ কৰাৰ পাছত শিশুটি দূষিত হৈ নাযায়। কিন্তু দেখা যায় যে নিজ জাতিৰ লোকসকলক উচ্চ জাতি বুলি নিজকে পৰিচয় দিয়া লোকে এইসকলক জন্মৰে পৰাই অস্পৃশ্য হিচাপে

উপৰিও আনে শিশুটিক স্পৰ্শ কৰে, তেনেক্ষেত্ৰত স্পৰ্শ কৰাৰ পাছত শিশুটি দূষিত হৈ নাযায়। কিন্তু দেখা যায় যে নিজ জাতিৰ লোকসকলক উচ্চ

শ্রোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহার্টজত আকাশবাণী নগাঁও কেন্দ্রৰ পৰা। এইখিনিতে জনাইছো, আজি নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনখাত গাঁৱত হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ

0: কম্পিউটার অ্যাপ্লিকেশনস, ডেটা সায়েন্স বা আর্টিফিশিয়াল ইন্টেলিজেন্স, ইয়াৰে যিকোনো বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অৰ্থনীতি সম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰা বিষয়ত আলোচনাৰ বাবে কালি নৈশ ভোজৰো আয়োজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমেক্ৰয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰকে ধৰি G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। সন্মিলনত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডে লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কষ্টাইও ভাগ লৈছে। এই তিনিদিনীয়া শীৰ্ষ সন্মিলনৰ সময়ছোৱাত নেতাসকলে বিশ্বৰ ভাৰসাম্যহীনতা হ্ৰাস কৰা, বৃহৎ ভূ ৰাজনৈতিক সংকট, শিশুৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰা, সংগঠিত অপৰাধ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰা আদি বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে G7 শীৰ্ষ সন্মিলন হৈছে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা মঞ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ফ্ৰান্সৰ ইভিয়ানত উপস্থিত হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা

ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেথাৰিয়ে সপ্তমবাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলে ঠাইৰে সপ্তমবাৰৰ বাবে জি ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যত প্ৰজন্মক এই বিশেষ মিত্ৰতাক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষই পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা নিশ্চিত কৰাত সহযোগিতা আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আশ্বাস দিয়ে। বৈঠকত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ডাক বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আদি বিভিন্ন বিভাগ, সংস্থা তথা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ উপৰি আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰত পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি এইবেলি 1000তকৈ অধিক খালী পদৰ বাবে 13000তকৈ অধিক প্ৰাৰ্থীক মূল পৰ্যায়ৰ বাবে বাছনি কৰা হৈছে। আয়োগে প্ৰাৰ্থীসকলক upsc.gov.in ৱেবছাইটযোগে প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। বিগত বৰ্ষত 1087টা খালী পদৰ বিপৰীতে কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ মূল পৰ্যায়লৈ 14000তকৈ অধিক প্ৰাৰ্থীক বাছনি কৰা হৈছিল বুলি আয়োগে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি মৰেকোৰ বিদেশ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী ইছাবেল বেৰো আমাদে, দেশখনৰ বিত্তমন্ত্ৰী ফ্ৰেডেৰিক কট্টালোৰ্ডা আৰু আন কেইবাগৰাকীও শীৰ্ষ মন্ত্ৰী তথা নেতাক সাক্ষাৎ কৰে। আলোচনাকালত ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে বিনিয়োগৰ সুবিধাৰ অন্বেষণ আৰু বিত্তীয় সহযোগিতা শক্তিশালী কৰাৰ দৰে বিষয়সমূহে স্থান পায় বুলি সামাজিক মাধ্যমত শ্ৰীগোৱেলে উল্লেখ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত চলিত বৰ্ষৰ বিকশিত ভাৰত যুৱ সংসদৰ আয়োজন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো মুকলি কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই যুৱ সংসদে গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সৈতে যুৱক যুৱতীসকলৰ সংযোগ দৃঢ় কৰাৰ লগতে যুৱ নাগৰিকসকলক দেশৰ শাসন ব্যৱস্থা, নীতিগত আলোচনা আৰু সংসদীয় কাৰ্যকলাপসমূহৰ বিষয়ে হাতে কামে শিকাৰ সুযোগ প্ৰদান কৰে। বিকশিত ভাৰত যুৱ সংসদ দেশৰ যুৱক যুৱতীসকলৰ উদ্যম, ধাৰণা আৰু আকাংক্ষাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ জৰিয়তে সঠিক দিশলৈ আগবঢ়াই নিয়াৰ এটা আন্দোলন বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ভাৰতৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতীক হিচাপে কালি গোৱাত নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উইণ্ড টাৰবাইন অৰ্থাৎ পৱন চক্ৰ যোগান শৃংখল ব্যৱস্থাপনা পৰ্টেল WT মাৰুত মুকলি কৰে। আন্তঃৰাষ্ট্ৰীয় পৱন দিৱস 2026ৰ ৰাষ্ট্ৰীয় সন্মিলনত এই পৰ্টেল মুকলি কৰা হয়। দেশৰ প্ৰথমটো এনে ডিজিটেল মঞ্চৰ জৰিয়তে বায়ু শক্তি যোগান শৃংখল সৰল, উৎপাদনমুখী আৰু কাৰ্যকৰী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সন্মিলনত উল্লেখ কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। দেশখনৰ হৈ অংশ লোৱা 40 বছৰীয়া গ'লৰক্ষক ফজিনহাৰ চকুত লগা প্ৰদৰ্শনে অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেল কালি নেডাৰলেণ্ডছ আৰু জাপানৰ মাজত 2-2 গ'লত অমীমাংসিত

হৈ থাকে। আকৌ আইভৰি কষ্টে গ্ৰুপ ইৰ এখন খেলত ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। দলটোৰ হৈ এ ডায়েলোৱে 90 মিনিটত বিজয়সূচক গ'লটো দিয়ে। আকৌ ছুইডেনে কালি গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে 5-1 গ'লৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি

0: 7:55 মিনিটত শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত এয়া আকাশবাণী নগাঁও। সুপ্ৰভাত।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ সুপ্ৰভাতৰ আজিৰ খণ্ডটি। সক্ৰেটিছে কৈছে, আনক সমালোচনা কৰাৰ আগত নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰি। আজি মঙলবাৰ, 1948 চনৰ আহাৰ মাহৰ আজি পহিলা দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 16 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:34 আৰু 43 ছেকেণ্ড আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:11 আৰু 31 ছেকেণ্ড। আজি শুক্লা প্ৰতিপদ। প্ৰিয় শ্ৰোতা, গাখীৰতী গাইৰ যতন কেনেদৰে ল'ব লাগে, আহক এই সম্পৰ্কত আমি দুআষাৰ কথা পাতিছোঁ অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডক্টৰ লক্ষীপ্ৰসাদ ভৰালীৰ সৈতে।
3: এনিমেল হাজবেণ্ডেৰীটো আচলতে মেনেজমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰে। প্ৰডাকশ্যনটো যদি প্ৰপাৰলি মেনেজমেণ্ট নহয়, তেওঁলোক উপযুক্ত খাদ্য যোগান নিদিয়ে, গাভিনী অৱস্থাত যদি যত্ন নলয়, যদি গৰুজনী জগিবৰ সময়ত উপযুক্ত ব্যৱস্থা নলয়, তেনেহ'লে যিভাৱে গৰুজনীয়ে গাখীৰ পাব লাগিব আত্মা, সেইটো কেতিয়াও নাপায়। তাৰ কাৰণে যেনেকৈ মানুহৰ বিভিন্ন ব্যৱস্থা আছে গৰ্ভধাৰণৰ সময়ত, ঠিক তেনেকৈ আমাৰ এনিমেল হাজবেণ্ডেৰীটো তেনেকুৱা বিভিন্ন ষ্টেজত বিভিন্ন ব্যৱস্থা আছে আৰু সেইখিনি পৰামৰ্শ আমাৰ পশু চিকিৎসকসকলৰ পৰা আমাৰ সাধাৰণ ৰাইজে ল'ব লাগে। ল'লে তেওঁলোকে এজনী গৰুৱে বছৰত 10 লিটাৰকৈ 280 দিনত যিটো এভাৰেজ 28 লিটাৰ যিটো গাখীৰ উৎপাদন হ'ব, সেইটো পাবলৈ হ'লে তেওঁলোকে প্ৰপাৰ মেনেজমেণ্ট কৰিব লাগিব, খাদ্য দিব লাগিব, যিটো গাখীৰ লিটাৰ পাৰ লিটাৰ হিচাপে প্ৰতিষেধক টীকা দিব লাগিব 3 মাহত 6 মাহত। তাৰোপৰি ডিৱৰ্মিং কৰে, যিটো পেলুৰ বিভিন্ন ষ্টেজত পেলু ঔষধ খুৱাব লাগিব। এই সকলোখিনি যদি মেইনটেইন কৰা হয়, তেনেহ'লে গোপালকজনে জগাৰ পিছৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ গাখীৰ পাব, যি গাখীৰ বিক্ৰী কৰি তেওঁ নিজৰ পৰিয়ালটো চলাৰ উপৰিও এটা পোৱালি ডাঙৰ দীঘল হ'ব। যিটো পোৱালি যদি ফিমেল হয়, তেনেহ'লে দুবছৰ পিছত এজনী গাইলৈ ৰূপান্তৰিত হ'ব। গতিকে পশুপালনৰ ক্ষেত্ৰত যিটো পশুপালন মেনেজমেণ্টটো বেছি ইম্পৰ্টেণ্ট, হাইজিনটো ইম্পৰ্টেণ্ট। গতিকে এই সকলোবিলাক আচলতে যদি সময়ে সময়ে কৃষকজনে আহি এজন চিকিৎসকৰ পৰা পৰামৰ্শ লয়, সেইমতে যদি তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ পাতি খুৱায়, তেনেহ'লে তেওঁলোকে একোজন যুৱক বা একোজন কৃষকে এই এনিমেল হাজবেণ্ডেৰীৰ ওপৰত ডিপেণ্ড কৰি এটা পৰিয়াল স্বাৱলম্বী হৈ তেওঁলোকে গোটেই জীৱনটো পাৰ কৰিব পাৰিব।
2: গাখীৰতী গাইৰ যতনৰ সম্পৰ্কত সেয়া আছিল অৱসৰপ্ৰাপ্ত পশু চিকিৎসক ডক্টৰ লক্ষীপ্ৰসাদ ভৰালী। অবিভক্ত নগাঁও জিলাৰ হোজাই মহকুমাৰ এগৰাকী সমাজপ্ৰিয় ব্যক্তি জয়গুণ সিং থাউছেন। তেওঁৰ জন্ম হৈছিল হোজাই মহকুমাৰ নভঙা গাঁৱত 1926 চনৰ 16 জুনত। সেই সময়ত তেওঁলোকৰ অঞ্চলত কৃষিয়েই আছিল সকলোৰে প্ৰধান জীৱিকাৰ পথ, শিক্ষা দীক্ষাৰ প্ৰতি লোকসকল সজাগ নাছিল। কিন্তু জয়গুণ সিং থাউছেনৰ শিক্ষাৰ প্ৰতি থকা মনটোক কোনেও বান্ধি ৰাখিব পৰা নাছিল। নিজৰ অধ্যাৱসায়ৰ গুণৰ বাবে সকলো বাধা বিঘিনি নেওচি জয়গুণ সিং থাউছেনে তেতিয়াৰ মাইনৰ স্কুল পাছ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কিছুদিন অবৈতনিকভাৱে শিক্ষকতা কৰিছিল। তেওঁ নিজে শিক্ষিত হৈ আনকো শিক্ষাৰ পোহৰ বিলাবলৈ চেষ্টা কৰিছিল আৰু কেইবাখনো বিদ্যালয় গঢ় দিয়াত মনোনিৱেশ কৰিছিল। 1940 চনত তেওঁ নিজৰ দখলত থকা মাটিত নভঙা প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি তেওঁ প্ৰাদেশিকৰণ হোৱালৈকে অবৈতনিকভাৱে এই বিদ্যালয়ত শিক্ষাদান কৰিছিল। অসমীয়া ভাষা জননীৰ একনিষ্ঠ সেৱক হৈ আওহতীয়া অঞ্চলসমূহত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান

গঢ় দি জয়গুণ থাউছেনে জনমানসত স্মৰণীয় হৈ ৰৈছে। এইগৰাকী ব্যক্তিয়ে যিখন সমাজত জন্মগ্ৰহণ কৰিছিল সেই সমাজৰ হিতৰ বাবে আজীৱন যিখিনি দি গ'ল সেইখিনি অনবদ্য বৰঙণি, যাৰ বাবে তেওঁ সেইখন সমাজত এগৰাকী বৰেণ্য ব্যক্তিৰূপে পৰিচিত। 1983 চনত এইগৰাকী স্বনামধন্য ব্যক্তিৰ মৃত্যু হয়। উল্লেখযোগ্য যে সমাজৰ বাবে আজীৱন আগবঢ়াই যোৱা কৰ্মৰ স্বীকৃতিস্বৰূপে তেওঁৰ গুণগ্ৰাহীসকলৰ উদ্যোগত তেওঁৰ নামত কেইবাটাও স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ভিতৰত জয়গুণ থাউছেন পূব নভঙা প্ৰাথমিক বিদ্যালয়, হোজাই ক্ৰীড়া সন্থাৰ উদ্যোগত চলিত জয়গুণ থাউছেন সোঁৱৰণী শিল প্ৰতিযোগিতা ইত্যাদি উল্লেখযোগ্য। অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন, গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰাম ঢেকিয়াল ফুকনে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ 29 বছৰীয়া জীৱনকালত তেওঁ অসমীয়া ল'ৰাৰ মিত্ৰ, বালক উপদেশ, ভূগোল বৃত্তান্ত শীৰ্ষক 3খন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ অপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা বঙালী ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰা হয়। তেওঁ আছিল অসমীয়া হিচাপে প্ৰথমজন পাঠ্যপুথি প্ৰণেতা। অসমীয়া ভাষাত ভূগোল বিষয়ৰ পুথি ৰচোতা হিচাপেও তেওঁ প্ৰথম অসমীয়া। আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল 1829 চনত। আনন্দৰাম ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। 1847 চনত ঢেকিয়াল ফুকনক খাতা পৰগনাৰ জিম্মাদাৰ নিযুক্ত কৰা হয়। 5 বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেওঁ ইংলেণ্ডৰ বুৰঞ্জী নামৰ পুথি এখন প্ৰকাশ কৰে। 1949 চনত তেওঁ সহকাৰী আয়ুক্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিজনী

নলবাৰীত থকা কালতে তেওঁ ইংলেণ্ডৰ বুৰঞ্জী নামৰ পুথি এখন প্ৰকাশ কৰে। 1949 চনত তেওঁ সহকাৰী আয়ুক্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিজনী 1949 চনত তেওঁ সহকাৰী আয়ুক্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিজনীৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পাছতে তেওঁক পদোন্নতি দি নগাঁৱৰ উপায়ুক্ত পদলৈ বদলি কৰা হয়। 1855 চনত তেওঁৰ দেৱানী মামলাৰ নিষ্পত্তি নামৰ কিতাপখন প্ৰকাশ হয় আৰু একে সময়তে তেওঁ এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি গ্ৰহণ কৰে আৰু সেই মৰ্মেই ৰচনা হয় এ ফিউ ৰিমাৰ্কছ অন দি আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখন। বেপ্টিষ্ট মিছন প্ৰেছ শিৱসাগৰৰ পৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰা হয়। 1853 চনতে ব্ৰিটিছ গৱৰ্ণৰ মুফাত মিল চাহাব অসমলৈ আহোঁতে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। এই নেটিভ নামেৰে শিৱসাগৰতে এই কিতাপৰ 100টা কপি ছপা কৰি বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰৰ কাৰ্যালয়লৈ তেওঁ পঠিয়াইছিল। পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছিল তেওঁ। অসমত বঙালী ভাষাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙণি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাৰ ওপৰত থকা তেওঁৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়। মাত্ৰ 29 বছৰ বয়সতে 1859 চনৰ এই 16 জুনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়। বিশিষ্ট ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি প্ৰফুল্ল চন্দ্ৰ ৰায়। তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁক ভাৰতীয় ৰসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। 1861

সন্নিবেশ কৰিছিল। তেওঁৰ প্ৰধান আৱিষ্কাৰৰ ভিতৰত 1896 চনত কৰা মাৰ্কিউৰাছ নাইট্ৰেটৰ আৱিষ্কাৰ, হিন্দু ৰসায়ন ইতিহাস নামৰ এখন গ্ৰন্থও তেওঁ প্ৰণয়ন কৰিছিল। গ্ৰন্থখন মূলতঃ হিন্দু আয়ুৰ্বেদ, চৰক, সুশ্ৰুত, নাগাৰ্জুন আদি প্ৰাচীন ভাৰতীয় ৰসায়নবিদসকলৰ ৰচিত গ্ৰন্থসমূহ, বেদ, পুৰাণ, তন্ত্ৰ, ইতিহাস, কাব্য

প্ৰচলনৰ প্ৰবক্তা আছিল। এসময়ত উত্তৰবংগত হোৱা প্ৰলয়ংকাৰী বানপানীৰ সময়ত তেওঁ অৰ্থ সংগ্ৰহ কৰি দুৰ্গতসকলক সহায় কৰিছিল। তেতিয়াৰে পৰা তেওঁ পৰম বন্ধুত তেওঁ অৰ্থ সংগ্ৰহ কৰি দুৰ্গতসকলক সহায় কৰিছিল তেতিয়াৰে পৰা তেওঁ পৰম বন্ধুৰূপে পৰিচিত হয়। এইগৰাকী বিশিষ্ট বিজ্ঞানী ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় আৰু পদাৰ্থ বিজ্ঞানী জোছেফ প্ৰিষ্টলিৰ জন্ম হয় 1733 চনৰ এই দিনটোতে। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা ৰুছ গণিতজ্ঞ আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰভিচ ফ্ৰিডমেনৰ জন্ম হৈছিল 1888 চনৰ এই দিনটোতে। ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীৰ জন্ম হয় 1950 চনৰ এই দিনটোতে। একালৰ অসম বিধানসভাৰ অধ্যক্ষ দেৱেশ চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল 2000 চনৰ এই দিনটোতে। আৰু অসমৰ এগৰাকী ৰাজনীতিবিদ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ মৃত্যু হৈছিল 2016 চনৰ এই 16 জুনত। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

সুপ্রভাত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রাঞ্জল শইকীয়াই। এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনাত শুনাবলৈ লৈছোঁ হেমন্ত কুমাৰৰ কণ্ঠত কেইটিমান গীত।

0: निशुल्क कानूनी सहायता टेलीलॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: हेलो
2: राजेश डांगोरिया पुलिस थाना पर कोई सु
1: आको
2: आपुनाक डिजिटल अरेस्ट करा হৈছে অন্য এটা কথালৈ যাও অকলে আপোনাৰ পার্সেলত ড্রাগস পোৱা গৈছে কেছ দিঘল হ'ব
3: 10 লাখ দিয়ক বাছি যাব
1: স্যার ইমান কোট পাম
3: এটা লিংক পঠিয়াইছো এতিয়া প্রসেসিংৰ বাবে 2 লাখ দিয়ক বাকিখিনি পিছত
1: স্যার 2 লাখ
4: কি হ'ল ইউটা
5: মাজনী এখেতে কৈছে যে মোৰ পার্সেলত ড্রাগস পোৱা গৈছে
2: আরে
5: কাটি দিলে
4: ভয় নাখাব দেউতা ডিজিটেল এরেস্ট বুলি একো নাই এবোৰ হৈছে প্ৰবঞ্চনা
5: প্ৰবঞ্চনা
4: পুলিচ বেংক RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব যদিহে টেঙৰ আমি নেদেখুওৱা
5: তেন্তে পইচা হেৰুৱাবা
6: RBI কয়
7: জানি লওক সতৰ্ক হৈ ৰওক
8: আজিৰ মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাইছে হিমন্ত কুমাৰৰ কণ্ঠৰ কেইটিমান গীত।

আজিৰ মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই হেমন্ত কুমাৰৰ কণ্ঠৰ কেইটিমান গীত শুনিছে। শেষত শুনোৱা হওক চলভচল বুলছবিৰ এই গীতটি।

দূৰতেই থাকা তুমি কাষলৈ নালাগে আহিব, জোন হৈ হাঁহি থাকা জুই হৈ নালাগে জ্বলিব। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমেই শুনো ৰেদীপ দত্তৰ কণ্ঠৰ এই গীত, গীতিকাৰ কৰবী ডেকা হাজৰিকা, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: ঋদীপ দত্তৰ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল কৰবী ডেকা হাজৰিকা, প্ৰযোজনা আছিল হেমেন হাজৰিকাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী অঞ্জু দেৱী, গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: এনজিটিভিৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰুণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: তৰুণ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল গুণমণি বৰাৰ, প্ৰযোজনা আছিল খগেন মহন্তৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ত্ৰিশাৰাণী শইকীয়াৰ কণ্ঠৰীতি গীত, গীতিকাৰ প্ৰণৰ বিৰাম বৰুৱা, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: ত্ৰিশাৰাণী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰণমী ৰাম বৰুৱা, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত সেই আছিল হৃদয়নন্দ গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,40,94,00,000 টকা মুকলি, ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ, আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত শান্তি চুক্তিৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে এইদৰে কয়।
1: AI का भविष्य केवल इनोवेशन से नहीं बल्कि ट्रस्ट, रिस्पॉन्सिबिलिटी और ह्यूमन डिग्निटी पर आधारित होना चाहिए। रक्षा सहयोग हमारे गहरे आपसी विश्वास और स्ट्रेटेजिक कन्वर्जेंस का प्रमाण है। इस महत्वपूर्ण क्षेत्र में हमने लेटर ऑफ इंटेंट साइन किया। इससे ज्वाइंट डेवलपमेंट, ज्वाइंट प्रोडक्शन और डिफेंस इंडस्ट्रीज के बीच সহযোগ কো নই গতি মিলেগি।
0: প্রধানমন্ত্রী শ্রী মোদীয়ে কয় যে এয়া 140 কোটি ভারতীয়লৈ শ্লোভাকিয়ায় আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: हमने अपने संबंधों को कॉम्प्रिहेंसिव पार्टनरशिप का दर्जा देने का निर्णय लिया है। यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है। प्रधानमंत्री जी और मैंने हमारे सहयोग को नई दिशा और नई ऊर्जा देने पर विस्तृत रूप से चर्चा की। ऑटोमोबाइल, रेलवे, एडवांस मैन्युफैक्चरिंग और ग्रीन टेक्नोलॉजी, इन सभी विषयों में हमने दोनों देशों के लोगों की भलाई के लिए कई महत्वपूर्ण निर्णय लिए।
0: ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 2,40,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তি চালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষি খণ্ডত যধে মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ কলা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশাল পৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই পৰ্টেলৰ অবিহনে এতিয়াৰে পৰা জিলাখনত সাৰৰ ক্ৰয় বিক্ৰয় সম্ভৱ নহ'ব। ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে শস্য নিৰ্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা QR কোড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হলে সাৰৰ কলা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ'ব বুলি তেওঁ কয়।
2: আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰেম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকৈ সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব। আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰিত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো। আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাইও, তেতিয়া তেওঁলোকে তেওঁলোকৰ ক'ত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব। আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল, সেই কলা বজাৰখন বন্ধ হ'ব। আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবোঁ যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব।
0: উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ এই বিশেষ পৰ্টেলটো প্ৰথম অৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ'ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰৰ পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
3: এইবার আমি মা কামাখ্যার অম্বুবাসী মেলার উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা করলো। কাইলে আমার দলৈ সমাজের লগত কামাখ্যা মন্দিরতে এখন সভা আছে, যত আমি সকলে উপস্থিত থাকিম। আর গুহী পৌর নিগমের পর যেখানে স্বচ্ছতার ক্ষেত্রতে হোক বা বিভিন্ন ফগিং করার ক্ষেত্রতে হোক, লাইটর আমার জিও সিলেজার আমার করা হয়েছে, খাওয়াপানির ক্ষেত্রে আমার LNT আর আমার গুহী পৌর নিগমের দ্বারা সমগ্র এই কামাখ্যা ধামত পানি দেওয়ার ব্যবস্থা গ্রহণ করিম। আর তলত ভক্তপ্রাণ রাইজের কারণে যেখানে আমার শিবির হব, সেই শিবির সময় সাফ চিকুণ করার ক্ষেত্রতে হোক, ব্লিচিং ছুটিয়ার ক্ষেত্রতে হোক, মহর কারণে ফগিং করার ক্ষেত্রতে হোক, খোয়া পানির PHC লগতে গুহী পৌর নিগমে এনে ধরনের পানি যোগান ধরব, বিভিন্ন ধরনের ক্ষেত্র যত যত তেনে ধরনের শিবির হব, সকলতে আমি চোয়া চিতা করার কারণে ব্যবস্থা আমি গ্রহণ করি। আর সুন্দরভাবে এক পবিত্রতা পরিবেশত, পরিষ্কার পরিচ্ছন্ন পরিবেশত আমি যেন সকলকে যেন এই মা কামাখ্যা ধানলৈ অহা ভক্তপ্রাণ রাইজত আমি সেবা করবো, তার কারণে ব্যবস্থা গ্রহণ করি।
0: কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। কোকৰাঝাৰৰ উপ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগুৰিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতজোৰাৰ বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শ্বেইখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্ত জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়ান দাঙি ধৰে। বিভিন্ন বিভাগৰ মুৰববীসকলেও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত 19 জুনত আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি, 100% ইথানলেৰে চলিব যান বাহন, জুবিন মৃত্যু গোচৰ সন্দৰ্ভত মুঠ 85খন এজাহাৰ আদি ভিন ভিন বাতৰিয়ে স্থান লাভ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ অৰ্থনীতি তছনছ কৰি দিয়া যুদ্ধৰ অন্ত, 19 জুনত শান্তি চুক্তি শিৰোনামেৰে আমেৰিকা ইৰাণৰ মাজত যুদ্ধ অৱসানৰ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। আমাৰ অসম কাকতে খাৰুৱা তেল, সোণৰ মূল্যৰ অভিলেখ পতন, মূৰ দাঙি উঠিল টকাও শিৰোনামেৰে বক্স নিউজ হিচাপে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 5 বছৰত কোটিপতি হ'ল ৰাম মন্দিৰৰ বহুতো কৰ্মচাৰী শিৰোনামেৰে অযোধ্যাত দিল্লীৰ বিশেষ তদন্তকাৰী দল হাজিৰ হোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বৰ সুন্দৰতম বিমান বন্দৰৰ তালিকাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেলে স্থান লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে মৌলবাদী শক্তিসমূহে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰি থকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ উচ্ছেদ অভিযান শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। মানৱ সমাজলৈ সুদিন, মংগলত অক্সিজেনৰ কৃত্ৰিম উৎপাদন শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম জলজীৱনত অনিয়মৰ অভিলেখ অসমত। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ সংগীতা শৰ্মা। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰত সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 204.94 কোটি টকা মুকলি। ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰপ্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপত আজি লৈ আহিছো ধুবুৰী জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ধুবুৰীৰ পৰা আমাৰ সংবাদদাতা প্ৰদীপ সাহাই। ধুবুৰী জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে যোৱা 11 জুনত দুদিনীয়া ভ্ৰমণ

0: সিংগলে জিলাখনৰ উন্নয়নমূলক দিশক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ আন আন জিলাসমূহৰ তুলনাত ধুবুৰী জিলাখন বহু ক্ষেত্ৰত আজিও পিছ পৰি আছে। গতিকে অসমৰ অন্যান্য অগ্ৰগতিশীল জিলাখনৰ দৰেই ধুবুৰী জিলাখনকে সমান প্ৰগতিৰ পথত আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ। আনফালে তেওঁ উল্লেখ কৰে যে ধুবুৰী অভিভাৱক মন্ত্ৰী হিচাপে আজি মই ইয়ালৈ আহিছোঁ। জিলাখনৰ স্থানীয় ৰাইজে আৰু প্ৰশাসনৰ সৈতে মই বহুখিনি আলোচনা কৰিম। জিলাখনৰ উন্নয়ন কাম কাজত ক'ত গণ্ডগোল হৈ আছে বা ক'ত খেলিমেলি হৈ আছে সেই সকলোবোৰ মই নিজে পৰ্যবেক্ষণ কৰি অতি সোনকালে ঠিক কৰিব লাগিব। অনাগত দিনত ধুবুৰী জিলাৰ স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰশাসনৰ সৈতে মিলি বিশেষ পৰ্যালোচনা বৈঠকত মিলিত হয় বুলিও চৰকাৰী সূত্ৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ এই প্ৰথম ভ্ৰমণে ধুবুৰীত স্তব্ধ হৈ থকা উন্নয়নমূলক কাম কাজৰ পুনৰ গতিশীল কৰি তুলিব লাগিব বুলি স্থানীয় ৰাইজে আশা আৰু মত পোষণ কৰিছে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী বন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত ধেপধেপি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: অনুষ্ঠানত উপস্থিত থাকি ধুবুৰী জিলা আয়ুক্ত মেঘা নিধি দাহালে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে পৰিৱেশ প্ৰেম কেৱল কিতাপৰ পৃষ্ঠাত সীমাবদ্ধ ৰাখিলে নহ'ব, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব ল'ব লাগিব আজিৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনৰ সমাজৰ ভৱিষ্যত। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে আজিও বহুতে বাহিৰলৈ ওলাই প্লাষ্টিক বটল ব্যৱহাৰ কৰে, বজাৰ কৰিবলৈ যাওঁতে কাপোৰ বা মৰাপাটৰ বেগ লগত নিয়াৰ মানসিকতা গঢ়ি উঠা নাই, গুটখা আদি খাই য'তে ত'তে পেলাই দিয়াৰ ফলত মাটি দূষিত হোৱাৰ লগতে নলা নৰ্দমা বন্ধ হৈ পৰে। ইফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰা হয়। জিলা বন বিষয়া গোলাপ বুনিয়ে জানিবলৈ দিয়ে যে যোৱা 5 জুনৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ জৰিয়তে অহা 17 ছেপ্টেম্বৰলৈকে ধুবুৰী জিলাত 1,00,000 পৰা 5,00,000 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানপত্ৰ ট্ৰফি আৰু এটাকৈ গছপুলি প্ৰদান কৰি পুৰস্কৃত কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলা আয়ুক্ত মেঘা নিধি দাহাল, জিলা বন বিষয়া গোলাপ বুনিয়া, ধুবুৰী অতিৰিক্ত জিলা আয়ুক্ত দিব্যজ্যোতি গগৈ, সহকাৰী আয়ুক্ত তথা অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
1: ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত যোৱা 13 জুনত বিশেষ অনুষ্ঠানৰ জৰিয়তে LIC শিখ প্ৰতিনিধি বৰ্ড ইষ্টাৰ্ণ জ'নলৈ মোবাইল মেডিকেল ইউনিট এম্বুলেন্স সেৱাৰ বাবে 28,00,000 টকীয়া এখন এম্বুলেন্স আগবঢ়ায়। এই বিষয়ে সবিশেষ কৈছে প্ৰদীপ সাহাই।
0: ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LIC বঙাইগাঁও ডিভিজনৰ গোল্ডেন জুবলি আঁচনিৰ অধীনত এই এম্বুলেন্সখন ধুবুৰী গুৰুদ্বাৰলৈ আগবঢ়োৱা হয়। এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত LIC বঙাইগাঁও ডিভিজনৰ জ্যেষ্ঠ বিভাগীয় প্ৰবন্ধকৰ উপস্থিত এম্বুলেন্সখনৰ চাবি হস্তান্তৰ কৰে গুৰুদ্বাৰাৰ শিখ প্ৰতিনিধি বৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিংলৈ। এই মোবাইল মেডিকেল ইউনিটে ধুবুৰীৰ তথা আশে পাশে থকা অঞ্চলৰ ৰোগীসকলক জৰুৰীকালীন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ সহায়ক হ'ব বুলি আশা LIC বিষয় বগীয়াৰ প্ৰকাশ কৰে। এই অনুষ্ঠানৰ শিখ প্ৰতিনিধি বৰ্ডৰ ইষ্টাৰ্ণ জ'নৰ সভাপতি দলজিৎ সিং, সম্পাদক ভূপিন্দৰ সিং আৰু মুখ্য উপদেষ্টা ভূপিন্দৰ পাল সিং আৰু ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজ্যোতি তালুকদাৰ উপস্থিত থাকে।
1: জিলাৰ ৰেখ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেখ ৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ধুবুৰী জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা প্ৰদীপ সাহাগ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্জত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ শ্ৰোতাই ফোন যোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। আশা কৰোঁ আপোনালোক কুশলে আছে নিশ্চয়, আৰু এয়া আপোনালোকৰ মাজত মই নিবেদিতা গায়ন, আপোনালোকৰ ৰেডিঅ' সখী। এয়া প্ৰথমটো ফোন কল লৈছো। হেল্ল' আকাশবাণী নগাঁও কেন্দ্ৰ, হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? কওকচোন, বাকী আপোনাৰ খবৰ কেনে আছে? হয়, আমিও ভালে আছো। হয় নিশ্চয়, আপোনাৰ গানটো আমি শুনাম বাৰু। আজি বৰষুণ দিছিল নেকি বাৰু সেইফালে? হয়, এতিয়া বতৰটো অকণমান মিক্স এটা ৱেডাৰ চলি আছে।

0: লাইন ধরে
1: ধন্যবাদ জানাইছো আপুনি আমাক এনেদৰে সহযোগ কৰাৰ বাবে। এতিয়া কওকচোন আপুনি, হয় আপুনি কোনটো গান শুনিবলৈ বিচাৰিছে?
0: ঠিকে
1: আছে বাৰু, তেনেহ'লে আপোনাৰ প্ৰিয় গীতটো শুনাইছো, শুনক।

0: হয় নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ।
1: মই নগাঁও পানীগাঁও চাৰিৰ পৰা কৈছিলো, তামোল পাঠৰ কিবা কাৰণে অনুৰোধ কৰিম বুলি আহিছিলো।
0: আপোনাৰ গীতটো আমি নিশ্চয় শুনাম, আপুনি ভালে আছে?
1: হয় দিয়ক, আছো, আপোনাৰ ভাল?
0: হয়, আমাৰো ভালেই।
1: মইতো কেইবাবাৰ কৰিছিলো, মই মাজতে খালি কৰা নাই, অন্যকো বোলো সুবিধা দিওঁ বুলি কৰা নাছিলো মাজতো বাৰু।
0: হয় হয়, আপুনি আমাৰ ৰেডিঅ'ৰ অনুষ্ঠানবোৰ শুনে চাগে?
1: হয়, মই এনি টাইমে শুনি থাকো, ৰাতিপুৱা 5:00 পৰাই লগাই বহি থাকো। মানুহ কি কৰিম, তাকে লৈ বহি থাকো আৰু।
0: কোনকেইটা অনুষ্ঠান শুনি আপুনি বেছিকে ভাল পায় বাৰু?
1: মই বিশেষকে এতিয়াতো একো কৰিব নোৱাৰো, ধৰি লওক মই কৃষি হেৰিখিনি শুনি ভাল পাওঁ।
0: কৃষিৰ অনুষ্ঠান নহয় জানো?
1: হয়, ঠিক, সকলো অনুষ্ঠানে ভাল লাগে।
0: হয় হয়, ঠিকে আছে, তেনেহ'লে ভৱিষ্যতেও আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব, আমালৈ ফোন কৰি থাকিব। এতিয়া আপুনি কি গান শুনিবলৈ বিচাৰিছে?
1: মই পোহা গীত এটা, এই কামচোৰ ফিল্মৰ লগাই সাজিনা, এই গীতটো শুনিব।
0: আমি আপোনাৰ প্ৰিয় গীতটো শুনাইছোঁ, তেনেহ'লে শুনক।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই নগাঁও কামপুৰৰ পৰা কৈছোঁ, দেৱশ্ৰী দেউৰী।
0: কওকচোন, আপোনাৰ খবৰ কেনে আছে, কি কৰি আছে?
1: হয়, মই ভালে আছোঁ আৰু বৰ্তমান মই ঘৰত আহি আছোঁ।
0: হয়, আপুনি বেলেগ ক'ৰবাত থাকে নেকি?
1: মই আচলতে নৃত্যশিল্পী, লগতে থিয়েটাৰ অভিনয়ৰ লগত জড়িত।
0: অ, আপুনি নৃত্যশিল্পী, কি নাচে আপুনি?
1: সত্ৰীয়া কৰোঁ, লগতে মই চেমি ক্লাছিকেল কৰোঁ আৰু মডাৰ্ণ।
0: খুবেই ভাল কথা, শুনি খুবেই ভাল পালোঁ। সত্ৰীয়া আপুনি ক'ত শিকিছিলে?
1: সত্ৰীয়া মই গুৱাহাটীত শিকিছোঁ।
0: হয়, ঠিকে আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। এতিয়া আপুনি কাৰ গান শুনিবলৈ বিচাৰিছে?
1: মা হালধিয়ে নোৱালে ধোৱালে, দীপি শৰ্মা বাইদেউৰ গান।
0: ঠিকে আছে, আপুনি আমালৈ ফোন কৰিলে, আমি খুবেই ভাল পালোঁ। ভৱিষ্যতেও আপুনি আমালৈ এনেদৰে ফোন কৰিব। আপোনাৰ প্ৰিয় গীতটো শুনাইছোঁ তেনেহ'লে।

0: হেল্ল' আকাশবাণী নগাঁও কেন্দ্ৰ,
1: হেল্ল'
0: হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয় সীতাৰাণী, খুবেই সুন্দৰ নাম আপোনাৰ। কি আৰু কওক, আপুনি কি কৰি ভাল পায়, এতিয়া কি কৰি আছে?
1: মই বৰ্তমান চিনেমা শুনোতে লাগি আছো আৰু গান শুনি ভাল পাওঁ। আগতে গান গাইছিলো, গান গায়ো ভাল পাওঁ। আজি মই হেৰি লোকনাথ গোস্বামীৰ ৰংচা সেনাপতি গান শুনিবৰ কাৰণে অনুৰোধ জনাইছো।
0: আপোনাৰ গানটো শুনাম বাৰু, যিহেতু আপুনি নিজেও গান গায়, গতিকে অকণমান আপোনাৰ কণ্ঠত কিবা এটা শুনিবলৈ পালে আমাৰো ভাল লাগিব।

0: হ'ল।
1: হেল্ল' আকাশবাণী নগাঁও কেন্দ্ৰ। হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয়, আপুনি এতিয়া কি কৰি আছে? হয় হয়, আজি বৰষুণ দিছিল নে
2: নাই?
1: এতিয়া কওকচোন, আপুনি কাৰ গান শুনিবলৈ বিচাৰিছে? হয়, মোৰ নামটো নিবেদিতা গায়ন, মই আপোনালোকৰ ৰেডিঅ' সখী।
2: প্ৰথম আপোনাৰ লগত পাই আছো।
1: হয় হয়, এতিয়া আপোনাৰ প্ৰিয় গীতটো আমি শুনাইছো, আপুনি শুনক।

0: নমস্কাৰ,
1: মানে কণ্ঠ দিয়া কথা শুনি দিবি।
0: আপুনি আমাৰ ৰেডিঅ'ৰ নিয়মীয়া শ্ৰোতা নিশ্চয়?
1: অঁ হয়, মই নিয়মীয়া শ্ৰোতা হয়। মই কাৰোবাক ফোন কৰোঁ বা আপুনিকে কওঁ,
0: হয়
1: গানটো শুনি পাওঁ, মই বহুত অনুষ্ঠানে শুনো,
0: হয়
1: ভাল
0: হয়।
1: লাগে আৰু।
0: আপুনি আজি দুপৰীয়াৰ সাজত কি খালে?
1: দুপৰীয়াৰ সাজত মানে হেৰি ভাত খালো, দালি বনালো, তাৰপিছত আকৌ কোমোৰা জালি আলু ভাজিলো।
0: এতিয়া কি গীত শুনিব বিচাৰিছে?
1: আজি মই লতা মংগেশকাৰৰ কিবা শুনিব বিচাৰিছোঁ।
0: আপোনাৰ প্ৰিয় গীতটো শুনাইছো, আপুনি শুনক।

0: প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আন এটি নতুন খণ্ডলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আপুনি বিচৰা গীতৰ অনুষ্ঠানটি ইমানতে সামৰি মই নিবেদিতা গায়নে আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: আপুনি বিচৰা গীত শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্রৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

শ্রোতাসকলে সাতখৰি অনুষ্ঠানত গীত শুনিবৰ বাবে আকাশবাণী নগাঁও ফেসবুক পেজৰ জৰিয়তে গীতৰ অনুৰোধ কৰিব পাৰিব। শ্রোতাসকলে ইয়াৰ বাবে পেজটিলৈ গৈ মেছেজ পঠিয়াব পাৰে অথবা কমেন্ট কৰিব পাৰে, নতুবা আমালৈ পত্ৰযোগে লিখিব পাৰে। ঠিকনা আকাশবাণী নগাঁও মাৰফত কেন্দ্ৰ সঞ্চালক ডাক হেনচুৱা নগাঁও 7820002।

0: ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক একাডেমীয়ে প্ৰদান কৰি অহা এক ৰাষ্ট্ৰীয় সন্মান। 40 বছৰৰ অনুৰ্ধৰ যুৱ প্ৰতিভাৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ বাবে এই পুৰস্কাৰৰ অধীনত সংগীত, নৃত্য, থিয়েটাৰ, লোকসংস্কৃতিৰ বিভিন্ন বিভাগ যেনে লোকনৃত্য, লোকসংগীত, পুতলা নাচ আৰু পৰিৱেশ্যকলাত মৌলিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ভাৰতীয় যুৱ প্ৰতিভাক এই পুৰস্কাৰ প্ৰদান কৰা হয়। আজি কেইদিনমানৰ আগতে ঘোষিত এই পুৰস্কাৰত 2024 বৰ্ষৰ বাবে অসমৰ পৰা নিৰ্বাচিত কৰা হৈছে আমাৰ মৰমৰ নগৈয়া নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথক। আৰু যিহেতু খুব ভাল লগা এটা সাফল্য, খুব ভাল লগা এটা খবৰ, তাৰ বাবে আকাশবাণী নগাঁৱৰ পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ এই সৌভাগ্য যে তেওঁ যদিও ব্যস্ত হৈ আছে তথাপিও আমাক এই সময়কণ দিছে। প্ৰথমে আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ।
1: বহুত বহুত ধন্যবাদ।
0: আৰু দ্বিতীয়তে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইমান সুন্দৰ এটা স্বীকৃতিৰ বাবে আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ।
1: ধন্যবাদ। আপোনালোকলৈও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকুৱা মহান অনুষ্ঠান এটালৈ আমন্ত্ৰণ জনোৱাৰ বাবে।
0: আমি আকাশবাণী সদায় সামাজিকভাৱে ৰাইজৰ লগতে দায়বদ্ধ এটা অনুষ্ঠান, গতিকে আমাৰ অঞ্চলৰে এজন কৃতিমানে, এজন উদীয়মান যুৱ প্ৰতিভাই এনে এটা স্বীকৃতি পাইছে, সেয়েহে ভাবিলোঁ যে আপোনাৰ সৈতে অলপমান কথা পাতোঁ, নহয় জানো?
1: হয় হয় নিশ্চয়।
0: প্ৰথমতে আমি আপোনাৰ জন্ম, আপোনাৰ আনুষ্ঠানিক শিক্ষা আৰু নাট্য শিক্ষা, তাৰ আৰম্ভণিৰ সময়ছোৱাৰ বিষয়ে জানিব বিচাৰোঁ।
1: মোৰ জন্ম নগাঁও জিলাৰ ননৈ নামৰ এডোখৰ ঠাই, ননৈ খাটৰ গাঁৱত মোৰ জন্ম হৈছে। আৰু মোৰ দেউতাৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ নাথ, মাৰ নাম শ্ৰীমতী দীপালী দেৱী। মোৰ শিক্ষা ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ত আৰম্ভ হৈছে, তাৰপাছতে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ হায়াৰ ছেকেণ্ডেৰী সমাপ্ত হৈছে। তাৰ পাছতে মই ননৈ কলেজৰ পৰা মই অসমীয়া বিভাগত অনাৰ্চসহ স্নাতক ডিগ্ৰী লৈছোঁ। তাৰ পাছতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম চেণ্টাৰৰ পৰা 2015-16 বৰ্ষত মই অভিনয়ৰ এবছৰীয়া শিক্ষা গ্ৰহণ কৰিছোঁ। সেইখিনিয়ে আৰু অভিনয়ৰ যাত্ৰাটো মোৰ আৰম্ভ হৈছে মোৰ সৰুৰে পৰাই। তৃতীয় চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতেই ননৈত এটা এনি উমলা ঘৰ বুলি এতিয়া এটা অনুষ্ঠান হৈছিলে তেতিয়া, আৰু সেইখিনি সময়ত অৰ্গেনাইজ কৰিছিলে আমাৰ শ্ৰীমতী নিৰুপভা ভূঞা, তাৰপিছতে বিপ্লৱজ্যোতি ভূঞা এগৰাকী সংবেদনশীল নাট্যকৰ্মী, তাৰ পুলক গোস্বামী এগৰাকী খুব ভাল অভিনেতা, তেওঁলোকে অনুষ্ঠানটো আৰম্ভ কৰিছিলে। আৰু মই মানে সেই দেউতাই লগত লৈ গৈছিলে তালৈ, তাৰপিছতে তাতে তেওঁলোকেও মাতিলে তই আহিবি এইখিনি সময়তে, ইয়াতে নাটকৰ খেল ধেমালি এনেকুৱা, আমিতো সেইখিনি সৰু সৰু এইবিলাক বস্তু ভালেই লাগে সকলোকে, তাত গৈ পেলাই আমি নাটক শিকিছিলোঁ। আৰু সেইখিনি সময়তে স্বৰ্গীয় মোৰ প্ৰথম নাট্য শিক্ষাগুৰু প্ৰবীণ শইকীয়া ছাৰৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁ গহপুৰৰ হয়, ইয়াতে ননৈতে থাকি পেলাই তেওঁ আমাৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক খুব মৰম লগাকৈ নাটকৰ শিক্ষা দিছিল। তাৰপাছতে আমি তেতিয়া দুখনকৈ নাটক কৰিছিলোঁ, সেই দুখন নাটকেই আছিলে মোৰ জীৱনৰ প্ৰথম মানে মঞ্চ অভিনয়। এখন আছিলে সেউজীয়া গাড়ী বুলি এখন নাটক, আৰু ৰ'দালিয়ে ৰ'দে বুলি এখন নাটক, এনেকৈ কৰি আৰম্ভ কৰিছিলোঁ। তাৰপাছত লাহে লাহে স্কুল পৰ্যায়ত আমাৰ কম্পিটিশ্যনবোৰ হয়, তেতিয়া খুব এটা সময়তো এতিয়া নাইকিয়া, এটা সময়ত মানে আমাৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয় আৰু ননৈ হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ দুটাকে দিন নাটকৰ প্ৰতিযোগিতাই হয়, কম্পিটিশ্যন হয়, এয়া চব মানে স্কুলৰ ল'ৰা ছোৱালীবোৰৰ। সেইখিনি সময়ত আমি তাত খুব নাটক কৰিছিলোঁ, সেইটো এটা কথা আছিলে। তেনেকেই আমি নাটক শিকিছিলোঁ, কৰিছিলোঁ ষ্টেজত। তাৰপাছত লাহে লাহে মোৰ 2004-ত দেউতা ঢুকালে, আৰু পুৰা তেতিয়া পেচা নাছিলে আৰু, নাটক টোটেলি মই বাদ দি দিছিলোঁ, সেই বিষয়টোতে মই জড়িত নাছিলোঁ। তাৰপিছতে ঘৰুৱা আৰ্থিক দৈন্যতাৰ বাবে বিভিন্ন ধৰণৰ কামত নিয়োজিত হ'ব লগা হ'ল। তাৰপাছতে জ্যোতিপ্ৰসাদ ভূঞা বুলি এগৰাকী নাট্যকৰ্মী আছে নগাঁৱৰে, তেওঁৰ মোৰ মেণ্টৰ এক প্ৰকাৰ চাবলৈ গ'লে, আৰু ৰাজেন ফুকন দাদা আছিলে। এতিয়া প্ৰথম অৱস্থাত মানে এই জ্যোতিদা এখন নাটক কৰিছিলে চৰণ দাসো, তাৰপিছত জ্যোতিদাই তেতিয়া মাতি থাকে তই আহিবিচোন ইয়ালৈ, নাটক এখন আমি মোকলাইছোঁ কৰিব লাগিব এনেকৈ। মই যোৱা নাছিলোঁ বহুদিন, তাৰপিছতে এবাৰ গ'লোঁ, যোৱাৰ পাছতো অলৰেডি কেৰেক্টাৰ কাষ্ট হৈ গ'ল। তেতিয়া মোক ক'লে তোৰ এতিয়া তোলে নাইয়ে দেখোন একো, তোৰ মদাহী এটা, জোৱাৰী এটা আৰু ভঙুৱা এটা আছে, এতিয়া তই কোনটো ভাল পাবি? মই বোলো মই মদাহীটোকে কৰোঁ, মদাহীটো কৰিলোঁ। আৰু সেয়েও হৈছিলে আপোনাৰ এই চাৰিআলি, সেইখিনিতে আপোনাৰ আইথান এখন আছিলে, তাতে প্ৰতি বছৰে তাত নাটক হয়, তাত আমি কৰিলোঁ। তেতিয়া সেই ৰাজেন ফুকনদাৰ চকুত লাগিলে, তেওঁ জ্যোতিদাই কেইদিনমানৰ পাছত মোক ক'লে তোক এনেকৈ পুৰণি গুদাম বাপুজী লাইব্ৰেৰীলৈ মাতিছে, তই তালৈ যাবিচোন। তাৰপিছত মই গ'লোঁ এদিন, আৰু তেতিয়া যাতায়াতৰ ব্যৱস্থাটোৰ ফোন ইমান মানে ফোন নাছিলে, মোৰ ফোনেই নাছিলে তেতিয়া, 2009-10 চনৰ কথা এনেকুৱা হ'ব। তেতিয়া মই এই ননৈৰ পৰা উৰিয়াগাঁও চাৰিআলি ওলাব পাৰি, 407 চলে আৰু আপোনাৰ এই টেম্পু চলে, গৈ পালোঁ বাপুজী লাইব্ৰেৰী পালোঁ। তাৰপিছত তেতিয়া মোক এটা স্ক্ৰিপ্ট

0: দিলে, কৈছে এইটো পঢ়ি চাচোন তই। তো মই পঢ়িলোঁ, তেওঁলোকে খুব ভাল পালে। তাৰপিছত ক'লে আমি সদৌ অসম একাংক নাট প্ৰতিযোগিতাত এই নাটকখন কৰিবলৈ ওলাইছোঁ, তই এই চৰিত্ৰটো কৰিব লাগিব। কানু গোস্বামী বৰদেউতাৰ নাটক আছিলে, তেওঁ খুব ভাল পালে। তাৰপাছতে সেই প্ৰথম তেনেকৈ আৰম্ভ হ'ল। তাৰপিছতে প্ৰথম কম্পিটিশ্যন আছিলে নলবাৰীত, তাৰ দ্বিতীয়টো আছিলে চামতাত। চামতাতেই মই এই নাটকখনৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পালোঁ। আৰু সেই তেতিয়াৰ পৰাই লাহে লাহে মানে, আৰু প্ৰথম কথা হ'ল কি, জ্যোতিদাই মোক নাটকৰ এটা পইচা দিলে, ৰাজেন দাই তাৰপিছত কম্পিটিশ্যন যিহেতু কম্পিটিশ্যনতো পুৰস্কাৰ পোৱা গৈছে, পইচা এটা দিলে। এই তেনেকেই মই গম পালোঁ যে নাটক কৰি দেখোন পইচা পায়, পইচা পাব পাৰি, আৰু এইটো মোৰ ভাল লগা বিষয়, মোক খুব মানে পচন্দৰ বিষয়, যে মই এইটো বিষয়ে জানো, গতিকে এইটোত যদি মই আৰ্ণো কৰিছোঁ তেতিয়াহ'লে মই এইটো কামকে কিয় নকৰোঁ। এই তাৰপাছত তেনেকেই লাহে লাহে মই পেচাগতভাৱে নাটকৰ লগত জড়িত হ'লোঁ। আছিলে
1: সেউজীয়া সাধুৰ কথা ক'লে, তাৰপিছত চৰণ দাস চোৰৰ দৰে বিখ্যাত নাটকৰ কথা ক'লে, তাৰপিছত অসমত এটা সময়ত অতি জনপ্ৰিয় একাংকিকা নাটকৰ প্ৰতিযোগিতা বা পূৰ্ণাংগ নাটকৰ প্ৰতিযোগিতা, সেই ধাৰাবিলাকত, সেই প্ৰতিযোগিতাবিলাকত খুব মানে আৱেগিকভাৱে মানুহ সম্পৃক্ত হয়, সেইখিনি কথা ক'লে। আৰু লগতে আপুনি ক'লে যে আপুনি নেশ্যনেল স্কুল অফ ড্ৰামাৰ যিটো ছিকিম চেপ্টাৰ, আপুনি তাত শিক্ষা গ্ৰহণ কৰিছিলে। যদিও নাটক আপোনাৰ এটা আৱেগ হয়, নাটক আপুনি কৰি আছে, তথাপিও নেশ্যনেল স্কুল অফ ড্ৰামালৈ যেতিয়া যোৱা যায়, তাত নাটকৰ যিটো ব্যাকৰণ, নাটকৰ যিখিনি অ আ ক খ বা নাটকৰ যিখিনি কলা কৌশল, সেইখিনি মানুহে খুব বিজ্ঞানসন্মতভাৱে শিকি আহে। সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন, সি আপোনাক কিদৰে সমৃদ্ধ কৰিছে?
0: প্ৰথম অৱস্থাতে মই তাতে গৈ মই বহুকেইজন স্বনামধন্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলোঁ। যিহেতু এতিয়া ভাৰতেন্দু নাট্য একাডেমী, তেওঁ তাতে কেম্প ডিৰেক্টৰ হৈ আছে, ডিৰেক্টৰ হৈ আছে আমাৰ বিপিন কুমাৰ ছাৰৰ সান্নিধ্য প্ৰথম লাভ কৰিছিলোঁ। তাৰপাছতে অসমৰ কেইবাগৰাকী বিশিষ্ট জনপ্ৰিয় শিল্পী মই তাত সান্নিধ্য লাভ কৰিছিলোঁ। যেনেকৈ অসমৰ একদম সাংঘাতিকভাৱে নাম ল'বলৈ গ'লে আপুনি বাহুল ছাৰৰ নাম ল'ব লাগিব, বাহুল ইছলাম ছাৰৰ মই সান্নিধ্য লাভ পাইছিলোঁ। তাৰপাছতে গুণাকৰ দেৱগোস্বামী ছাৰৰ সান্নিধ্য লাভ পাইছিলোঁ। তাৰপাছতে জ্যোতি নাৰায়ণ ছাৰৰ সান্নিধ্য লাভ পাইছিলোঁ। মৃদুল বৰুৱা ছাৰৰ, যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰাও তেখেত উত্তীৰ্ণ, মৃদুল বৰুৱা ছাৰৰ সান্নিধ্য লাভ। আনকি মই তৰালী শৰ্মা বাইদেউৰো তাত একদম খুব ঘনিষ্ঠভাৱে এটা এতিয়াও সুসম্পৰ্ক এটা আছে বাইদেউৰ লগত, এটা আছে। এই কেইগৰাকী বিশেষ ব্যক্তিৰ মই সান্নিধ্য লাভ কৰিছিলোঁ। তাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন, যেনেকৈ সন্দীপ ভট্টাচাৰ্য বুলি কলকাতাৰ এগৰাকী আছিলে, টিকম যোশী বুলি ছাৰ এগৰাকী আছিলে, তেওঁ এতিয়া ভূপাল নাট্য বিদ্যালয়ৰ তেওঁ কেম ডিৰেক্টৰ হৈ আছে। এই গোটেইকেইজন হৈছে ভাৰতবৰ্ষৰ একদম সাংঘাতিকভাৱে জনপ্ৰিয় নাট্য নাটকৰ লগত জড়িত ব্যক্তি আৰু খুব ছিৰিয়াছ নাট্যকৰ্মী। গতিকে তেখেতসকলৰ সান্নিধ্য লাভে মোক নতুন নতুন মানে বাট মোকলাই দিলে। 2015-16 চনৰ আগতে মই বহুত নাটক কৰিছোঁ, কিন্তু যেতিয়া মই তালৈ গ'লোঁ, তাত গ'লে মই অলপ টেকনিক শিকি আহিলোঁ। আচলতে নাটক গোটেই বস্তুটো টেকনিকৰ ওপৰত নিৰ্ভৰ কৰে। তে এই টেকনিকটো সাধাৰণতে তাত গৈ পেলাই মই অলপ মোৰ বেছি ইম্প্ৰুভ হৈছে, সেই কথাটো মই ক'বই লাগিব, যে আগত মোৰ যি আছিলোঁ, কিন্তু তাৰ পৰা ওলাই অহাৰ পাছত মই অকণমান হ'লেও মই নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে নতুন নতুন কথা শিকি আহিছোঁ।
1: এই টেকনিক বুলি যে ক'লে, হয় হয়, সেই টেকনিকটো যদি আমি আমাৰ শ্ৰোতাৰ কাৰণে অলপ সৰল ভাষাত ক'ব খোজে আপুনি, তেতিয়া মই ভাবোঁ আমাৰ হয়তো যিসকলে শুনি আছে তেওঁলোকৰো বহুতে নাট্য চৰ্চাৰ প্ৰতি আগ্ৰহী। এই টেকনিক শব্দটোৰেনো আপুনি কি বুজাইছে? ই বডি লেংগুৱেজৰ কথা কৈছে, ডায়লগ ডেলিভাৰীৰ কথা কৈছে, নে মানুহ হিচাপেও, শিল্পী হিচাপেও যে এটা সমৃদ্ধি এটা আহে, কেনেকুৱা ধৰণৰ কথা কৈছে অলপ বুজাই দিয়ক।
0: মানে মই কোনটো কথা ক'ব বিচাৰিছো, নাটক বিষয়টো একদম আটাইতকৈ ডাঙৰ এটা বিষয় দেই। নাটকত গান আছে, নৃত্য আছে, বহুত কথাই নাটকৰ লগত জড়িত হৈ আছে। আৰু প্ৰথম অৱস্থাত নাটকৰ লগত জড়িত হ'বলৈ যাওঁতে সাংঘাতিকভাৱে আপুনি নাটকৰ মানে যদি ছিৰিয়াছ কাম কৰিবলৈ যাওঁ বুলি ভাবে, তেতিয়াহ'লে আপুনি প্ৰথম কথা সমাজৰ লগত বা আপুনি মানুহৰ লগত জড়িতটো আপুনি থাকিবই লাগিব। কাৰণ নাটক বস্তুটো এনেকুৱা বস্তু, সমাজৰ লগত জড়িত থকা বস্তুখিনিয়ে আপুনি আমি ষ্টেজত ৰূপায়ণ কৰোঁ বা উপস্থাপন কৰোঁ। গতিকে মানুহ এজনক যদি আমি ভালকৈ নাজানো বা সমাজখনক যদি আমি ভালকৈ নাজানো, তেতিয়াহ'লে আপোনাৰ অকণমান সমস্যা হ'ব। এতিয়া প্ৰথম শিক্ষাটো আপুনি সমাজৰ পৰাই পাব। প্ৰথম যিখিনি নাটকৰ পৰিৱেশ এটা লাগে আপোনাক, বা নাটক যদি আপুনি অভিনয় হওক বা নাটক এখন লিখিবলৈ যদি বিচাৰে বা পৰিচালনাৰ দিশতেই হওক, গতিকে এই গোটেই বিষয়টোত জড়িত হ'বলৈ যাওঁতে আপুনি সমাজখনৰ বিষয়ে জ্ঞাত হ'বই লাগিব, প্ৰথম কথাটো। তে এইখিনি বস্তুৱে, যে আমি সাধাৰণতে কি কৰোঁ, বস্তুবোৰ আমি চাবলৈ নিশিকোঁ। নাটকত এটা বস্তু আছে দেই, এইটো যিটো আমি শিকোঁ, যেনেকৈ আমাক কেইবাটাও বিষয়ৰ কথা কয়, যে ইমাজিনেশ্যন বুলি কয়, ৰিলেক্সেশ্যন বুলি কয়। এতিয়া এই কথাখিনি কথা মই ক'বলৈ যাওঁতে, যে আপুনি প্ৰথম অৱস্থাত, যে গোটেই যিটো মই সমাজৰ কথাটো ক'লোঁ, যে সমাজৰ লগত ওতঃপ্ৰোতভাৱে হৈ থকা ঘটনাবোৰে আমি উপস্থাপন কৰোঁ, সেই সমাজখনৰ লগত আপুনি জড়িত থাকিবই লাগিব। গতিকে এই প্ৰত্যেকটো বস্তু আপুনি অবজাৰ্ভ কৰিবলৈ প্ৰথমতে শিকিব লাগিব। গছপাত এটা আপুনি ধৰকচোন, এজোপা গছৰ পাত এটা আপুনি ধৰক, প্ৰথম অৱস্থাত গছৰ পাতটো ওলালে, তাৰপাছত লাহে লাহে অলপ অলপকৈ তাৰ কালাৰটো সলনি হ'ল, লাহে লাহে সি অকণমান ডাঙৰ হৈছে, বতাহে তাক কোবাইছে, বৰষুণ আহিছে, বৰষুণ

0: কোনে চুইছে তাক, প্ৰখৰ ৰ'দত সি শুকাইছে, শিল বৰষুণত তাৰ পাতটো টুকুৰা টুকুৰ হৈছে, তাৰপাছত কালাৰটো সলনি হৈ হালধীয়া হৈ গৈছে, সৰি পৰিছে, সৰি পৰাৰ পাছতো কি হৈছে, আপুনি উৰি গৈ ৰাস্তা গছৰ পাতটো ৰাস্তাত পৰিছে, গাড়ী এখনে তাক চেপি খণ্ড বিখণ্ড কৰি থৈ গৈছে, কোনোবাটো যদি গৈ পেলাই উৰি নদীত পৰিছে, কোনোবাটো গৈ পেলাই বতাহত গৈ জাবৰৰ দমৰ মাজত ৰৈছেগৈ। এই অবজাৰ্ভটো, এইখিনি কথাই টেকনিক বিয়ণ্ড দ্য স্কাই ভাবিবলৈ মানুহে, এই মানুহখিনিয়ে মানে নাটকৰ লগত জড়িত যিখিনি নতুন প্ৰজন্ম আহিছে বা আমিও সাধাৰণতে সদায় আমি নিজকে এক্সপ্ল'ৰ কৰি আছোঁ আৰু পঢ়ি থাকিব লাগে, এই কথাখিনিয়ে যদি অকণমান গুৰুত্ব দিয়ে যে সমাজখনৰ লগততো জড়িত থাকিবই লাগিব, কিন্তু তাৰ উপৰিও এইখিনি অকণ ছিৰিয়াছ কথা কিন্তু সহজ কথা মানে, দে এনেকৈ যদি চাবলৈ যায় তেতিয়াহ'লে অন্ততঃ মোৰ বোধেৰে ভাল ভাল নাট্য নাটকৰ লগত জড়িত মানুহ, নাটকৰ লগত জড়িত হ'বলৈ মানুহে ভাল পাব বা আৰু ভাল ভাল নাট্যকৰ্মী সৃষ্টি হ'ব।
1: মই আপোনাৰ লগত কথা পাতি যিটো বুজিলোঁ যে এসময়ত ধৰক এখন স্ক্ৰিপ্ট ল'লে তাৰ সংলাপ মুখস্থ কৰিলে প্ৰতিযোগিতাত কৰিবলৈ যোৱা ল'ৰাজন গৈ এন এছ ডিত পঢ়াৰ পিছত বা নিজাকৈও নাটকৰ লগত জড়িত হৈ এজন মানে সংবেদনশীল মানুহলৈ পৰিৱৰ্তন হ'ল, যিটোৱে হয়তো আপোনাৰ যিটো নাট্য সত্তা নাট্যকৰ্মী হিচাপে আজি যিটো আপুনি স্বীকৃতি পালে সেইটোক বহুত সমৃদ্ধ কৰে। গতিকে মই সুধিছোঁ যে সেই নাটক অকল কৰি ফুৰা মানুহটো, এতিয়া আপুনি নাট্যকৰ্মী কিন্তু এতিয়া অকল নাটক অভিনয় কৰা মানুহ নহয়, কাৰণ মই আপোনাৰ বিষয়ে যিমানখিনি জানো আপুনি অভিনয় কৰে, আপুনি পৰিচালনাৰ লগত জড়িত, মই আপোনাৰ ৰঘুনাথ চাইছো, গতিকে এই যিটো আপোনাৰ উত্তৰণটো সেই পৰিস্থিতিটো এটা বৰ ডাঙৰ এটা পৰিক্ৰমা নহয় জানো।
0: মই মানে সৰুকে আপোনাক কবলৈ যাওঁ এটা কথা, মানে আজি কি হৈছে, আজিকালি মানে চব অভিনেতা হয়, মানে অভিনেতা নাটক কৰিবলৈ আহে, ধৰি থওক মোৰ চিন থাকিব মই মাতিম, তাৰপাছত আহি মই বহিম, মোৰ বোধহয় মোৰ সেইটো মই সেইটো নিবিচাৰোঁ, মানে মোৰ টীমত যিখিনি ল'ৰা ছোৱালী আছে, মোৰ টীমটো বহুত এক্টিভ, মোৰ টীমত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে নিজে ছেট বনায়, নিজে বস্তু দাঙি লৈ যায় গোটেইখিনি কাম মানে, গতিকে এজন নাট্যকৰ্মী হ'বলৈ যাওঁতে অকল বোলে মই অভিনয় কৰোঁ সেইটো নহয়, মই গান বজাওঁ, মই নাটক এখনত মোক গান এটা মিউজিক এটা কৰিবলৈ মাতিছে, দুজন মানে আহি পেলাই মোৰ বেগটো দাঙি লৈ যাব, সেইটো নহয়, যিহেতু মোৰ সেইটো মই নিজেই লৈ যাব পাৰোঁ ন, মই মিউজিক কৰিবলৈ আহিছোঁ বা মই নাটকখনৰ পৰিচালক, মই পৰিচালনা কৰিবলৈ আহিছোঁ, মোৰ বেগটো কোনোবাই দাঙি লৈ যাব, সেইটো কথা নহয় মানে। তে এই নাট্যকৰ্মী যদি হ'বলৈ যায় তেতিয়াহ'লে গোটেই বস্তুখিনিৰ লগত জড়িত থাকিলে তেতিয়া নিতান্তই তেওঁ আগবাঢ়িব পাৰিব।
1: সেইকাৰণে আৰু যিহেতু যেতিয়া আপোনাক বঁটাটো প্ৰদান কৰা হৈছিলে তেতিয়া আপোনাৰ নামটোৰ পিছফালে কিন্তু থিয়েটাৰ শব্দটো লগোৱা হৈছে, আৰু থিয়েটাৰটো এটা বৰ বিশাল শব্দ নহয় জানো, কাৰণ ইয়াৰ অধীনত আপুনি ধৰক অভিনয়ৰ কথা আহে, পৰিচালনাৰ কথা আহে, সংগীত, মঞ্চ সজ্জা, পোহৰ, মানে সকলো ধৰণৰ বস্তুবোৰ আহে। এতিয়া এই গোটেইবোৰৰ ভিতৰত আপোনাৰ আটাইতকৈ পছন্দৰ কাম কোনটো?
0: মোৰ আটাইতকৈ পছন্দৰ কাম হৈছে অভিনয়। মই সঁচাকৈ আপোনাক ক'বলৈ গ'লে মই প্ৰকৃততে অভিনেতাহে দেই, মই বহুত বছৰ ধৰি মই অভিনয় কৰি আছোঁ মানে। তাৰপিছতে 2015-16 চনৰ মানে যেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা আহিলোঁ, তেতিয়া মই নিজাকে এটা কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিলোঁ, আৰু মই এটা নিজাববীয়াকৈ এটা নাটকৰ দল খুলি অভিমুখ মোৰ নাটকৰ দলটোৰ
1: নামটো খুব ধুনীয়া,
0: হয় হয় অভিমুখ, সেইটো খুলিলোঁ। তাৰপিছতে মই প্ৰথম অৱস্থাতে মোৰ গাঁৱৰে মোৰ একদম খুব মানে ভাল বন্ধু পংকজ কুমাৰ নাথ, তাৰপিছতে উজ্জ্বল নাথ, এনেকৈ কেইগৰাকীমান আছিলে, তেখেতসকলক আমি লৈ পেলাই মানে এই ননৈ যিখন আপোনাৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয় আৰু গাৰ্লছ স্কুলৰ মাজত এখন ফিল্ড আছে, সেইখিনিতে এজোপা ডাঙৰ আমগছ আছে, আমগছজোপাৰ তলতে মই প্ৰথম এখন তাৰে ল'ৰা ছোৱালীবোৰক লৈ পেলাই এখন শিশু নাটক কৰিলোঁ, যাৰ নাট্যৰূপো ময়ে দিছিলোঁ, লক্ষ্মীনাথ বেজবৰুৱা একদম জনপ্ৰিয় এটা সাধু আছে ধুৰা কাউৰী আৰু টিপচী চৰাই, সেইটো আছিলে মোৰ প্ৰথম পৰিচালনাৰ দিশত মানে প্ৰথম নাটক সেইখন, আৰু তাতে আমাৰ মোৰ এই লগৰ তেওঁলোকেই আপোনাৰ হেৰি দি পেলাই তাল পাত দি পেলাই ছেট বনাইছিলোঁ আমি, মানে গোটেই ষ্টেজৰ ডিজাইন কৰিছিলোঁ, বাঁহেৰে ডিজাইন কৰিছিলোঁ, 2017 চনমানৰ কথা এইটো। সেই তেনেকৈ প্ৰথম আৰম্ভ হৈছে আৰু পৰিচালনাৰ দিশটো, কিন্তু মোৰ ভাল লগা বিষয় অভিনয় আৰু এতিয়াও মই অভিনয়ে কৰি আছোঁ, মই পৰিচালনা কৰিছোঁ যদিও মই মোৰ পৰিচালনাৰ নাটকসমূহ বা নগাঁৱত পৰিচালনা কৰা জ্যোতিদাৰ নাটক হওক বা বহুকেইজন নাট্যকৰ্মীৰ লগতো মই অভিনয়ৰ লগত জড়িত, আৰু মই জ্যোতিদাৰ পৰাও মই বহুত কথা পৰিচালনাৰ ক্ষেত্ৰতো মই জ্যোতিদাৰ পৰা মই বহুখিনি কাম জ্যোতিদাৰ লগত কৰিছোঁ, জ্যোতিপ্ৰসাদ ভূঞাৰ লগত, এতিয়া তেওঁৰ পৰাও বা ৰাজেন্দ্ৰাৰ লগত মই পৰিচালনাৰো বহুত কথা মই তেওঁলোকৰ পৰা শিকিছোঁ।
1: এতিয়া আপুনি ক'লে যে আপোনাৰ ঘৰৰ ওচৰত তালপাতৰ ছেট বনাই পেলাই আপুনি নাটক বনাইছে, তাৰ পৰা আপুনি গৈ পালেগৈ মহিন্দ্ৰা এক্সেলেন্স ইন থিয়েটাৰ এৱাৰ্ড 2024, যিটো চাগে মোৰ সীমিত জ্ঞানেৰে জনাত ভাৰতবৰ্ষৰ নাট্যকৰ্মসমূহৰ স্বীকৃতিৰ ক্ষেত্ৰত, ৰিকগনিশ্যনৰ ক্ষেত্ৰত এটা অতি অভিজাত অনুষ্ঠান হিচাপে পৰিগণিত হৈ আছে, আৰু তাতে 2024 চনত আপুনি সেই আন্তঃৰাষ্ট্ৰীয় মঞ্চখনত কেইবাটাও বিভাগত আপোনাৰ

বুলি এডোখৰ জেগা আছে মৰিগাঁও জিলাৰ। মোৰ তাতে মানে বহুত বছৰ, প্ৰায় 3 বছৰ ধৰি একেৰাহে মই তাত নাট প্ৰশিক্ষণৰ বাবে গৈছিলোঁ। এতিয়া তালৈ যাওঁতে মোক কি হ'ল, এবাৰ এটা ক্লাছত মই সকলো ল'ৰা ছোৱালীকে ক'লোঁ যে তোমালোকে বাতৰি কাকতবোৰ লৈ আহিবাচোন। তেওঁলোকে লৈ আহিল। তাৰপিছত তাত থকা সৰু সৰু যিবোৰ মানে একদম অকণমানি অকণমানি বাতৰি ওলাই, নহয় খুব মৰম লগা বাতৰি কিছুমান ওলায় মানে, তাৰপিছতে এই তেনেকুৱা বাতৰিবোৰ লৈ পেলাই মই তেওঁলোকক একো একোটা ইম্প্ৰভাইজ কৰিব দিলোঁ। মানে ধৰি থওক 10-15 মিনিটৰ একো একোখন নাটক কৰি দেখাব দিলোঁ, তেনেকৈ ভাগ কৰি পেলাই। তাৰপিছত তেওঁলোক খুব ধুনীয়া কৰিলে। আৰু তাতে মই বাতৰি কাকত এখনত মই পালোঁ অসমৰ কোনোবা এডোখৰ ঠাইত এগৰাকী বানপানীত, মানে বানপানীটো জানে অসমৰ একদম আটাইতকৈ এটা জ্বলন্ত বহুত ডাঙৰ সমস্যা এটা, এই ছোৱালী এগৰাকী তেনেকৈ পানীত মৃত্যু। তাৰপিছত সেই ঘটনাটো মই গোটেই ৰাস্তাটো তেনেকৈ মই ঘৰলৈ যেতিয়া উভতি আহিছোঁ মোৰ মনত ক্ৰিয়া কৰি আহিছে। সি আহি মই ঘৰ পালোঁহি। ঘৰ পাই পেলাই তেতিয়া মোৰ মানুহজনী জ্যোতৃষ্ণা গোহাঁই, তেওঁক মই গোটেই ঘটনাটো ক'লোঁ যে মই এনেকুৱা এনেকুৱা কথা এটা ভাবিছোঁ যে কেনেকুৱা হ'ব। আৰু তাই একদম ফটাফট মানে, তুমি মনলৈ আহোঁতে তুমি লিখিয়ে থোৱাচোন বুলি বহী এখন পেন এটা আনি পেলাই মোক দিলেই। আৰু মই তেতিয়াই মানে মই অলপ অলপকৈ আৰম্ভ কৰিছোঁ। সেইখিনি সময় নাটকখন কৰিবৰ কাৰণে মোৰ হাতত 1 টকাও নাই। মই ফেচবুকত এটা আপডেট দিলোঁ যে মই নাটক এখন কৰিবলৈ আগবাঢ়িছোঁ, মোক অলপ আৰ্থিক প্ৰয়োজনীয়তা আহি পৰিছে। মোৰ বহুকেইজন ব্যক্তিয়ে মোলৈ ফোন কৰিলে, মেছেজ কৰিলে। এতিয়া সেই বছৰ বোকাখাটৰ আপোনাৰ আকাশ ফুকন বুলি এগৰাকী ব্যক্তি আছে, তেখেতে মোক ফোন একদম ফাৰ্ষ্ট তেওঁৱে ফোন কৰিছে দেই, মেছেজ কৰিছে যে মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ তুমি মোক কোৱাচোন। তেতিয়া মই তেওঁক ক'লোঁ, তেওঁ মোক এটা আৰ্থিক সহায় কৰিলে, গুৱাহাটীৰ এগৰাকী ব্যক্তিয়ে কৰিলে, বন্ধু বান্ধৱ বহুকেইজন শুভাকাংক্ষীয়ে মোক আৰ্থিকভাৱে সহায় কৰিলে। প্ৰায় 38,000 মান টকা মোৰ ফেচবুক আপডেটটোৰ পৰা আহি মই নাটকখন আৰম্ভ কৰোঁ। নাটকখনৰ কাহিনীটো হৈছে এনেকুৱা, ৰঘুনাথ নামৰ একদম আটাইতকৈ এখন বহুত সহজ সৰল গাঁৱৰ, অনুন্নত গাঁৱৰ, য'ত এখন স্কুল নাই, এখন দলং নাই, এনেকুৱা এখন গাঁৱৰ এজন সহজ সৰল ব্যক্তি। আৰু সেই গাঁওখনৰ গোটেই মানুহবোৰে সাধাৰণ আৰু আৰ্থিকভাৱে একদম জুৰুলা মানুহ। তেওঁলোকে খেতি কৰে কিন্তু খেতিৰ পৰা তেওঁলোকৰ উপাৰ্জন নহয়, কাৰণ তেওঁলোকৰ যিটো মথাউৰি আছে প্ৰতি বছৰে বানে সেইটো ভাঙে আৰু তাৰ ফলত তেওঁলোকৰ খেতি বাৰী অন্য তেনেকুৱা একো নহয়। আৰু তেওঁলোকৰ যাতায়াত ব্যৱস্থাটো দলংখন নথকাৰ বাবে আৰু সাংঘাতিক এটা তেওঁলোকৰ সমস্যা, যে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণেও যে তেওঁলোকৰ যাতায়াতটো সুচল নহয়। বাৰিষা আহি গ'লে যেতিয়া নৈ পানীবোৰ ভৰ্তি হৈ যায় তেওঁলোকে একো কৰিব নোৱাৰে। গতিকে এই ৰঘুনাথৰ এগৰাকী ছোৱালী আছিলে, একমাত্ৰ ছোৱালী, আৰু সেই ছোৱালীগৰাকীকে ৰঘুনাথে ডাঙৰ মানুহ মানে কৰিবৰ কাৰণে বিয়াত হেঁপাহ আছিলে, ইচ্ছা আছিলে। তেতিয়া তাইক স্কুলত নাম লগাই দিছিলে, কিন্তু গাঁওখনৰ আৰু অন্য মানুহে ছোৱালীগৰাকীক স্কুলত নাম লগাই দিবলৈ মন কৰা নাছিলে। কিয়নো মানে স্কুলখন নৈখনৰ সিপাৰে আছিলে, সদায় নৈ পাৰ হৈ হৈ নিজৰ ছোৱালীজনী কেনেকৈ স্কুললৈ লৈ যাব বা স্কুলত পঢ়িবলৈ, সেই মানে ভয় এটা চবৰে থাকে ন, নিজৰ সন্তানটো কেনেবাকৈ হেৰাই যাব, কিবা হ'ব, দুৰ্ঘটনা হ'ব। সেইকাৰণে কিন্তু ৰঘুনাথে সেই সাহসটো কৰিছিলে, স্কুলত নাম লগাই দিছিলে, সদায় নৈ পাৰ কৰাই কৰাই তাইক স্কুললৈ লৈ যায়। তাৰপাছতে সেই বছৰ কি হ'ল, বান আহিলে, স্কুললৈ ছোৱালীজনীক লৈ যোৱাৰ সময়তে মানে মথাউৰি ভাঙি পানী আহিছে আৰু নাওখন দুৰ্ঘটনাত পতিত হৈছে আৰু ছোৱালীগৰাকী সেই এক্সিডেণ্টটোত নাইকিয়া হৈ গ'ল। আৰু ৰঘুনাথৰ বাবে ই জীৱনৰ আটাইতকৈ মানে সাংঘাতিক এটা দুখৰ কথা, যে নিজৰ যিগৰাকী সন্তানৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিলে তেওঁকেই তেওঁ হেৰুৱাই পেলালে। এতিয়া তাৰপাছতে হ'ল কি, যে এই কথাটোৱে তেওঁ গোটেই মগজুত ক্ৰিয়া কৰি থাকিলে, অহৰহ ক্ৰিয়া কৰি আছে, ক্ৰিয়া কৰি আছে। আৰু নিজৰ পত্নীয়ে আকৌ এটা নতুন সন্তানৰ বাবে ভাবিছে যদিও, তেওঁক তাৰ বাবে মনাবলৈ বিচাৰিছে যদিও, কিন্তু তেওঁ মান্তি হোৱা নাই, তেওঁ এই কথাটোৱে ক্ৰিয়া কৰি আছে। আৰু তেওঁ প্ৰায়ে আজিকালি এই নৈ পাৰত গৈ পেলাই শুই থাকে কাহিনীটোত। তাৰপাছতে লাহে লাহে তেওঁৰ মগজুত ক্ৰিয়া কৰিলে এটা নতুন ধৰণৰ ঘটনা, ছোৱালীজনীক হেৰাই যোৱা ঘটনাটো সঁচা, কিন্তু তেওঁৰ মগজুত ক্ৰিয়া কৰি থকা ঘটনাটো হৈছে কি, এটা সম্পূৰ্ণ মিছা ঘটনা। যে কথাটো হৈছে কি, আজিকালি একদম এইটো একদম সঁচা ধুৰূপ কথা দেই, যে ধৰ্মৰ নামত সাধাৰণতে মানুহবোৰ একদম সহজে ইমোশ্যনেল হৈ যায়। গতিকে তেওঁৰ মনলৈ আহিলে কি, যে মই সম্পূৰ্ণ মানে মিছা কথা এটা তেওঁ উলিয়াই দিলে, যে তেওঁৰ ঘৰৰ পিছফালে সৰু পুখুৰীটোত প্ৰায় 7,000 বছৰৰ এটা প্ৰাচীন শিৱ মূৰ্তি উদ্ধাৰ হৈছে। আৰু এই মূৰ্তিটো কথা গোটেই গাঁৱৰ মানুহে যিহেতু গম পাই গ'ল, গম পোৱাৰ পাছত এটা ৰাষ্ট্ৰীয় মানে লাহে লাহে আহি এই খবৰটো বিয়পি পৰিলে, গোটেই গাঁৱে ভূঞে বিয়পি পৰিছে, চাবলৈ আহিছে, বহুত মানুহ আহিছে, 7,000 বছৰৰ প্ৰাচীন মূৰ্তি এটা ওলাইছে, কিমান ডাঙৰ আচৰিত কথা। এতিয়া টুইষ্টটো তাত আহে, চাবলৈ আহিলে অহাৰ পাছতে তাক লৈ পলিটিক্স হ'ল, যদি কিবা কাৰণে গাঁওখনৰ এই মূৰ্তিটো লৈ যদি ডাঙৰ মন্দিৰ এটা হৈ যায় তেতিয়াহ'লে
ইয়ালে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিবলৈ ল'ব, তেতিয়া ইয়াত দলং

0: নিৰ্মাণ হ'ব লাগিব, স্কুল উন্নতিৰ কথা আছে দেই গাঁওখনৰ, স্কুল নিৰ্মাণ হ'ব লাগিব, এটা ডাঙৰ মন্দিৰ নিৰ্মাণ হ'ব লাগিব। গতিকে পলিটিকেলি এই গোটেই বস্তুটো মানে বেলেগ ধৰণে তাক নাশ কৰিবলৈ বিচাৰিলে, মূৰ্তিটো নিবলৈও বিচাৰিলে বৰমূৰীয়াসকলে, তাৰ ঘৰত আহি পেলাইও আক্ৰমণ কৰিছে, তাৰ পত্নীকো আক্ৰমণ কৰিছে। সেই কথাটোৱে তাক আকৌ পুনৰবাৰ মানে হেৰি কৰিলে, দুখ দিলে। পত্নীয়ে ক'লে যে আপুনি ইমান মিছা কথা এটা কৈ পেলাই ৰাইজক বুৰ্বক বনাব খুজিছে। আৰু সিও সেই কথাটো ক'লে যে মই সঁচাকৈ মানে ঈশ্বৰৰ নাম লৈ ৰাইজক মূৰ্খ বনাবলৈ বিচাৰিছোঁ, যিহেতু ঈশ্বৰে কেতিয়াও মোক ক্ষমা নকৰে। কিন্তু এই কথাটো সঁচা যে সি এটা বেলেগ সপোন দেখিছিলে, এটা মিছাৰ আশ্ৰয় লৈ সমাজখনৰ উন্নতি সি বিচাৰিছিলে, গাঁওখনৰ স্কুল হওক, দলং এখন হওক, এই তেনেকুৱা এটা কাহিনীৰে সমৃদ্ধ হৈ আছে নাটকখন।
1: হয়, আচলতে প্ৰান্তীয় যিখিনি অসমীয়া মানুহ
0: হয় হয়
1: বা যিকোনো পৃথিৱীৰ যিকোনো প্ৰান্তীয় মানুহখিনিয়ে কিবা এটা পাবৰ কাৰণে কেতিয়াবা বহুত ত্যাগ কৰিবলগীয়া হয়। তাৰ লগত ৰাজনীতিৰ কথা আহে, আপুনি কোৱাৰ দৰে ধৰ্মৰ কথা আহে। আৰু মই ৰঘুনাথ যেতিয়া চাইছিলোঁ, তেতিয়া অনুভৱ কৰিব পাৰিছিলোঁ যে ইয়াত যিদৰে কৰুণ ৰস আছে, একে সমান্তৰালভাৱে সাংঘাতিক প্ৰচণ্ড ব্যংগ এটা মই তাত দেখিছিলোঁ, ছেটায়াৰ বুলি যিটো আমি কওঁ। আৰু তেতিয়া ভাবিছিলোঁ যে এই ৰঘুনাথৰ সিপাৰৰ যিজন মানুহ, সেই মানুহজন চাগে বৰ সংবেদনশীল মানুহ। আজি অৱশ্যে আমাক সেইটো সংগীত নাটক একাডেমীয়ে সেই স্বীকৃতিটো দি দিলে। ৰঘুনাথৰ কথা পাতিলোঁ বাৰু, আৰু বেলেগ আপোনাৰ, আপুনি ভালেকেইখন নাটক লিখিছেও, সেই নাটককেইখনৰ বিষয়ে থুলমূলকৈ অকণমান যদি কৈ দিয়ে আমাক।
0: মই নাটক অৱশ্যে মই অভিনয়ৰ লগত জড়িত বা মই পৰিচালনাহে বহুত কৰিছোঁ, বা অভিনয় বহুত কৰিছোঁ পৰিচালনাতকৈ, কিন্তু নাটক লিখাৰ ক্ষেত্ৰত মই বহুকেইখন নাটক লিখা নাই।
1: সংখ্যাটো কম, আপুনি সেই পৰিচালনা কৰা বা লিখা, মই সকলোৰে কথা
0: হয় লিখাৰ ভিতৰত মই পূৰ্ণাংগ হিচাপত প্ৰথম অৱস্থাত মই ৰঘুনাথ, তাৰপাছতে মই এখন কৰিলোঁ নাৰায়ণী ঐৰাৱত বুলি। আৰু ডাঙৰ কথা মোৰেই সৌভাগ্য কিজানি, এইবাৰ মোক মানে যোৱা বছৰ অৰুণাচল ৰং মহোৎসৱলৈ আমন্ত্ৰণ জনাইছিলে এখন নাটক কৰিবৰ বাবে। আৰু তাতে মই সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ইয়েছে দৰ্জে ঠংচি ছাৰৰ এখন উপন্যাস মৌন উঠ মুখৰ হাঁহি, সেইখনক মই নাট্যৰূপ কৰিবৰ কাৰণে মই সুবিধা পাইছিলোঁ। ছাৰৰ লগত এটা সান্নিধ্যও আহিছিলে মোৰ, আৰু ছাৰেও মোক বহুত ছাপৰ্ট কৰিছিলে। ৰিকেন গমলে, যিজন এতিয়া NSDৰ TI, তেওঁৰ অধ্যক্ষ, তেওঁ মোক মাতিছিলে। গতিকে সেইখন মই নাট্যৰূপ দিলোঁ। তাৰপাছতে যেনেকৈ আপোনাৰ দ্য বাইচাইকেল বুলি এখন শিশুনাট, আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুটোৰ ওপৰত যিটো ধুৰা কাউৰী টিপচী চৰাই তেজীমলা। আৰু এটা মই এখন আপোনাক ডাঙৰ কথা কওঁ যে মোৰ এজন খুব ভাতৃবন্ধু আছে, খুব ভাল দেই, তেওঁ মোক বহুত সময়ত ছাপৰ্ট কৰে, নয়নজ্যোতি বৰা বুলি। মোৰ বহুখিনি বিপদৰ সময়ত তেওঁ সহায় কৰিছে। তেওঁ মোৰ এখন নাটক চাইছিলে, আৰু মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি ক'লে এখন নাটক আছিলে কাৰেংবেপী হাঁহি। মই অভিনয় কৰিছিলোঁ, জ্যোতিদাই ডাইৰেকশ্যন কৰিছিলে। পিছলৈ মই সেইখন ওৱান এক্ট আছিলে, পিছলৈ মই পূৰ্ণাংগ কৰি তাক ডাইৰেকশ্যন কৰিছিলোঁ। সেই নাটকখন অসমৰ বিভিন্ন জেগাত, আৰু ডাঙৰ কথাটো হ'ল কি, ইউনিভাৰ্চিটিত কৰিছিলোঁ আমি, ৰেকৰ্ড সংখ্যক 6টা পুৰস্কাৰ পাইছিলোঁ। আৰু নতুনকৈ তাত এটা এৱাৰ্ড এড কৰিছিলে শ্ৰেষ্ঠ ভিলেইন, সেইটো এইখন নাটকৰ বাবে পাইছিলোঁ। তাৰপাছতে এই প্ৰথম মোৰ পৰিচালনা মানে পূৰ্ণাংগ নাটকৰ ভিতৰত এইখন নাটক আছিলে। তেওঁ আমন্ত্ৰণ জনায় কুজিদাহঁত এটা নাট কৰ্মশালা হৈছিলে যে আপুনি আহক, আমাৰ ল'ৰা ছোৱালীখিনিক নাটক শিকাওক। তাৰপাছতে গ'লোঁ, তাৰপিছত তেওঁ ক'লে যে আপুনি নাটকখন পৰিচালনা কৰক, আমাৰ ল'ৰা ছোৱালীখিনিয়ে কৰিব। তেতিয়া এখন সাগৰ তলে গংগা বুলি মই এখন নাটক তাত পৰিচালনা কৰিছিলোঁ। আৰু এইখন নাটক মোৰ জীৱনৰ মানে পূৰ্ণাংগ নাটক হিচাপত, মই শিশুনাটখিনি বাদ দি দেই, এইখন প্ৰথম আছিল। তাৰপাছত মই এইবাৰ মই এখন টাৱাঙত সহকাৰী পৰিচালক হিচাপে কাম কৰি আহিলোঁ। তেনেকৈ দক্ষিণা শৰ্মা বাইদেউৰ লগত মাজতে মই ভাৰত ৰং মহোৎসৱত এখন বিখ্যাত নাটক দ্য ৱাইল্ড ডাকত মই বাইদেউৰ লগত মই সহযোগিতা কৰিবৰ কাৰণে, তেনেকুৱা ধৰণে।
1: এতিয়া এই যে আপুনি ধৰক কৈছে যে নাটক পৰিচালনা কৰিছে, নাটক লিখিছে, নাটকত অভিনয় কৰিছে, লাহে লাহে আজি কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ নাটকৰ মহোৎসৱবোৰ হয়, আৰু আপুনি ভালেকেইটা তেনেকুৱা মহোৎসৱত অংশগ্ৰহণ কৰিছে। এই মহোৎসৱবোৰৰ অভিজ্ঞতাৰ বিষয়ে কেইটামানৰ বিষয়ে কওকচোন। ইতিমধ্যে আপুনি অৰুণাচল ৰংগ মহোৎসৱ আৰু আমাৰ নগাঁৱত যিটো এটা শাখা হিচাপে হৈছিলে ভাৰত ৰংগ মহোৎসৱৰ কথা কৈছে, কাৰণ এইটোতো সমগ্ৰ ভাৰতজুৰি হোৱা
0: ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল ফেষ্টিভেল হয়। এই ফেষ্টিভেলটো অকল এইবাৰ ভাৰততে নহয়, ভাৰতৰ বাহিৰতো কেইবাখনো ৰাষ্ট্ৰত হৈছে।
1: এই অলপমান আৰু মহিন্দ্ৰা থিয়েটাৰৰ কথা কওক।
0: প্ৰথম অৱস্থাত অৱশ্যে মই প্ৰথম কথাটো মহিন্দ্ৰা থিয়েটাৰৰ কথাটোৱে ক'ম। মোৰ জীৱনৰ সাংঘাতিক মানে ভাল লগা কথাটো আৰু স্বীকৃতি পোৱাটোৱে মহিন্দ্ৰা থিয়েটাৰ। সেই বছৰ 2023 চনমানতে মানে এটা তেনেকৈ আবেদন ওলাইছে যে ভাৰতবৰ্ষৰ এনেকৈ এই ফেষ্টিভেলটোলৈ নাটকৰ আবেদন বিচৰা হৈছে। 360খন নাটকৰ ভিতৰত মোৰ নাটকখন টপ 10 লিষ্টত আহিছিল। তাতে যেতিয়া মোক খঞ্জন কিশোৰ নাথ বুলি মোৰ এগৰাকী বন্ধু আছে, এই ৰজত কমল বঁটাপ্ৰাপ্ত নগাঁৱৰে তেওঁ এগৰাকী চিনেমা নিৰ্মাতা, তেখেতে মোক ক'লে যিদিনাখনে ওলাইছে দেই লিষ্টখন, যে তুমি এই লিষ্টখনত নাম চাইছানে নাই, কাৰ কাৰ নাম আছে? মই তেতিয়ালৈকে চোৱা নাই, মই চাইছোঁ আৰু মোৰ ফোন কৰিছে তেওঁলোকে যে এনেকৈ ছিলেকশ্যন হৈছে। লিষ্টখন ওলোৱাৰ পাছত নাম চাইছোঁ, ভাৰতবৰ্ষৰ এগৰাকী দিগ্গজ ব্যক্তি পীয়ূষ মিশ্ৰা, কৰণ দেশপাণ্ডে, নীলম মানসিং, জে মেজনাম, এনেকৈ বহুত বিখ্যাত ব্যক্তি তেখেতসকল। মানে কৰণ দেশপাণ্ডেতো 100খনতকৈ অধিক চিনেমাত বলিউডত তেওঁ অভিনয় কৰিছে, এতিয়াও চিয়াচেন বুলি এখন নাটক গোটেই সমগ্ৰ ভাৰতবৰ্ষত কৰিছে। পীয়ূষ মিশ্ৰা কিমান ডাঙৰ ব্যক্তি তেখেত, গতিকে আমি যে ছিলেকশ্যন পালোঁ সেইটোৱে ডাঙৰ কথা। মানে তেওঁলোকৰ লগত যে কেনেবাকেও যে পুৰস্কাৰ এটা পাম মই কোনোদিন কল্পনা কৰা নাই, আমাৰ নাটকৰ গ্ৰুপটোও কল্পনা কৰা নাই। আৰু মোৰ গ্ৰুপটো বহুত বেছি উৎসাহজনকভাৱে তেওঁলোক মানে একদম ওলাই আহিছিলে দেই সেইকেইদিন, একদম তামাকাহাৰ ৰিহাৰ্চেল কৰোঁ মানে আমি। তাৰপিছতে মোৰ ৱাইফেও মানে কল্পনাই নকৰোঁ মানে আমি যে পুৰস্কাৰ এটা পাম, ইয়াত যে আমি ছিলেকশ্যন পাইছোঁ সেইটো ডাঙৰ কথা। মোৰ গ্ৰুপৰ বহুকেইজন আৰ্টিষ্ট ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিছে মানে সেইবাৰ দেই। তাৰপিছত আমি গৈছোঁ আৰু, গৈ পেলাই চাইছোঁগৈ দেখোঁ নাই, একদম আভিজাত্য এটা বস্তু দেই। গৈ পোৱাৰ পাছতেই তেওঁলোকে একদম ঠাণ্ডা পানী দিছে, তাৰপিছতে মানে পানীয় যিটো আমাৰ কল্ড ড্ৰিংকছ টাইপ এনেকুৱা সেইবোৰ দিছে, ডাঙৰ ডাঙৰ বিস্কুট দিছে, চানা দিছে, ফুলৰ থোপা দিছে। জীৱনততো এনেকুৱা ফিল এটা পোৱাই নাই মানে, যে নাটকৰ কৰ্মীসকলক যে এনেকুৱা ধৰণে তেওঁলোকে ৰাখিছে। কিন্তু আপুনি চাওক, তেওঁলোক কিন্তু নাটক কৰা মানুহ নহয় দেই, তেওঁলোকে নিজে নাটকো নকৰে, তেওঁলোক না অভিনয় শিল্পী না পৰিচালনাৰ দিশত আছে, একোতে নাই। তেওঁলোকে অৰ্গেনাইজ কৰিছে, ইমান ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে। আমাৰ নাটক কৰা মানুহখিনিয়ে তেনেকৈ কৰিবলৈ নাজানে বা কৰিব নোখোজে। তাৰপিছতে আমি সেইটো হ'ল ৰুমবোৰত দিলে থাকিলোঁ, আমি গৈছোঁ মঞ্চটো পাইছোঁ। তাৰপিছতে আমি নিজেই এক্টৰখিনিয়ে আমাৰ নিজেই ছেটটো বনাওঁ দেই, আমাৰ যিটো বাঁহৰ এটা ছেট আছে আমাৰ এক্টৰখিনিয়ে নিজেই বনায়। এতিয়া মোৰ গ্ৰুপতে আছে, মই তেওঁলোকৰ নাম ল'বই লাগিব, প্ৰথম অৱস্থাত মই তেওঁলোকৰ নামটো লৈ লওঁ, গৌতম শইকীয়া দাদা, গৌতম শইকীয়া দা আছে, তাৰপিছতে পৰেশ দাস আছে, পাপুমণি বৰা বুলি এগৰাকী আছে, তাৰপিছতে মৰিগাঁৱৰ হিমাংশু বুলি এগৰাকী আছে, তেওঁ এইবাৰ বাৰাণসী চেণ্টাৰৰ পৰা NSG তেওঁ পাছ আউট হৈ আহিছে, তেওঁ আছে। তাৰপিছতে নেত্ৰ কমল বৰা বুলি মিউজিকত এগৰাকী আছে, তাৰপিছতে মোৰ ভাতৃ আছে গৌতম নাথ, জ্যোতিদা আছে, খঞ্জন নিজে জড়িত হৈ আছে, চিপাঝাৰৰ এগৰাকী আছে, জিন্তু বুলি এগৰাকী আছে, তাৰপিছত ৰূপম বুলি এগৰাকী নৈৰে আছে, এই গোটেই মানুহখিনি। তাৰপৰা কাৰ্বি আংলঙৰ ছোৱালী এগৰাকী আছে জ্যোৎস্না বুলি, আৰু এইবাৰ নগাঁৱৰে এগৰাকী ছোৱালী নতুনকৈ আমাৰ মাজত ইপ্সিতা বুলি তেওঁ সোমাইছিলে। গতিকে এই গোটেই টীমটো বহুত এক্টিভ, মানে আমি গৈ পোৱাৰ লগে লগেই মানুহে মানে এইটো চাই থাকে। মানে সাধাৰণতে এক্টৰবোৰ সময়ত আহে নাটক কৰে তেনেকুৱা হয়, কিন্তু আমাৰ এক্টৰবোৰ ৰাতিপুৱা যে 10টা বজাত আমি ইচ্ছা, আমাক সোধে দেই আপোনালোকে, আপুনি প্ৰথম প্ৰথম টেকনিকেল মানুহখিনি আহিব নে গোটেই টীমটো আহিব? মই বোলো মোৰ গোটেই টীমেই যায় প্ৰথমে, আৰু তাৰপাছত আৰু ৰুমলৈ যোৱা কোনো কাৰণ নাথাকে। গ'লোঁ, গৈ ছেট টেট গোটেইখিনিয়ে বনালে, আমি সন্ধিয়া নাটক কৰিছোঁ আৰু শেষ হৈ গ'ল। ষ্টেজত দেখিছোঁ কুলভূষণ খাৰভাণ্ডা,
1: বাপৰে,
0: তাৰপাছতে বিনয় পাঠক, বিনয় পাঠক ভেজা ফ্ৰাইখনৰ এক্টৰ দেই, তাৰপিছত তেওঁক, তাৰপিছতে তেওঁলোক নাটকৰ বিচাৰকত আছিলে, জুৰিত আছিলে তেওঁলোক। এইটোতো আমাৰ কাৰণে বহুত ডাঙৰ কথা মানে। তাৰপাছতে গ'ল নাটক শেষ হ'ল, চবেই ছাপৰ্ট কৰিছে, বহুত ভাল পাইছে নাটকখন। তাৰপিছত গ'ল গ'ল গ'ল, তাৰপিছত আমাক মানে আপোনাৰ এই তেতিয়া নমিনি আছিলে কেইটামান, এক্টৰ নমিনিটো নাছিলে, তেনেকৈ কেইটামান নাছিলেই মানে। তাৰপাছতে আহি যেতিয়া ৰিজাল্টৰ দিনাখন ওলাল, সেইদিনাখনতো বুকু কপি আছে, যে আমি চবেই মোক কৈছে দেই, কৈছে আপুনি সেইটো একো চিন্তাই নকৰিব, পুৰস্কাৰ নাপাওঁ, কিন্তু আমি যে ইয়াত যে অংশগ্ৰহণ কৰিলোঁ, এই মানুহখিনিক যে লগ পালোঁ, ই জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা। ইমান ডাঙৰ মঞ্চ এটা 360খন নাটকৰ ভিতৰত আমি ইয়াত যে মঞ্চত নাটক কৰিবলৈ পাৰিছোঁ, এইটো ডাঙৰ কথা। তাৰপাছতে গৈ সোমাইছোঁ আৰু চকীবোৰত এনেকৈ আমাৰ টীমটোৰ নাম লিখা হৈ আছে, মানে ৰঘুনাথ ৰঘুনাথ ৰঘুনাথ এনেকৈ সেয়া চেয়াৰত আমি বহিছোঁ। ৰিজাল্ট দিছে, একদম ওলাই আছে আৰু এখন এখনকৈ, যে নমিনি আমুক আমুক নাটক, বেষ্ট প্ৰডাকশ্যন বেষ্ট প্ৰডাকশ্যন, তাৰপিছত ঘোষণা কৰিছে ৰঘুনাথ বেষ্ট প্ৰডাকশ্যন, 6টা এৱাৰ্ড পাইছোঁ আমি। মানে মোৰ চকু পানী ওলাই আহিছে, মানে মোৰ জীৱনৰ চাগে এইটো আটাইতকৈ ডাঙৰ আৰু ভাল লগা সৌভাগ্যৰ কথা, মানে চকু পানী ওলাই গৈছে, মানে মোৰ মানুহজনীও চকু পানী ওলাইছে, মোৰ লগৰ দুজনমান ব্যক্তি মানে আৰ্টিষ্টেও কান্দিছে মানে সেইখিনি সময়ত, বা মোৰ মুঠিটো এনেকৈ টাইটকৈ ধৰি আছে, মানে মোৰ মানে ইমান এক্সাইটেড হৈ গৈছোঁ। তাৰপিছতে ষ্টেজত গৈ পেলাই এৱাৰ্ড লৈছোঁ। তাৰপিছতে ডাঙৰ পাৰ্টি হৈছে, তাতে খোৱা বোৱা হৈছে, চবেই লগ কৰিছে। পীয়ুষ মিশ্ৰা ছাৰে মোক আহি 30 ছেকেণ্ডমান সময় সাৱটি ধৰি আছে, মানে মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তাৰ পাছৰ পৰাই সেইখন নাটক ভাৰতবৰ্ষৰ মুম্বাই NCPAত মঞ্চস্থ হ'ল, ৰংগশংকৰা বাংগালোৰত মঞ্চস্থ হৈছে, ইণ্ডিয়া হেবিটেট চেণ্টাৰত হৈছে, গোৰখপুৰত হৈছে, ৱেণ্ডাৰমিয়াৰ থিয়েটাৰ ফেষ্টিভেলত হৈছে। তাৰপাছতে ৰিচেণ্টলি আমি কৰি আহিলোঁ আপোনাৰ শ্ৰীৰাম লাগু থিয়েটাৰ ফেষ্টিভেল মহাৰাষ্ট্ৰ পুণেত। আৰু ইয়াত এটা ডাঙৰ কথা দেই, ইয়াত নাছিৰুদ্দিন ছাৰ আৰু আপোনাৰ এই পৰেশ ৰাৱাল ছাৰ আহিছিল, মোহন আগাছে ছাৰ আহিছে, আমোল পালেকাৰ ছাৰ আহিছে। আমি ছাৰ তেওঁলোকক লগ কৰিবলৈ যাবলৈ দেখি আৰু ইমান এটা মন যায় ন, যেতিয়া কেনেকুৱা লাগে ডাঙৰ বলিউডৰ এক্টৰ এগৰাকী বা ডাঙৰ এগৰাকী চিৰসেউজ অভিনেতা এগৰাকীক যেতিয়া সন্মুখত দেখিবলৈ পাওঁ, বোলো লগ কৰিমগৈ। তেওঁলোকে তেতিয়া মানে এজনক ক'লে যে তেওঁলোক শিল্পী, তেওঁলোকে আমাক লগ কৰিব আহিব নালাগে, আমি গৈ তেওঁলোকক লগ পাওঁ। তেওঁলোক আহি গ্ৰীণ ৰুমত সোমাইছে, আমাৰ লগত ফটো উঠিছে, চবকে আশীৰ্বাদ দিছে, চেক কৰিছে, মূৰত হাত বোলাইছে, নমস্কাৰ দিছে, তেওঁলোক ওলাই আহিছে। ডাঙৰ ডাঙৰ অভিজ্ঞতা এইটো। তাৰপাছতে আপোনাৰ আমোল পালেকাৰ ছাৰ, গম পাইছেনে আনেৱালা পাল গানটো যে তেওঁ কিবা চিনেমাৰো তেওঁ ডাইৰেকশ্যন কৰিছে, শ্বাহৰুখ খানৰ এখন। তেওঁ বহুত বাৰ মানে কৈ আছে সেই কথাটো, ইমান ভাল পাইছে, ইমান ভাল পাইছে। আনকি পিছদিনা তেওঁ নাটক চাব আহিছে, সেইদিনাও মোক সন্মুখতে লগ পাই পেলাই আশীৰ্বাদ দিছে, ইমান ধুনীয়া মানে সেয়া। সেইখিনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মানে কি হৈছে, মই মৰম আৰু আশীৰ্বাদ গোটাইছোঁ মোৰ টীমটোৱেও। মৰম আৰু আশীৰ্বাদ ভাৰতবৰ্ষৰ পৰা বহুত গোটাইছে।
1: আৰু আপুনি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ ঠাইত এই মহোৎসৱবোৰত অংশগ্ৰহণ কৰিছে বা বিভিন্ন ধৰণৰ কৰ্মশালাবিলাকত আপুনি সমল ব্যক্তি হিচাপে যায়, এই ধৰণৰ অভিজ্ঞতা অলপ কওকচোন।
0: হয় হয়, মই আপোনাৰ এই অৰুণাচল ৰং মহোৎসৱৰ কথাটো ক'লোৱেই, আৰু এইবাৰ মই টাৱাঙত গৈ পেলাইও এটা কাম কৰি আহিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপতে সেই কামটো হৈছিলে, সেই কামটোতো মই ৱৰ্কশ্বপ কাম, এইটো প্ৰডাকশ্যন অৰিয়েণ্টেড আছিলে। প্ৰডাকশ্যনৰ লগত সুখ বাহাদুৰ ছাৰ বুলি এগৰাকী আছে, তেওঁ FTI প্ৰফেচাৰ অৰুণাচলৰ, তেওঁৰ লগত সহযোগিতা আগবঢ়াই আহিলোঁ। আৰু অসমৰ বিভিন্ন জেগাত মই নাটকৰ কৰ্মশালাবোৰ মই তেনেকৈ দিবলৈ যাওঁ আৰু ল'ৰা ছোৱালীবোৰৰ লগত মত বিনিময় অনুষ্ঠানত থাকোঁ, খুব ভাল লাগে দেই। আৰু সাধাৰণতে আপুনি শিশুৰ লগত কাম কৰি বহুত ভাল লাগে, মানে এইখিনিয়ে ডাঙৰ অভিজ্ঞতা যে মানুহৰ লগত মই জড়িত হৈ থাকিবলৈ পাইছোঁ।
1: এতিয়া আপুনি ধৰক নাটকৰ পৃথিৱীখনত, থিয়েটাৰৰ পৃথিৱীখনত ইমান দিন জড়িত হৈ আছে, আমাৰ সেই তাহানি গুৰুজনাৰ দিনৰ পৰা এতিয়ালৈকে নাটকৰ যিটো ধাৰা বা নাটকৰ যিটো মানে গোটেই সম্পূৰ্ণ যিটো স্বৰূপটোৰ এটা ডাঙৰ পৰিৱৰ্তন ঘটিছে। আৰু আপোনালোকৰ ক্ষেত্ৰত মই দেখা পাওঁ বিশেষকৈ অপেচাদাৰী নাট্য গোষ্ঠীবিলাকৰ খুব সম্পৰীক্ষা মানে এক্সপেৰিমেণ্টেল নাটকৰ ক্ষেত্ৰত আপোনালোকে খুব মানে নিজকে আত্মনিয়োগ কৰে, এই বিষয়ে অকণমান আমাৰ শ্ৰোতাক জনাওকচোন।
0: চবৰে ধাৰণাবোৰ বেলেগ বেলেগ, চবেই যে মই এক্সপেৰিমেণ্টেল নাটক এখন কৰিম এবাৰ, মই এনেকুৱা ধৰণৰ নাটক এখন কৰিম এবাৰ, এইটো তেনেকৈ কোৱা মোৰ বোধেৰে মই সেইটো নাভাবোঁ মানে।
1: হয় হয়,
0: মোৰ বোধেৰে মই নাটক এখন কৰিছোঁ, এটা বিষয় আছে মোৰ ওচৰত, সেই বিষয়টোক লৈ পেলাই মই এখন নাটক দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
1: এতিয়া এই যে নাটকৰ পৃথিৱীখনলৈ আহিবলৈ নাটকৰ কোৰ্চ এটা কৰা বা সেইটোৰ বাহিৰেও এজন মানুহ হিচাপে কেনেকুৱা ধৰণৰ কথাবিলাকত গুৰুত্ব দিলেনো এজন ভাল অভিনেতা বা ভাল নাট্যকৰ্মী হ'ব পাৰি, জনাওকচোন অকণমান।
0: মই আৰু এটা কথা আপোনাৰ এইখিনিতে কওঁ যে বহুত কথা জানিলেও, সমাজৰ লগত বহুত কিবাকে জড়িত হৈ থাকিলেও, বহুত কথা জানিলেও মানুহ এজন তেনেকৈ ধৰি থওক অভিনেতা এজন ঘপককৈ হৈ যাব
1: নোৱাৰে।
0: তাৰ কাৰণটো হৈছে কি, অভ্যাস। প্ৰত্যেকটো কামতে প্ৰেক্টিচ লাগিব, চাব লাগিব মানে। মই
1: যিটো অবজাৰ্ভেশ্যনৰ
0: কথাটো, মই অকল সমাজখন চোৱাটো কথাই কোৱা নাই বা গছপাতটোৰ কথা নহয়, মই বেলেগৰ অভিনয়ো চাবলৈ দিছোঁ দেই। ভাৰতৰ যিখিনি ভেটাৰ্ণ এক্টৰ্ছ আছে, বিশ্বৰ যিখিনি ভেটাৰ্ণ এক্টৰ্ছ আছে, তেওঁলোকক চাওক, তেওঁলোকে কেনেকুৱা ধৰণে কেৰি কৰিছে তেওঁলোকৰ লাইফটোক, বা তেওঁলোকে কেনেকৈ কেৰি কৰিছে তেওঁলোকৰ অভিনয় দিশটোক, সেই গোটেইখিনি কথা। কথাটো হৈছে কি যে মই এটা কথা কওঁ যে আমি এটা কথা শিকি আহিছিলোঁ, টেক্সট আৰু ছাবটেক্সট বুলি কথা এটা, সেইটো লাইফ ৰিলেটেডো দেই। মই নাটকত যে সেইটো কথা আছে বা সেইটো নাটকৰ মানুহখিনিয়ে নাটকত ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই। টেক্সট আৰু ছাবটেক্সট কথাটো হৈছে কি, টেক্সটো লিখা কথা এটা, ধৰি থওক যে মই ভাত খালোঁ আপোনাৰ ডাইলগটো নাটক, কিন্তু ছাবটেক্সটো কোনটো, যে মই ভাত খালোঁটো মই কোনটো পৰিৱেশত মানে কোনটো চিটুৱেশ্যনত কেনেকুৱা ধৰণে মই সেই কথাটো কৈছোঁ। মই বাহিৰত কাজিয়া এখন লাগি আহি পেলাই মই ঘৰ সোমাওঁতে মোক মায়ে সুধিছে তই ভাত খালি নে, সেইটো অৱস্থাত মই ৰিপ্লাই দিছোঁ নে, মই খুব ধুনীয়াকৈ ৰোমান্টিক এটা পৰিৱেশৰ পৰা মই আহি পেলাই ঘৰত সোমোৱাৰ পাছত মোক কোনোবা এজনে সুধিছে তই ভাত খালি নে, মই সেইটো মানে মই ভাত খালোঁ সেই তাৰ ৰিপ্লাইটো দিছোঁ। সেই ছাবটেক্সটো, সেই কথাখিনিৰ ওপৰতো মানুহে ধ্যান দিব লাগিব। ট্ৰেইনিং ল'বৰ কাৰণে আজিকালি বহুত সুবিধা আছে, ট্ৰেইনিং মোৰ বোধেৰে ট্ৰেইনিং লোৱাটো প্ৰয়োজনীয়। কাৰণ কিহৰ কাৰণে কৈছোঁ যে বহুত কথা জনা যায় যদিও কোনোবাখিনিত আপোনাক ট্ৰেইনিংটোৱে অকণমান হ'লেও ক'ৰবাত আপোনাক ছাপৰ্ট এটা দিয়ে। প্ৰথমতে শিকক, তাৰ পাছত যদি আপুনি আপোনাৰ ৰাস্তাটো উলিয়াব পাৰে, তেতিয়াহ'লে সেইটো আপোনাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব, আপুনি কেনেদৰে তাক আগুৱাই লৈ যাব পাৰিছে।
1: এতিয়া অভিনেতা হিচাপে আপুনি নাটকৰ লগতে যদিও মূলতঃ জড়িত, আপোনাৰ আৰু কি কি মাধ্যমত আপুনি অভিনয় কৰিছে বা?
0: মই বহুত বেছি তেনেকুৱা মাধ্যমত মানে হেৰি কাম কৰা নাই, চিৰিয়েলত কেইখনমান চিৰিয়েলত মই কাম কৰিছোঁ আৰু চিনেমা দুখনত মই কাম কৰিলোঁ। এই খঞ্জনৰ এখন চিনেমাত কাম কৰিলোঁ, এটা নিৰ্জন দুপৰীয়া, মালামাল বয়েজ বুলি এখন চিনেমা ওলাইছিলে, তাত মই অকণমান চৰিত্ৰ এটাত অভিনয় কৰিলোঁ। আৰু কেইখনমান চিৰিয়েলতো, হেৰাবাৰীটো মই কেইটামান দুটা খণ্ডত অভিনয় কৰিছিলোঁ, তাৰপিছতে বেগম জান বুলি আমাৰ পৱন দাৰ এখন চিৰিয়েল, প্ৰণৱ দাৰ, তো অভিনয় কৰিলোঁ। তাৰপাছতে জীৱন নদীৰ ঢৌ, আকাশী গংগা, তাৰপাছতে তেনেকৈ কেইবাখনো ধাৰাবাহিকত তেনেকৈ অভিনয় কৰিছোঁ। আৰু আজি কেইবছৰমানৰ পৰা একদম টোটেলি মই জড়িত নাই, মানে এই আজি কিমান 2023-24 চনমানৰ পৰাই হ'ব নেকি চাগে। মই
1: এতিয়া মই একদম অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা সোধো, এই বস্তুটোৱে, এই যিটো পেচন, যিটো এতিয়া আপোনাক মানুহ হিচাপে কিমান সমৃদ্ধ কৰিছে, কি আপুনি কি অনুভৱ কৰে যে এই বস্তুটোৰ কাৰণে মই এনেকুৱা, কওকচোন অকণমান, মোৰ জানিব মন গৈছে।
0: কৰিছে, একদম সাংঘাতিকভাৱে কৰিছে। আৰু কথা এটা কি, মই সৰুৰে পৰাই মানে মই জীৱনটোত বহুত বস্তুৱে মই উপলব্ধি কৰিছোঁ। মোৰ ঘৰখন একেবাৰে আৰ্থিকভাৱে মানে একদম মানে আৰ্থিক দৈন্যতাৰে ভৰা এখন মোৰ ঘৰ। সৰুৰে পৰাই মই বিভিন্ন ধৰণৰ সমস্যাৰে মই ডাঙৰ হৈছোঁ। দেউতায়েও খুব মৰম কৰিছিলে, কিন্তু দেউতাই আজি মোৰ মানে এইখিনি বস্তু দেখা নাপালে, সেইটো এটা মোৰ দুখ থাকিলে। মোৰ খুৰা এগৰাকী খুব দক্ষ অভিনেতা আছিলে, আজি এবছৰ হ'ব আৰু খুৰা ঢুকোৱা, প্ৰশান্ত কুমাৰ নাথ, তেওঁ মোৰ জীৱনত বহুত ডাঙৰ অৰিহণা আছে দেই। মই তেওঁৰ পৰা বহুত বস্তু মই শিকি শিকি মই অভিনয় আহিছোঁ, মানে তেজৰ এটা ভাল তেওঁ মানে আছে। গতিকে এই কথাটো হৈছে কি, যে এই অভিজ্ঞতাখিনিয়ে মোক পৰিপুষ্ট কৰি ৰাখিছে প্ৰথম কথাটো। তাৰপাছতে এই যে মই বিভিন্ন সময়ত বিভিন্ন মানুহৰ ওচৰত যে মই গৈ পেলাই মানুহখিনিক লগ পাইছোঁ, সেই মানুহখিনিয়ে মোক সমৃদ্ধ কৰিছে। বিভিন্ন ঠাইলৈ যাওঁতে মই যে এই পৰিৱেশখিনি দেখিছোঁ, এই পৰিৱেশে মোক সমৃদ্ধ কৰিছে। এই সকলোবোৰৰ পৰাই মই ন ন কথা শিকিছোঁ, সেইখিনিয়ে মোক নতুন নতুন কাম কৰিবৰ বাবে উদ্যম দিছে, আৰু বহুত কথা তেনেকেই শিকা যায় ন।
1: এতিয়া আপুনি যে মানুহৰ কথা ক'লে,
0: হয় হয়,
1: মই একদম পাৰ্টিকুলাৰলি,
0: হয় হয়,
1: আপুনি মোক দুজন এনেকুৱা মানুহ বা দুটা এনেকুৱা স্মৰণীয় ঘটনাৰ কথা কওকচোন, সময় লাগিব বাৰু, তথাপি ভাবি লওক।
0: নাই, স্মৰণীয় ঘটনা মানে কেনেকুৱা ধৰণৰ স্মৰণীয় ঘটনা,
1: মানে নাটকৰ লগত অভিনয় কৰি থকা মুহূৰ্তত বা কোনোবাই কৰা প্ৰশংসা বা কোনোবাই কৰা সমালোচনা, যিকোনো হ'ব পাৰে।
0: নাই, মোৰ ডাঙৰ কথাটো হৈছে কি, যে মই এই নাটকৰ লগত জড়িত থাকোঁতে মোৰ এটা মানে মোৰ বন্ধু এজন আছিলে দেই, আমি মানে সেইবাৰ কেনেকুৱা হৈছে, এই মাটি চেলেকিবলগীয়া হৈছে, একদম প্ৰথম অৱস্থাৰ কথা মানে সেইটো। আমি মানে নাটক এখন কৰি আছিলোঁ প্ৰবীণ ছাৰৰ ডাইৰেকশ্যনতে, আমি তেতিয়া অকণ ডাঙৰ হৈছোঁ আৰু। প্ৰবীণ ছাৰে ননৈত বহুত বছৰ নাটক শিকাইছে, মোৰ বন্ধু এজন আছে পংকজ নাথ বুলি। আমাৰ মানে কি হয়, দেওবাৰে বৃহস্পতিবাৰে সাপ্তাহিক বজাৰ এখন বহে। বজাৰখনত মানে কি হয়, আমি যে যেতিয়া গৈছোঁ আৰু, এই হাত দীঘল চোলা এনেকৈ পিন্ধি লৈছে, বোলে আমি চাৰি পাঁচটা ছটা এনেকে আছোতো, মানে তাতে দোকান এখন আছে, তাত এনেকে বস্তাৰ পৰা পেইন এনেকে ঢালি দিয়ে, মানে তাৰপিছতে ঢালি দিয়ে একদম পেইন হৈ থাকে। তাৰপিছত সি মানে কি কয়, এনেকে চাই চাই চাই হাত দীঘল চাৰ্টটো এইফালেদি এনেকে গৈ এনেকে সোমোৱাই দিয়ে, মানে সন্মুখেদি হাতৰ এফালেদি সোমোৱাই জোকাৰি দিলে চোলাটো চুট কৰা হৈ থাকে, এই চোলাটো তাত মানে পেইনটো সোমাই যায়। তেনেকে মানে ধৰি থওক এই ছয় সাতটামান পেইন তেনেকে সোমোৱাই দিলে, মই আনি সেই আমি ৰিহাৰ্চেল অৱস্থা পালোঁ, ৰিহাৰ্চেলৰ জেগাখিনি পালোঁ, পাই তাত মানে সি চুটটো খুলি দিছে, পেইনখিনি এনেকে পৰি গৈছে। তাৰপিছতে মানে ছাৰে কি কৰিছে, আমাৰ কিটাক এই 10-15টা ভেকুলী জাপ মাৰি পেলাই মানে ইটো মূৰ এইটো মূৰৰ পৰা সিটো মূৰলৈকে যাবলৈ দিয়ে। তাত গৈ পেলাই আপোনাক কি কৰিবলৈ দিছে, এই এনেকে জিভাৰে মাটিত চেলেক এটা মাৰিবলৈ দিয়ে, এনেকে 3টা চেলেক মাৰিব লাগে, মাৰি আকৌ উভতি আহিব লাগে। এই কথাটো মই এইকাৰণে কৈছোঁ, আজিৰ দিনত আপুনি সেই কামটো আপুনি ষ্টুডেণ্টৰ লগত কৰকচোন। নাটক যেতিয়া আপুনি কৰ্মশালা কৰাই থাকে, নাটক যেতিয়া শিকাই থাকে, যেতিয়া ল'ৰা ছোৱালীবোৰ নাটক কৰিবলৈ আহিব, তেতিয়া আপুনি এই কামটো আপুনি কৰকচোন, থাকে নেকি? নাথাকে। আমি নাটক তেনেকৈ শিকিছিলোঁ, আৰু কিমান পিটন খালোঁ তেতিয়া প্ৰবীণ ছাৰৰ পৰা, কিমান পিটন খালোঁ। আৰু বেয়া লগা এটা কাহিনী আছে, মই একদমেই উল্লেখ নকৰোঁ, ৰঘুনাথৰ কথাই, যে ৰঘুনাথ যেতিয়া পুৰস্কাৰ পোৱা গৈছে, কেইজনমান ব্যক্তিয়ে এই নাটকখনৰ ছেট আৰু নাটকখনৰ কাহিনীটোকো লৈ পেলাই কেইজনমানে এটা চুৰ কৰা নাটক এখন বুলি কৈছিলে, আৰু এই নাটকখন চুৰ কৰা নাটক বুলি তেওঁলোকে মেইলো কৰিছিলে য'ত আমি পুৰস্কাৰ পাইছিলোঁ। বহুত জেগাত আমি যেতিয়া গৈছোঁ, তালৈ যাওঁতেও এই কথাটো তাত উল্লেখ, তোমাৰ কথা এনেকৈ কৈছে, এই নাটকখনৰ কথা এনেকৈ কৈছে। কিন্তু মোৰ বোধেৰে মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, সদায় মোৰ পিছফালে যিসকল মানুহ আছে, যে মই পৰি যাব নোৱাৰাকৈ যিখিনি মানুহে মোক এনেকৈ ধোকা দি ৰাখিছে হাত এখন দি, প্ৰত্যেকটো কামতে দেই উৎসাহজনক উৎসাহ দি পেলাই যিসকল মানুহে, সেইসকল মানুহে মোক সাংঘাতিকভাৱে তেওঁলোকে মোৰ মন মগজুত সাহস দি ৰাখিছে, কাৰণে মই কাম কৰি আছোঁ আৰু কাম মই ভৱিষ্যতলৈকে কৰি থাকিম। মোৰ ফেমিলিটো এইখিনিত বহুত ছাপৰ্টেড দেই।
1: নিশ্চয় নিশ্চয়, মই পৰিয়ালৰ কথা সুধিলোঁ।
0: হয় হয় হয়, মই মোৰ ফেমিলিটো বহুত ছাপৰ্টেড। তাৰপৰা মা লোকৰ ঘৰত ধানো কাটে, ধান কাটিবলৈ যায়, তাৰপাছতে চাউলো জাৰেগৈ দেই। তাৰপিছতে আৰু ডাঙৰ আৰু এটা কথা মই কওঁ, মানে এই হেৰি কৰে, চাউল ধাৰলৈ আনো আমি। তেনেকুৱা এটা পৰ্যায়ৰ পৰা মানে সেইখিনি কথাইও মোক বহুত বেলেগ ধৰণে মানে
1: আচলতে সেই তেতিয়াৰ পৰা সেই চাউল ধাৰলৈ অনা বা ভাত গৰা মুখলৈ নিয়া নিবলৈ কন্দাৰ পৰা আজি যিটো একদম বিস্মিল্লাহ খান যুৱ পুৰস্কাৰৰ যিটো স্বীকৃতি, যাৰ কাৰণে অকুণ্ঠ চিত্তে কোনেও চিনি নোপোৱাকৈ মানুহে আপোনাক অভিনন্দন জনাইছে, এইটোৱে চাগে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি।
0: হয়, আৰু মানে
1: আপুনি দেখি থকা শুভেচ্ছাখিনিতো দেখিছে,
0: আছে
1: অদৃশ্য যিখিনি শুভেচ্ছা আছে, মই ভাবো সেইখিনি আপোনাৰ কাৰণে ডাঙৰ শক্তি,
0: ডাঙৰ ডাঙৰ শক্তি। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন এনেকুৱা মানুহে কৰিছে, মানে মই কল্পনাৰো অতীত যে তেওঁলোকে মোক শুভেচ্ছা দিছে। আৰু মোৰ পত্নী জ্যোতিষ্ণা গোহাঁই, তেওঁ সাংঘাতিক, তেওঁ খুব এগৰাকী ভাল নাট্যকৰ্মী, তেওঁ বিহু নাচৰ প্ৰশিক্ষিকা, বিহু নাচো, তেওঁ বিহু নিজে নাচেও। গতিকে যেতিয়া মই লকডাউনৰ সময়ছোৱাত মোৰ মানে তেনেকৈ তেওঁৰ লগত বিবাহ মানে বহিছোঁ, তেওঁ ঘৰলৈ আহিছে লকডাউনৰ সময়ছোৱাত। আপোনাৰ কেনেকুৱা হৈছে, 2020 হৈছেনে ন, 2021 পৰা 8 মাৰ্চত ধৰি থওক তাই ঘৰলৈ অনা হৈছে, 8 মাৰ্চৰ আপুনি ভাবকচোন দেই, এই দিনকেইটাৰ পাছতে 21 মাৰ্চত লকডাউন আৰম্ভ হৈ গ'ল নহয়। আৰু নাটক কৰা মানুহৰনো কেইটকানো থাকে, মোৰ মানে একদম মাথা কাম নকৰা হৈছে, কি হ'ব এতিয়া, কেনেকৈ হ'ব। সেই তেওঁ মোক পিছফালৰ পৰা হাত এখন দি ৰাখিছে যে মানসিকভাৱে ভাগি নপৰিবৰ কাৰণে। গতিকে তেওঁ বহুত ডাঙৰ ছাপোৰ্ট, ৰঘুনাথৰ ক্ষেত্ৰতো তেওঁ বহুত ডাঙৰ ছাপোৰ্ট, আৰু আজিলৈকে তেওঁ ডাঙৰ ছাপোৰ্ট।
1: এই আপুনি যিটো আৰ্থিক সমস্যাৰ কথা ক'লে, মই জেনেৰেলাইজ কৰি কথা এটা সোধো,
0: হয় হয়,
1: যে নাটক কৰি মানুহে জীৱিকা অৰ্জন কৰিব পাৰে নে নোৱাৰে অসমত?
0: এতিয়া মই সহজ কথাত এটা কথা ক'বলৈ গ'লে, মই নাটক কৰিয়ে কিন্তু মই ঘৰ এখন চলাই আছো, বিবাহিত, মোৰ এটা সন্তানো হৈছে, গতিকে মোৰ অন্য ইনকমো নাই দেই। এতিয়া মই কিন্তু নাটক কৰি মই খাই আছো, নাটক কৰি মই ধুনীয়াকে এটা জীৱন যাপন কৰি আছো, কিন্তু তাৰ মাজতো কেতিয়াবা ডাঙৰ ধুমুহা আহে। সেইকাৰণে মই কওঁ বহুতকে যে সঁচা নাটকটো কৰি থাকিম, নাটক কৰি থাকিব লাগিব, কিন্তু তাৰ উপৰিও কেতিয়াবা এনেকুৱা এটা হয় যে অন্য এটা ৰাস্তাত মানে যদি নিয়োজিত থকা হয়, এতিয়া কিজানি এটা ছাপৰ্ট আৰ্থিকভাৱে দেই, বেলেগ ফালৰ পৰাও আৰ্থিক ছাপৰ্ট এটা পোৱা যায়। কিন্তু কোনোবাখিনিত মই এইটোও ভাবোঁ যে মই যিহেতু মই নাটকেই কৰোঁ, মই নাটকেই ভাল পাওঁ, তো মই আকৌ বেলেগ কাম এটা কিয় কৰোঁ, কথাটো গম পাইছেনে, সেই কথাটো মোৰ মনলৈ আহে। গতিকে মই এইটোকেই ক'ব বিচাৰোঁ যে যি কৰে যেনেকৈ কৰে ভালকৈ কৰক, ভালকৈ কৰিলে অন্য কামৰ চাগে ৰাস্তা এটা নালাগেও, এই কামৰ পৰাই তেওঁৰ আৰ্থিক স্বচ্ছলতাটো দূৰ হ'ব পাৰে।
1: এতিয়া কওকচোন ভৱিষ্যতৰ পৰিকল্পনাটো কেনেকুৱা?
0: মই নাটক কৰা মানুহে, গতিকে ভৱিষ্যতৰ পৰিকল্পনা ধেৰ আছে, মোৰ নিজা এডোখৰ ঠাই হওক য'ত মই নিজে আপোন প্ৰতি মানে একদম নিগাজিকৈ মই তাত নাটক কৰিব পাৰোঁ, ধুনীয়াকৈ 50-100 মানুহক বহাই লৈ পেলাই নাটক এখন কৰিব পাৰোঁ, ধুনীয়া মানে ধৰি থওক নাটকৰ জেগা এডোখৰ নিজৰ, বা মোৰ গ্ৰুপটোত থকা নাটকৰ মানুহখিনিয়ে যিহেতু অন্য অন্য তেওঁলোকৰ আছে দেই, আৰু মোৰ গ্ৰুপটো একদম প্ৰফেচনেলভাৱে নাটকৰ লগত জড়িত নহয়, তেওঁলোকৰ অন্য অন্য কামো আছে, গতিকে যদি স্থায়ীভাৱে যদি ইয়াৰ পৰা তেওঁলোকে কিবা এটা আৰ্থিক সাহাৰ্যও যদি চৰকাৰৰ ফালৰ পৰা তেনেকৈ পোৱাৰ ব্যৱস্থা এটা হয়, তে এনেকুৱা ধেৰ পৰিকল্পনা আছে, লাহে লাহে যদি ঈশ্বৰে কৰে বা মানুহখিনিয়ে সহযোগিতা থাকিলে নিশ্চয় এদিন হ'বগৈ।
1: নিশ্চয় আমাৰ শুভেচ্ছা আছে,
0: ধন্যবাদ। হয় হয়,
1: লাহে লাহে আমি আহি আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। সাধাৰণতে কি হয়, আমি যেতিয়া অভিনেতা বা নাট্যকৰ্মীক আমি মাতোঁ, আমাৰ মনটো উচপিচাই থাকে যে তেওঁৰ মুখত তেওঁৰ ভাল লগা সংলাপ এফাকি শুনিম। আমাৰ শ্ৰোতাৰ কাৰণে আপুনি তেনেকুৱা সংলাপ এফাকি শুনাব পাৰিব নেকি?
0: মোৰ এই ৰঘুনাথৰ সংলাপ এটাই মই কৈ দিছোঁ, মোৰ খুব ভাল লগা দেই এই সংলাপটো, একদম শেষৰ সময়খিনিৰ সংলাপ এইটো। মই সপোন দেখিছোঁ জানকী, সঁচা সপোনেই দেখিছোঁ, মথাউৰি টকা সোপা নোখোৱা হ'লে মথাউৰিটো নাভাগিলহেঁতেন, দলংখন থকা হ'লে একাঁঠু পানীত নামি আই মানুহ নৈ পাৰ হৈ স্কুল যাব নালাগিলহেঁতেন, মই সঁচা সপোনেই দেখিছোঁ জানকী, সঁচা সপোনেই দেখিছোঁ, মিছা কথা কৈ চোৰ ৰজা হয়, মিছা কথা এটাত মিছা কথা এটাৰে ৰাজনীতি হয়, মিছা কথাতে এখন দেশ চলে, মই সঁচা সপোনেই দেখিছোঁ জানকী।
1: হয় হয়, ধন্যবাদ, কাৰণ সঁচাকৈ বৰ অন্তঃস্পৰ্শী এটা সংলাপ। আপুনি আমাৰ ওচৰলৈ আহিলে, আমি আমন্ত্ৰণ কৰিলোঁ, আমাৰ লগত কথা পাতিলে, আমি কৃতজ্ঞ আপোনাৰ ওচৰত। প্ৰথম
0: মই একদম বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকলৈ।
1: আৰু দ্বিতীয় কথাটো হৈছে, খুবেই তৰুণ আপুনি এজন মানুহ, যিটো শক্তি, যিটো নাটকৰ বাবে কাম কৰিবলৈ যিটো শক্তি লাগে, সেই শক্তিটো আপোনাৰ গাত আছে, যিমান পাৰে যিমান দিনলৈকে পাৰে নাটক কৰি যাওক, কৰি যাওক, কৰি যাওক, আমাৰ এই দীঘলীয়া যিটো নাট্য পৰম্পৰা তাত অৱদানটো আগবঢ়াই যাওক। আৰু মই ভাবোঁ ৰাইজৰ মৰম, চৰকাৰী স্বীকৃতি বা যিকোনো ধৰণৰ স্বীকৃতিয়ে আপুনি নিশ্চয় এদিন আপোনাৰ পৃথিৱীখনত উজ্বলি উঠিব। আমাৰ অকুণ্ঠ শুভকামনা আপোনালৈ।
0: ধন্যবাদ, ধন্যবাদ। আৰু মই গোটেই মই ক'লোৱে যে মোৰ পাছফালে যিসকল মানুহ আছে একদম পূৰা মই বাগৰি যাব নোৱাৰাকৈ একদম হাত এখন দি ৰাখিছে, এই তেওঁলোক সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ মৰম আৰু উৎসাহ যদি নাথাকে তেতিয়াহ'লে মানে কেতিয়াও মই এনেকুৱা ধৰণৰ কামবোৰত দুগুণ উৎসাহেৰে কাম কৰিব নোৱাৰোঁ দেই। নাটক এখন কৰিবলৈ পইচা লাগে, মানুহ এজনৰ ওচৰত পইচা বিচাৰি যাওঁতে যদি টকা এশ দিয়ে, সি মোৰ কাৰণে বহুত উৎসাহজনক কথা মানে। আৰু ফোন এটাও যদি অসমৰ একদম বহুত সাংঘাতিক এডোখৰ ঠাইৰ পৰা যদি যে ঢুকি নোপোৱা জেগা এডোখৰৰ পৰা যদি ফোন এটা কৰি পেলাই কোনোবা এজনে কয় বিদ্যুৎ শুভকামনা, তোমালৈ সদায় সদিচ্ছা আছে, সেইটো মোৰ একদম ডাঙৰ মানে জীৱনৰ কাম কৰিবৰ কাৰণে এটা ডাঙৰ অনুপ্ৰেৰণা। গতিকে এইসকল ব্যক্তিলৈ মই বহুত বহুত শ্ৰদ্ধা কৃতজ্ঞতা।

0: আপোনাক জ্ঞাপন কৰিছোঁ, সৰু সকললৈ মৰম জনাইছোঁ। এনেকৈয়ে আমাৰ সম্পৰ্কটো সদায় বিৰাজমান হৈ থাকক।
1: আৰু আকাশবাণীৰ জৰিয়তে আপোনাৰ সেই শুভকামনা, আপোনাৰ এই মৰমক আমি সমগ্ৰ শ্ৰোতাৰ মাজত বিলাই দিছোঁ। আপোনাৰ নিশ্চয় নাটকৰ পৃথিৱীখনত খুব উজ্জ্বল ভৱিষ্যতত আমি কামনা কৰিছোঁ।
0: আৰু ময়ো আকাশবাণী নগাঁও কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধুনীয়া ধুনীয়া অনুষ্ঠানবোৰলৈ আমাৰ দৰে যিখিনি মানুহ একদম একে গ্ৰাছ লেভেলত কাম কৰি আছে, যিখিনি কোনেও নাজানে ধৰি থওক, তেওঁলোকক আমন্ত্ৰণ কৰি পেলাই এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হৈ উঠক, সেইটোও মই কামনা কৰোঁ।
1: ধন্যবাদ, ধন্যবাদ।

0: ইমান পৰে শ্ৰোতাসকলে, বিছমিল্লা খান যুৱ পুৰস্কাৰ বিজয়ী নগয়া নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎকাৰটিত আকাশবাণী নগাঁও পৰিয়ালৰ তৰফৰ পৰা অংশ ল'লে জয়ন্ত মাধৱ তামুলীয়ে। সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে জনাইছোঁ, আজি নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনখাট গাঁৱত হোৱা কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব নিশা 8:02। এই আকাশবাণী নগাঁও। এইখিনিতে জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত শুনোৱা হওক।

0: এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব, আৰু ইয়াৰ পিছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগে ৰিলে কৰি শুনোৱা হ'ব।
1: আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ৰ 3-দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনৰ 13টা উন্নয়ন খণ্ডৰ এলেকাৰ প্ৰতিটোতে এটাকৈ 3-দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ সুচাৰুৰূপে চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হৈ যায়। জিলা আয়ুক্তগৰাকীয়ে জনহিতৰ

0: কাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত 100খনকৈ বিপণী স্থাপন কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা কৰা হয়। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক, সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, যোৰহাট লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিভিন্ন প্ৰকল্পৰ চলি থকা কাম কাজসমূহৰ লগতে উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকিব। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই কালি বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত কেইবাজনো লোকক কৰায়ত্ত কৰে। আৰক্ষীয়ে জিলাখনৰ চাবুৱা, দুলিয়াজান, বৰবৰুৱা আদি অঞ্চলত অভিযান চলাই সুৰেন্দ্ৰগড়, গংগাৰাম গোৱালা, অনিতা তাঁতী নামৰ লোককেইগৰাকীক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। জিলা আৰক্ষী অধীক্ষকে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে ভুৱা চালান ব্যৱহাৰ কৰি কৰ ফাঁকি দিয়া এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে পৰহি আৰু কালি নিশা গুৱাহাটী, কলকাতা আৰু পাটনাত সমন্বিত অভিযান চলাই 8জন লোকক আটক কৰে। উল্লেখযোগ্য যে ৰাজ্যিক GST বিভাগৰ অভিযোগৰ ভিত্তিত চলোৱা এই অভিযান 2021-22ৰ পৰা 2025-26 বিত্তীয় বৰ্ষলৈ ভুৱা চালান দেখুৱাই প্ৰায় 21.6 কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট বা আগতীয়া কৰ জমা লোৱাৰ কথা পোহৰলৈ আহে। সুদ আৰু জৰিমনাসহ এই পৰিমাণ মুঠ 47.71 কোটি হোৱা বুলি অনুমান কৰা হৈছে। আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে কোনোধৰণৰ সামগ্ৰীৰ যোগান বা চলাচল নোহোৱাকৈয়ে ভুৱা বিল আৰু চালান ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি চক্ৰটোৱে এই অবৈধ বেহা চলাই আহিছিল। ওদালগুৰি জিলাৰ ডিমাকুছিৰ হিংৰিমাৰী গাঁৱৰ বিশিষ্ট সমাজসেৱক ৰাৱণ বড়োৰ কালি নিশা মৃত্যু হয়। কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসা চলি থকা অৱস্থাতে তেওঁৰ দেহাৱসান ঘটে। সমাজসেৱকগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। যোৰহাট জেল ৰোড নিবাসী বিশিষ্ট লেখক তথা নেইষ্টৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী ডঃ অঞ্জন বৰুৱাৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। ডঃ বৰুৱাই বিশ্ববন্দিত চাহশিল্পৰ কথা আৰু অসম আদি বিষয়ত উল্লেখনীয় গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ পোৱা ডঃ বৰুৱাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: से लिखा था लक्ष्मीकांत प्यारेलाल की तर्ज थी। अनोखी अदा, ये था फिल्म का नाम।

0: यह है विविध भारती, देश की सुरीली धड़कन। कुछ ही पलों में आप सुनेंगे समाचार।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं जागृति शर्मा। फ्रांस के एवियां शहर में 52वां G7 शिखर सम्मेलन शुरू हो गया है। सम्मेलन में विश्व की अग्रणी अर्थव्यवस्थाओं के नेता प्रमुख अंतर्राष्ट्रीय चुनौतियों पर चर्चा कर रहे हैं। 3 दिन के इस सम्मेलन में वैश्विक असंतुलन को कम करने, बड़े भू राजनीतिक संकटों से निपटने, बच्चों से जुड़े मुद्दों और संगठित अपराध तथा अवैध धन के प्रवाह को रोकने पर चर्चा होने की संभावना है। प्रधानमंत्री नरेंद्र मोदी भी G7 शिखर सम्मेलन में भाग लेने के लिए आज दोपहर एवियान पहुंचेंगे। फ्रांस के राष्ट्रपति इमैनुअल मैक्रों उनका स्वागत करेंगे। प्रधानमंत्री सम्मेलन के विशेष सत्र में हिस्सा लेंगे। इस दौरान नई साझेदारियों की तलाश और अंतर्राष्ट्रीय सहयोग को फिर सुदृढ़ करने पर चर्चा होगी। प्रधानमंत्री नरेंद्र मोदी राष्ट्रपति इमैनुअल मैक्रों के निमंत्रण पर फ्रांस की यात्रा पर हैं। हमारे संवाददाता ने बताया है कि G7 शिखर सम्मेलन में भारत की ये 13वीं और प्रधानमंत्री मोदी की लगातार 7वीं भागीदारी है।
2: G7 देशों के लिए भारत का बढ़ता महत्व अब केवल रणनीतिक और कूटनीतिक स्तर तक सीमित नहीं है, बल्कि यह आर्थिक और तकनीकी साझेदारियों में भी दिखाई दे रहा है। हाल ही में संपन्न भारत यूरोपीय संघ व्यापार समझौता, नीस में आयोजित भारत इनोवेट्स कार्यक्रम और पेरिस में होने वाले विवोटेक में भारत आधिकारिक AI साझेदार देश के रूप में भागीदारी इसकी स्पष्ट मिसाल है। इससे पता चलता है कि G7 देश भारत को केवल एक बड़े बाजार के रूप में नहीं, बल्कि प्रौद्योगिकी, नवाचार, विनिर्माण और मजबूत आपूर्ति श्रृंखलाओं के क्षेत्र में एक विश्वसनीय साझेदार के रूप में देख रहे हैं। गौरतलब है कि फ्रांस की G7 अध्यक्षता कई प्रमुख प्राथमिकताएं, जिनमें वैश्विक असंतुलन को कम करना, अंतर्राष्ट्रीय साझेदारी को मजबूत बनाना और कृत्रिम बुद्धिमत्ता का जिम्मेदार उपयोग शामिल है, भारत की क्षमताओं और प्राथमिकताओं के साथ काफी हद तक मेल खाती हैं। अंकित कुमार, आकाशवाणी समाचार, एवियों, फ्रांस।
1: इससे पहले स्लोवाकिया के राष्ट्रपति पीटर पेलेग्रिनी ने प्रधानमंत्री नरेंद्र मोदी को देश के सर्वोच्च नागरिक सम्मान ऑर्डर ऑफ द व्हाइट डबल क्रॉस फर्स्ट क्लास से सम्मानित किया। राष्ट्रीय परीक्षा एजेंसी NTA ने बताया है कि आगामी नीट UG पुनर्परीक्षा के लिए पिछले 24 घंटों में 10 लाख से अधिक उम्मीदवारों ने अपने प्रवेश पत्र डाउनलोड कर लिए हैं। पुनर्परीक्षा 21 जून को होगी। इस बीच पारदर्शिता बढ़ाने और पेपर लीक की आशंकाओं को समाप्त करने के लिए सरकार ने 22 जून तक टेलीग्राम ऐप पर ऑनलाइन संदेश भेजने पर रोक लगा दी है। NTA ने कहा है कि ये प्रतिबंध नीट पुनर्परीक्षा के दिन और उसके तुरंत बाद तक लागू रहेगा। एजेंसी ने कहा कि टेलीग्राम को 30 तारीख तक पहले से पोस्ट किए गए संदेशों को संपादित करने की सुविधा को भी बंद करने का निर्देश दिया गया है। भारत ने आगाह किया है कि अगर संयुक्त राष्ट्र सुरक्षा परिषद का विस्तार केवल अस्थायी सदस्यता तक ही सीमित रखा गया तो इसमें सुधार के प्रयास नाकाम हो सकते हैं। संयुक्त राष्ट्र में भारत के स्थायी प्रतिनिधि हरीश पर्वतानेनी ने सुरक्षा परिषद में सुधारों पर अंतर सरकारी विचार विमर्श बैठक में ये बात कही। श्री पर्वतानेनी ने कहा कि वीटो का अधिकार रखने वाले 5 स्थायी सदस्यों, चीन, फ्रांस, रूस, ब्रिटेन और अमरीका के निर्णय लेने के तौर तरीकों में बदलाव की भी आवश्यकता है। ओमान के तट पर हुई एक दुखद समुद्री घटना के बाद MT सेटेबेलो जहाज के चालक दल के 21 भारतीय सदस्य सुरक्षित घर लौट आए हैं। ओमान के मस्कट स्थित भारतीय दूतावास ने आज बताया कि राजदूत ने बचाए गए चालक दल के सदस्यों से उनके प्रस्थान से पहले मुलाकात की, उन्हें शुभकामनाएं दी और इस कठिन परिस्थिति में उनके धैर्य और दृढ़ता की सराहना की। दूतावास ने विदेशों में भारतीय नागरिकों के कल्याण और सुरक्षा के प्रति अपनी प्रतिबद्धता दोहराई है। नागालैंड में आज से जनगणना 2027 का पहला चरण शुरू हो रहा है। मुख्यमंत्री नेफ्यू रियो ने नागरिकों से स्वगणना प्रक्रिया में बढ़ चढ़कर हिस्सा लेने को कहा है। स्वगणना की सुविधा 30 जून तक उपलब्ध रहेगी। घर घर जाकर जानकारी जुटाने का काम अगले महीने की 1 जुलाई से 30 जुलाई तक किया जाएगा। आज सुबह के सत्र में घरेलू शेयर बाजार के प्रमुख सूचकांकों में मामूली तेजी देखी गई। नवीनतम रिपोर्ट के अनुसार सेंसेक्स 318 अंक बढ़कर 76582 और निफ्टी 66 अंक बढ़कर 23920 पर था। भारत ने न्यूजीलैंड में महिला FIH हॉकी नेशंस कप के सेमीफाइनल में प्रवेश कर लिया है। पूल ए के दूसरे मैच में भारत ने जापान को 2-1 से हराया। इस जीत के साथ भारत 6 अंकों के साथ पूल ए में शीर्ष पर पहुंच गया है। पुरुष हॉकी में नीदरलैंड में FIH हॉकी प्रो लीग में कल भारत का सामना जर्मनी से होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
3: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী, 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা, শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান, আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ 4টা লেনযুক্ত এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাট বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰ বিভাগৰ বিষয়াসকলক কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। সৎকৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্য দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজন তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকলো উপস্থিত থাকে। দৰং জিলাৰ খাৰুপেটীয়াত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে 28টা প্লাষ্টিকৰ টেমাত কমেও 37 গ্ৰাম ব্ৰাউন চুগাৰ, 7টা চিৰিঞ্জ, নগদ ধন আৰু 2খন বাহন জব্দ কৰে। ঘটনা সংক্ৰান্তত 4জন লোকক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ভাৰত বাংলাদেশ সীমান্তৰ মানকাছৰ জিৰ' লেণ্ডত 2জন শিশু আৰু এগৰাকী মহিলাসহ মুঠ 9জন বাংলাদেশী নাগৰিক 3দিন ধৰি আবদ্ধ হৈ আছে। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ পাছত তেওঁলোকক সীমান্তত পুছবেক কৰা হয় যদিও বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক নিজ দেশত পুনৰ প্ৰৱেশৰ অনুমতি দিয়া নাই। সীমান্তত আবদ্ধ হৈ থকা বাংলাদেশী নাগৰিককেইজনে আজি সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজৰ পৰিচয় প্ৰকাশ কৰি বাংলাদেশৰ নাগৰিক বুলি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলেখ সংখ্যক সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো খণ্ড পৰ্যায়ত 3দিনীয়া জনসেৱামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুসৰি পৰহিলৈৰ পৰা 20 জুনলৈ জিলাখনত 13টা উন্নয়ন খণ্ড এলেকাৰ প্ৰতিটোতে এটাকৈ 3দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰসমূহত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত লোকসকলে আবেদন কৰিলে তেওঁলোকক যোগ্যতাৰ ভিত্তিত যথাসম্ভৱ শীঘ্ৰে আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই শিবিৰসমূহ নিয়াৰিকৈ চলাবলৈ কালি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে জনহিতকাৰী আঁচনি ৰূপায়ণ কৰি থকা বিভিন্ন বিভাগক শিবিৰত 1খনকৈ বিপণী মুকলি কৰি আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিৰ সুবিধা উপযুক্ত আবেদনকাৰীক ঠাইতে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনকল্যাণ শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু সমন্বয় সভা অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰহিলৈৰ পৰা 20 জুনলৈ হ'বলগীয়া

এয়া জনকল্যাণ শিবিৰ আৰু জনসচেতনতা প্ৰদৰ্শনীৰ সফল ৰূপায়ণৰ বাবে বিতং পৰিকল্পনা যুগুত কৰা হয়। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ বাবে প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলে ড্ৰ ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 গ'লত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 গ'লত ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান তথা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনৰ কাৰ্যসূচী। 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেলেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: आशा भोसले और मोहम्मद रफ़ी की आवाज़ों में ये गीत यादों की बारात से अभी आप सुन रहे थे। मजरू सुल्तानपुरी ने इसे लिखा था, आर डी बर्मन की तर्ज थी। तो व्यवसाय पर, अमिताभ बच्चन और शशि कपूर के व्यवसाय पर बहुत सारी बातें आई हैं यहाँ पर, बहुत सारे संदेश आए हैं कि उनका क्या प्रोफेशन था, वो क्या काम करते थे। हमारे एक श्रोता लिखते हैं कि कभी कभी मैं अमिताभ व्यवसायी हैं और शशि कपूर सिविल इंजीनियर। एक और श्रोता लिखते हैं कि अमिताभ बच्चन उसमें शायर और लेखक बने हैं और शशि कपूर आर्किटेक्ट बने हैं। एक और श्रोता हमारे लिखते हैं कि कभी कभी फिल्म में अमिताभ बच्चन एक कवि के रूप में होते हैं, बाद में वो अपने पिताजी का बिजनेस संभालते हैं, कोयले की खदान का काम संभालते हैं, और वहीं शशि कपूर इंजीनियर या आर्किटेक्ट होते हैं। अभी भी पूरा जवाब नहीं मिल पाया है। मेरे ख्याल से और मैसेजेस आने देते हैं इस बारे में, क्योंकि ये बड़ा रोचक होता जा रहा है। जी हाँ, पहले वो शायर होते हैं लेकिन बाद में अपने पिताजी का बिजनेस संभालते हैं और सिविल इंजीनियर का काम करते हैं, और साथ ही साथ जो शशि कपूर होते हैं वो आर्किटेक्ट होते हैं, यानी कि वो नक्शे बनाते हैं मकानों के ताकि वो घर बन सके, और अमिताभ बच्चन सिविल इंजीनियर का काम करते हैं जहाँ पर वो कोशिश करते हैं कि उन नक्शों के अनुसार बिल्डिंग, घर, इस तरह के प्रोजेक्ट्स को पूरा कर पाए, ऐसा ही कुछ। पत्रों की बात चली थी तो हमारे एक श्रोता लिखते हैं कि जब वे पाठशाला में पढ़ते थे तब खत लिखने का बड़ा शौक था, सभी रिश्तेदारों को खूबसूरत खत लिखा करते थे। बाद में उन्होंने एक टेक्निकल इंस्टीट्यूट में पढ़ने के लिए आए वो, और वहाँ उनकी एक टीचर से दोस्ती हो गई, और उसके बाद बहुत लंबा चौड़ा ये मैसेज है, वहाँ पर भी वो खूबसूरत खत लिखते थे। तो ये जो खत लिखने का सिलसिला है वो बहुत ही खूबसूरत है, बहुत ही प्रेरणादायक बातें भी लिखते थे, तो ऐसा उनका खतों का सिलसिला चलता रहा। उनके खत आज भी इनके लिए यादगार।
1: প্রসেনজিৎ ফাংশুয়ে পরিচালনা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পিছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। অমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত এণ্টি চেটেবেলো নামৰ জাহাজখনৰ পৰা 21 গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে, আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্লোভাকিয়াৰ পৰা ফ্ৰান্সলৈ ৰাওনা হৈছে। শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে প্ৰধানমন্ত্ৰী মোদীক ব্ৰাটিস্লাভাত বিদায় সম্ভাষণ জনায়। ফ্ৰান্সত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। এই সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেথাৰিয়ে 7ম বাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাবানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 66 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। সন্মিলনত তেওঁ 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকশাই তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনৰ দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। ওমানৰ উপকূলত হোৱা শোকাবহ সামুদ্ৰিক দুৰ্ঘটনাৰ পাছত MT ছেটেবেলো নামৰ জাহাজখনৰ পৰা 21গৰাকী ভাৰতীয় কৰ্মী দলৰ সদস্য নিৰাপদে ঘৰলৈ উভতি আহিছে। ওমানৰ মাস্কাটত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে জাহাজৰ পৰা উদ্ধাৰ কৰা সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে সদস্যসকলক শুভেচ্ছা জনোৱাৰ লগতে কঠিন সময়তো জাহাজৰ সদস্যসকলে দেখুওৱা দৃঢ় মনোবলৰ শলাগ লয়। দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু নিৰাপত্তা সন্দৰ্ভত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উল্লেখযোগ্য যে MT ছেটেবেলো নামৰ পালাৱৰ পতাকা চিহ্নিত জাহাজখন উভতি অহাৰ বাটত ওমানৰ ছহাৰ উপকূলত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ পাছতে ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই ততালিকে ওমানী কৰ্তৃপক্ষক অৱগত কৰে আৰু উদ্ধাৰ তথা সাহায্য অভিযানৰ আহ্বান জনায়। এই অভিযানৰ জৰিয়তে 21গৰাকী ভাৰতীয় জাহাজ দলৰ সদস্যক সফলতাৰে উদ্ধাৰ কৰা হয় যদিও এই শোকাবহ আক্ৰমণৰ ঘটনাত 3গৰাকীকৈ ভাৰতীয় নাৱিকৰ মৃত্যু হয়। নাগালেণ্ডত আজিৰে পৰা লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী নেইফিয়ৰিঅ'ই ৰাজ্যখনৰ নাগৰিকসকলক এই লোকপিয়ল কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সঠিক জনসংখ্যা তথ্যৰ গুৰুত্বত আলোকপাত কৰি মুখ্যমন্ত্ৰী শ্ৰীৰিঅ'ই কয় যে ভৱিষ্যত প্ৰজন্মক উপকৃত কৰিবলৈ সঠিক পৰিকল্পনা, কাৰ্যকৰী প্ৰশাসন আৰু নীতি প্ৰণয়নৰ বাবে ব্যাপক লোকপিয়লৰ তথ্য অতি গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰক্ৰিয়াত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিবলৈ আনকো উৎসাহিত কৰাৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। স্বগণনা প্ৰক্ৰিয়া অহা 30 জুনলৈ আৰু ক্ষেত্ৰ গণনা 1 জুলাইৰ পৰা 30 জুলাইলৈ অব্যাহত থাকিব। চিকাগোত থকা ভাৰতৰ বাণিজ্যিক দূতাবাসত আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই স্বামী বিবেকানন্দৰ এটা পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীকোৱাত্ৰাই কয় যে সাৰ্বজনীন সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত স্বামী বিবেকানন্দৰ বাণীসমূহে সদায়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইজন মহান ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱান্বিত বুলিও শ্ৰীকোৱাত্ৰাই প্ৰকাশ কৰে। বিশ্বজুৰি বেদান্ত আৰু যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লোৱা দাৰ্শনিক চিন্তাবিদ স্বামী বিবেকানন্দ 1893 চনত চিকাগোত অনুষ্ঠিত বিশ্বধৰ্ম সন্মিলনত দিয়া ভাষণৰ বাবে অধিক জনাজাত বুলি তেওঁ উল্লেখ কৰে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ

এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত 2টা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি বিয়লি 5:30 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াও উপস্থিত থাকিব। উচ্চতম ন্যায়ালয়ে ভাৰতৰ অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণৰ দ্বাৰা জাৰি কৰা আধাৰ কাৰ্ডক নাগৰিকত্ব, বাসস্থান আৰু আৱাসিক ঠিকনাৰ প্ৰমাণ হিচাপে অপব্যৱহাৰ কৰা বুলি দাখিল হোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছে। এই আবেদনখনত পৰিচয় প্ৰত্যায়িতকৰণৰ বাবেহে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে বুলি কোৱা হৈছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ বি মোহনাৰ বিচাৰপীঠে এই সন্দৰ্ভত জাননী জাৰি কৰে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। এই পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱা হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড যোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা 30 জুন পৰ্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। NTAৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছচিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়ে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। দৰং জিলাৰ খাৰুপেটীয়া সমীপৱৰ্তী বালিগাঁৱৰ কেইবাখনো ফল মূলৰ বিপণীত আজি জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা আৰু স্বাস্থ্য বিভাগৰ অন্তৰ্গত জিলা সুৰক্ষা বিষয়াই অভিযান চলায়। আৰক্ষীৰ উপস্থিতিত চলোৱা এই

0: যদি তুমি সূৰ্যৰ দৰে জিলিকিব খোজা, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকা। APJ আব্দুল কালামৰ এই মহান বাণীৰে শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ, আৰু মই আপোনাৰ কাষত শাশ্বতী শিল্পী। যুৱ প্ৰজন্ম সমাজৰ গতিশীলতা আৰু সতেজ চিন্তাৰ প্ৰাণকেন্দ্ৰ। আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনী শক্তিক সাৰোগত কৰি তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ লগতে বিশ্বমুখী চিন্তা চৰ্চাৰে সমাজখনক আগুৱাই নিছে। তেওঁলোকৰ সৃষ্টিশীলতা আৰু সপোনসমূহক সঠিক দিশ প্ৰদৰ্শন কৰাটো সমাজৰ অন্যতম দায়িত্ব। হাতত হাত ধৰি আগুৱাই যাওঁ আহা, যুৱ প্ৰজন্মৰ বুকুত নতুন আশা। অন্ধকাৰ ভেদি জ্বলাব লাগিব শিক্ষা, আমাৰ এই হাতত আছে ভৱিষ্যতৰ লেখা। যুৱবন্ধু, আজি আমি চিনাকি কৰি দিব বিচাৰিছোঁ তেনে কেইজনমান প্ৰতিভাৱান যুৱক যুৱতীক। প্ৰথমতে সুনয়না কণ্ঠৰ লগত চিনাকি হওঁ আহক।
1: নমস্কাৰ, মোৰ নাম সুনয়না বৰা, মোৰ ঘৰ বিৰহ বেবেজীয়াত, আৰু মই চতুৰ্থ সমদাসিকৰ এগৰাকী ছাত্ৰী। মই এতিয়া দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ সকলোৱে শুনি ভাল পাব।

0: এইবাৰ শুনো আহক যুৱ লেখকৰ সন্মান পাপক বিশ্বজিৎ হুতৰ এটি স্বৰচিত কবিতা।
1: মোৰ কবিতাৰ শিৰোনাম আই। আই, তোৰ আচলৰ টেঙা মিঠা গোন্ধই মোৰ হৃদয়ত সাজ বহুৱাই। তই অবিহনে মোৰ আধৰুৱা জীৱন, পোহৰ দেখাৰ পৰা ঠুনুক থানাককৈ খোজকাঢ়িবলৈ তয়েই তুষিকালি আই। বুকুচাত তুলি যে মৰম কৰিছিলি, কিমান যে হেঁপাহ পলুৱাই চুমা খাইছিলি, পাহৰিলি আই। জীৱনৰ আদিপাঠ দি দুটি উঠেৰে শব্দ নিগৰাবলৈ শিকালি, প্ৰতি মুহূৰ্ততে তই মোৰ সংগী হলি। জীৱনৰ পংকিলতাকো নেওচি সপোন দেখিবলৈ শিকালি, কলিজাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজিও অনুভূত হয় মোৰ অতীতৰ ৰঙীন ইতিহাস। আই, তোৰ কপালত আজি বিষাদৰ কৰুণ বিননি, বেদনাসিক্ত অন্তৰখনলৈ অকালতে বুঢ়ী নহবি আই, সদায় হাঁহি থাকিবি। তোৰ কোবাল সুতৰ মৰমেৰে চিৰদিনলৈ বন্যা বোৱাই থৈ যা মোৰ অব্যক্ত হৃদয়। ধন্যবাদ।
0: অনুষ্ঠানৰ এইখিনিতে যুৱবন্ধু তুৰঞ্জিতৰ কণ্ঠেৰে এই গীতটি শুনোৱা হওকচোন।

প্ৰিয় শ্ৰোতা, এ পি জি আব্দুল কালামে কৈছিল, দেশৰ যুৱকসকলৰ প্ৰতি মোৰ এটা বাণী আছে, সকলো যুৱকৰ মনত অদম্য শক্তি বা সাহস থাকিব লাগিব। অদম্য শক্তিৰ দুটা উপাদান আছে। প্ৰথমত তোমাৰ এটা নিশ্চিত লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণৰ বাবে কঠোৰ শ্ৰম কৰিব লাগিব। দ্বিতীয়তে, যিকোনো কাম হাতত দিয়াৰ সময়ত তুমি নিশ্চয় কিছুমান আহুকলৰ সন্মুখীন হ'বা। তেনে পৰিস্থিতিত সমস্যাসমূহক তোমাৰ গৰাকী বা নিয়ন্ত্ৰক হ'বলৈ নিদিবা, তাৰ পৰিৱৰ্তে তুমিহে সেই সমস্যাবোৰৰ নিয়ন্ত্ৰক হোৱা। সমস্যাবোৰক পৰাভূত কৰা আৰু সফলতা অৰ্জন কৰা। সৌভাগ্যৰ কথা যে আমাৰ দেশত যুৱ প্ৰজন্মৰ দৰে এক বৃহৎ সম্পদ আছে। তৰুণসকলৰ তেজস্বী মনবোৰ আন যিকোনো সম্পদৰ তুলনাত শ্ৰেষ্ঠ সম্পদ। এই তেজস্বী মনবোৰে যেতিয়া অদম্য শক্তিলে কাম কৰি যাব, তেতিয়া সুখ সমৃদ্ধিৰে ভৰা এখন সুৰক্ষিত ভাৰতবৰ্ষ গঢ়ি উঠাটো নিশ্চিত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনো আহক, অসম চৰকাৰৰ যুৱ লেখকৰ বঁটাপ্ৰাপক পৰিণেয়কৰ এটি চুটিগল্প। জোনাক নিশা আকাশখনলৈ চাই মোৰ বৰ ভাল লাগে। কৰবাৰ পৰা অহা জোনাকী পৰুৱাবোৰে মাজে মাজে বৰ আমনি কৰে। অৱশ্যে আজিকালি জোনাকী পৰুৱাবোৰ দেখিলে মোৰ মনটো কিবা এটা ভাল লাগিও যায়। জোনাকৰ লগত হয়তো জোনাকী পৰুৱাবোৰো কিবা এটা সংযোগ আছে। যেনেকৈ মোৰ লগৰখিনিয়ে কয়, গৌৰৱ ছাৰৰ লগত মোৰ কিবা এটা সংযোগ আছে। আজিকালি গৌৰৱ ছাৰ স্কুললৈ নাহিলে মোৰ কিবা এটা ভাল নালাগে। ছাৰৰ বাবেইতো স্কুললৈ বেছিকৈ যাবলৈ মন যোৱা হৈছে। হঠাৎ ফোনটো বাজি উঠিল। হেল্ল' নিহাৰিকা। নিহাৰিকা নহয়, মই তাইৰ মাকেহে কৈছোঁ। স্বপ্নালী, তুমি আজি স্কুল গৈছিলানে? গৈছিলোঁ বৰমা, কিয় সুধিলে? আমাৰ নিহাৰিকাক লগ পাইছিলা, তাই আজি অহা নাছিলতো বৰমা। তাইক নক'বা মই ফোন কৰিছোঁ বুলি। কিন্তু বৰমা, তাই ঘৰত নাই জানো? এতিয়া আছে স্বপ্নালী, মই তোমাৰ মাৰ লেখীয়া, গতিকে মোৰ কথাটো ৰাখিবা, তাইক নক'বা মই ফোন কৰাৰ কথা। ঠিক আছে বৰমা। ফোনটো ৰাখি স্বপ্নালীয়ে ভাবিলে, নিহাৰিকা আজি স্কুল অহা নাছিল, কিন্তু বৰমাই মোক লগ পাইছেনো বুলি কিয় সুধিলে? তাই স্কুল অহা নাছিল যদি কলৈ গৈছিল বাৰু? কাইলৈ স্কুলত তাইক কথাটো বেলেগ ধৰণে সুধিব লাগিব। তেনেতে স্কুলৰ গ্ৰুপত গৌৰৱ ছাৰৰ মেছেজ আহিল, 31 মে'ত ধপাত বিৰোধী দিৱস হিচাপে বাটৰ নাট এখন কৰাব, কাইলৈৰ পৰা প্ৰেক্টিচ কৰাব। যিসকলে অংশগ্ৰহণ কৰিব বিচাৰে, জিৰণিৰ সময়ত স্কুলৰ অডিটৰিয়ামলৈ যাবলৈ দিছে। মেছেজটো পাই মনটো ভাল লাগি গ'ল। এইবাৰেই এইখন বিদ্যালয়ত আমাৰ শেষৰ বছৰ, গতিকে সকলো অনুষ্ঠানতে আমি অংশগ্ৰহণ কৰিবই লাগিব। তাতে গৌৰৱ ছাৰে যিহেতু শিকাব, মইতো ছিলেক্ট হ'বই লাগিব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্বপ্নালী এখন সপোন নগৰীত সোমাই আছিল। বয়সৰ দোষ, ভাল লগা বেয়া লগাবোৰ খুলি ক'ব পৰাকৈ তাই মাক দেউতাকৰ লগত ইমান ক্লোজ নাছিল। দেউতাকলৈ সাংঘাতিক ভয় কৰে আৰু মাকৰ লগত এইবোৰ কথা পাতিব পাৰিব বুলি তাই কোনোদিনেই ভবাই নাছিল। পিছদিনা ৰাতিপুৱা স্বপ্নালীৰ দেউতাকে মাকৰ লগত কথা পাতি আছে। শুনিছা হৰেশ্বৰৰ জীয়েক যে আমাৰ এই লগৰ নিহাৰিকা, তাইৰ বোলে ৰমেন যে আমাৰ ইখন গাঁৱৰ সাবিত্ৰীৰ গিৰিয়েক, তাৰ লগত কিবা চলি আছিল। তাই বোলে এতিয়া মাক হ'বলৈ ওলাইছে। কালি সি তাইক হস্পিটেলত লৈ গৈছিল। তাতে নাৰ্ছগৰাকীয়ে চিনি পাই তাইৰ মাকক ফোন কৰি কথাটো ক'লে। মই আকৌ কালি প্ৰেছাৰ জুখিবলৈ যাওঁতে নাৰ্ছগৰাকীয়ে কাহিনীটো কৈ থাকোঁতেহে ওলাই পৰিল আমাৰ এই লগৰ বুলি। দেখিছানে সমাজখনত এইবোৰ কি হ'বলৈ গৈ আছে? ইমান সৰু ছোৱালী পঢ়া শুনাৰ বয়সত কি হৈ গৈছে বাৰু? এ ৰাম, কি কয় হে, ইমান সৰু ছোৱালীজনী এইটো দিশেৰে যাওঁতে এবাৰো নাভাবিলেনে? আচলতে কি জানা, ভুল আমাৰো আছে, আমাৰ ইহঁতবোৰ ডাঙৰ।

0: হৈ আহিছে। আমি কেৱল পঢ়াতহে গুৰুত্ব দিছোঁ, কিন্তু বয়সৰ লগে লগে সিহঁতৰ যে সলনিবোৰ হৈছে, সেই ৰঙীন সপোনবোৰ যে দেখিছে, বাস্তৱবোৰ দিশেৰে আমি বুজাই দিয়াটো উচিত নহয় জানো? এই মোবাইলত অহা বাৰে বৰণীয়া দিশবোৰ, থাউকতে ৱেবছাইটত পোৱা বিভিন্ন কথাবোৰ সিহঁতৰ মনবোৰ বেছি আৱেগিক বেগী কৰি তুলিছে। আমি অলপ নিজেই সজাগ হ'ব লাগিব, বুজিছা? হয় দিয়ক, ঠিকেই কৈছে। আমাৰ মাজনীৰ লগতো মই কথাবোৰ পাতিব লাগিব। পাতিবা পাতিবা, নহ'লে তাইনো মনৰ ভিতৰত কি থাকে খেলিমেলি হয় কি জানিবা? কথাটো শুনি স্বপ্নালীৰ হাতে ভৰিয়ে কঁপিল। নিহাৰিকাই এয়া কি কৰিলেগৈ? কি হ'ব এতিয়া তাইৰ? পঢ়াটো দেখোন ইমান ভাল আছিল, তাই ইমান ডাঙৰ মানুহজনক কেনেকৈ ভাল পালে? ইচ! মাক দেউতাকৰ কথাবোৰৰ পিছত স্বপ্নালীৰ মনলৈ বাৰে বাৰে আহি আছে গৌৰৱ ছাৰক যে তাইৰ ভাল লাগে, সেইটো জানো ভাল কথা। সিহঁতৰ প্ৰিন্সিপাল ছাৰৰ দৰেইটো গৌৰৱ ছাৰো তাইৰ শিক্ষক হয়। প্ৰিন্সিপাল ছাৰকটো তাই বহুত সন্মান কৰে, তেন্তে গৌৰৱ ছাৰৰ কথা বাৰু লগৰবোৰে জোকালে বুলিয়ে তাই কিয় তেনেকৈ ভাবিব লাগে? নাই নাই, তাইৰ ভুল হৈছিল। আজিৰ পৰা তাই নিজৰ দৃষ্টিভংগী সলনি কৰিব। তাই নিহাৰিকাৰ দৰে ভুলবোৰ কৰিব নোৱাৰে। নিহাৰিকাৰ মাক দেউতাকে কমখন লাজ পাইছেনে? আৰু নিহাৰিকাই নিজে বাৰু এইটো ছিটুৱেশ্যনত কেনেকৈ চম্ভালিব? হে হৰি! স্বপ্নালী আজি নতুন ধৰণে স্কুললৈ ৰেডি হৈছে। পদূলিতে লাগি থকা সোণাৰুজোপাৰ পৰা জঁপিয়াই এপাহ সোণাৰু ছিঙি বেনীডালত মাৰি থোৱা ৰঙা ৰঙৰ ৰিবনডালত গুজি লৈছে। চাইকেলেৰে স্কুললৈ গৈ থাকোঁতে তাই মনতে ভাবিছে, গৌৰৱ ছাৰৰ বাটৰ নাটখনৰ বাবে যদি চিলেক্ট হয়, তেন্তে তাই গৌৰৱ ছাৰক আৰু এখন বাটৰ নাটৰ এটা কাহিনী শুনাব, য'ত সিহঁতৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ বয়সৰ দুখত বিপথে নাযাবলৈ অভিনয়ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিব। স্বপ্নালীয়ে চুলিত গুজি লোৱা সোণাৰু পাহিও যেন নতুন দিশেৰে স্কুললৈ বুলি বাট লৈছে। প্ৰিয় শ্ৰোতা, আশা কৰিছো গল্পটো শুনি ভাল পালে। এইবাৰ কৌশিক তামুলীৰ কণ্ঠৰ সোৱাদ লোৱা হওকচোন।
1: খগেন মহন্ত দেৱৰ এটি গীত গাবলৈ ওলাইছো।

জোনা গলা জারোর নিহা মূর থই হেতা হেতেলি।

0: অনুষ্ঠানৰ শেষত শুনোৱা হওক শতাব্দী শৰ্মাৰ এটি কবিতা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী শতাব্দী শৰ্মা। মই আজি এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম কথাৰ আঁত। কথাৰ আঁতবোৰ বাদ বিষতে শেষ হয়, বুৰ্জোৱা বিপ্লৱৰ অসমাপ্ত শিক্ষাই বিদ্ৰোহী কবিক এতিয়াও জীয়াই তোলে। ৰৈ থকা বাটৰুৱাই কালৈ অপেক্ষা কৰে, ৰাজপথৰ দাঁতিত কিহৰ বেপাৰ চলে, পানী মাটিৰ দেহৰ ৰং ৰমীয়া বেহা, হিৰিম্বা ৰাক্ষসীৰ বিৰহৰ জ্বালাই ভীমৰ লৌহবক্ষ তীক্ষ্ণতকৈও তীক্ষ্ণ কৰে, ধৃতৰাষ্ট্ৰৰ বিশ্বাসঘাতকতাই চকু মুকলি কৰে, পৰশ্ৰী কাতৰৰো হাতৰ স্বভাৱ ধৰা পৰে, হাঁহৰ ঠোঁট মঙহৰ গোট ভিজা মেকুৰীৰ লেখীয়া কাপুৰুষৰ ভূত, দস্যুৰত্নাকৰ কিম্বা বাল্মীকি মুনি পৰজীৱীৰ মহৌষধ এতিয়া তুষামুখ, তেজপিয়াৰ দেহত প্ৰৱেশ মানুহৰ ঘৃণনীয় নিকৃষ্ট অদিষ্ট কৃপাকৃষ্ট। ধন্যবাদ।
0: যুৱ বন্ধু, কেতিয়াবা বাৰে বাৰে হোৱা বিফলতাৰ বাবে হতাশাই আৱৰি ধৰিছে নেকি? তেন্তে শুনক মহৎ লোকৰ দুষাৰি কথা। কনফুচিয়াছে কৈছিল, লাহে লাহে গ'লেও হ'ব, মাথো ৰৈ নাযাবা। স্বামী বিবেকানন্দই কৈছিল, উঠা জাগা লক্ষ্যত নোপোৱালৈকে ৰৈ নাথাকিবা। যুৱবন্ধু, এষাৰ কথা মনত ৰাখিব, লুইতে যিদৰে হাজাৰ শিলত বাৰে বাৰে ঠেকা খায়ো স্থিৰ নহয়, গতি সলাই বৈ থাকে, ঠিক তেনেদৰে আমিও জীৱনত পোৱা বিফলতাক গুৰুত্ব নিদি পুনৰ উদ্যমেৰে আগুৱাই যাব লাগে। প্ৰিয় শ্ৰোতা, আশা কৰিছোঁ আজিৰ অনুষ্ঠানটো শুনি ভাল পালে। এতিয়া সময় বিদায় লোৱাৰ। পুনৰ এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই শাশ্বতী শিল্পীয়ে সামৰিব লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। শুনি থাকিব আকাশবাণী নগাঁও। ভালে থাকক, সুস্থ থাকক।

জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজনীয়। খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰক। জ্বৰ হ'লে আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও এই ফেচবুক পেজৰ জৰিয়তে গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 5 বজাত হিন্দী বাতৰি আৰু 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। আমাৰ কেন্দ্ৰৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব 5:25।

এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰায় 38 জন লোক বাসকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। প্ৰায় 23

0: সূচী আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এফএমএনৰ 102.7 MHz আৰু নিউজ অন AIR এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো আমি অনুষ্ঠানটি।

সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই কৃষ্ণ ভৰদ্বাজে মুকলি কৰিছোঁ মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। আজিৰ এই আমৈ অনুষ্ঠানত আমি জানিম বৃন্দাবনী বস্ত্ৰৰ বিষয়ে, যি অসমীয়াৰ ঐতিহ্যৰ গৌৰৱ। অসমৰ সংস্কৃতি, শিল্প আৰু বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ এক অন্যতম নিদৰ্শন হৈছে বৃন্দাবনী বস্ত্ৰ। ই কেৱল এখন কাপোৰ নহয়, ই হৈছে ইতিহাস, চিত্ৰশিল্পৰ সৌন্দৰ্য আৰু ভক্তিৰ এক অপূৰ্ব সংমিশ্ৰণ। আজিৰ এই আমৈ অনুষ্ঠানত আমি জানিম বৃন্দাবনী বস্ত্ৰ কি, ইয়াৰ ইতিহাস, শ্ৰীমন্ত শংকৰদেৱৰ অৱদান, বয়ন শিল্পৰ বিশেষত্ব আৰু আধুনিক যুগৰ ইয়াৰ গুৰুত্বৰ বিষয়ে। তেনেহ'লে আহক আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰোঁ। আমৈসকল, বৃন্দাবনী বস্ত্ৰ নামটোৰ মাজতেই লুকাই আছে ইয়াৰ অৰ্থ। বৃন্দাবন মানে শ্ৰীকৃষ্ণৰ লীলাভূমি আৰু বস্ত্ৰ মানে কাপোৰ। অৰ্থাৎ বৃন্দাবনী বস্ত্ৰ হৈছে এনে এখন বস্ত্ৰ য'ত শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন লীলা আৰু ভাগৱতৰ কাহিনী সুন্দৰভাৱে বয়ন কৰা হৈছে। ইয়াক প্ৰথমে প্ৰস্তুত কৰা হৈছিল ষোড়শ শতিকাত। মহান বৈষ্ণৱ সাধক শ্ৰীমন্ত শংকৰদেৱৰ পৰিচালনাত এই মহান শিল্পকৰ্মৰ সৃষ্টি হৈছিল। কোৱা হয় যে কোচবিহাৰৰ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এই বস্ত্ৰ তৈয়াৰ কৰিবলৈ উদ্যোগ লৈছিল। তেতিয়াৰ অসমৰ দক্ষ তাঁতী শিল্পীসকলে বহু বছৰৰ পৰিশ্ৰমেৰে এই অপূৰ্ব শিল্পৰ সৃষ্টি কৰিছিল। বৃন্দাবনী বস্ত্ৰ কেৱল ধৰ্মীয় উদ্দেশ্যতেই নহয়, শিল্পৰ ক্ষেত্ৰতো এক বিশ্ববিখ্যাত সম্পদ। ইয়াত ব্যৱহাৰ কৰা হৈছিল পাট আৰু মুগা সূতা। ৰঙৰ ব্যৱহাৰো আছিল অতি আকৰ্ষণীয়। ৰঙা, সেউজীয়া, হালধীয়া, নীলা আদি বিভিন্ন প্ৰাকৃতিক ৰং ইয়াত ব্যৱহাৰ কৰা হৈছিল। বস্ত্ৰখনত চিত্ৰায়িত হৈছিল কালীয় দমন, ৰাসলীলা, গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণ, বৃন্দাবনৰ দৃশ্য আৰু ভাগৱতৰ বিভিন্ন কাহিনী। প্ৰতিটো দৃশ্য এনে নিখুঁতভাৱে বয়ন কৰা হৈছিল যে তাক চালে এনে লাগে যেন ছবিবোৰ জীৱন্ত। আমৈসকল, বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰা হৈছিল বৰপেটা অঞ্চলৰ তাঁতীশিল্পসকলৰ দ্বাৰা। এই কামত বহু শিল্পী জড়িত আছিল। বয়ন প্ৰক্ৰিয়াটো আছিল অতি কঠিন আৰু সময় সাপেক্ষ। প্ৰথমে শিল্পীসকলে কাপোৰত অংকন কৰিছিল বিভিন্ন দৃশ্য। তাৰপিছত তাঁতত সূতাৰ সহায়ত সেই দৃশ্যসমূহ বয়ন কৰা হৈছিল। সেই শিল্পৰ বাবে অত্যন্ত ধৈৰ্য, দক্ষতা আৰু সৃজনশীলতাৰ প্ৰয়োজন হৈছিল। ইয়াৰ দৈৰ্ঘ্য আছিল প্ৰায় 40 মিটাৰৰো অধিক। আমৈসকল, এতিয়া জানো আহক বৃন্দাবনী বস্ত্ৰৰ ঐতিহাসিক যাত্ৰাৰ বিষয়ে। বহু বছৰ ধৰি এই বস্ত্ৰ নিখোজ হৈ আছিল। পিছত ই বিদেশলৈ গৈছিল আৰু অৱশেষত ইংলেণ্ডৰ এক সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত পোৱা যায়। বৰ্তমান বৃন্দাবনী বস্ত্ৰৰ একাংশ ভিক্টৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত সংৰক্ষিত হৈ আছে। ই অসমৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ সংস্কৃতিৰ এনে এক মহামূল্য সম্পদ বিশ্ব দৰবাৰত স্থান লাভ কৰিছে। আমৈসকল, বৃন্দাবনী বস্ত্ৰৰ লগত জড়িত হৈ আছে অসমৰ বৈষ্ণৱ সংস্কৃতি। শ্ৰীমন্ত শংকৰদেৱে সমাজত ভক্তি আন্দোলনৰ সূচনা কৰিছিল। তেওঁ নামঘৰ, সত্ৰ, ভাওনা, বৰগীত আদিৰ মাধ্যমেৰে সমাজত একতা আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল। বৃন্দাবনী বস্ত্ৰও সেই আন্দোলনৰ এক

সাংস্কৃতিক নিদৰ্শন। ই মানুহক ধৰ্ম, শিল্প আৰু সংস্কৃতিৰ মাজত একত্ৰিত কৰি ৰাখিছিল। আজিৰ যুগত বৃন্দাবনী বস্ত্ৰ কেৱল ইতিহাসৰ বিষয় নহয়, ই অসমৰ পৰিচয় বহন কৰা এক অমূল্য সম্পদ। আজিও অসমৰ বহু তাঁত শিল্পীয়ে বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত বিভিন্ন কাপোৰ, গামোচা আৰু শিল্পকৰ্ম তৈয়াৰ কৰে। এই শিল্পই নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে চৰকাৰ, শিল্পী আৰু সাংস্কৃতিক সংগঠনসমূহেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমৈসকল, এটা জাতিৰ ইতিহাস আৰু সংস্কৃতি সেই জাতিৰ সম্পদ। বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ গৌৰৱ, আমাৰ পৰম্পৰা আৰু শিল্পচেতনাৰ প্ৰতীক। আমি সকলোৱে যদি নিজৰ সংস্কৃতিক সন্মান আৰু সংৰক্ষণ কৰোঁ, তেন্তে আগন্তুক প্ৰজন্ময়ো এই মহান ঐতিহ্যৰ সৈতে পৰিচিত হ'ব পাৰিব। আমৈসকল, আহকচোন এইখিনিতে কেইটিমান বৰগীত শুনি লওঁ।

বৰগীত কেইটি শুনি নিশ্চয় ভাল পালে। এতিয়া সময় হ'ল অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই তৃষ্ণা ভৰদ্বাজে আপোনালোকৰ পৰা বিদায় লৈছো। নমস্কাৰ।

আজি নিশা 8:02 ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনঘাট গাঁৱৰ কথা বতৰা শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকল, এতিয়া শুনো আহক কাকু বৰা আৰু সংগীসকলে পৰিৱেশন কৰা কেইটিমান নাম।

শ্ৰোতাসকলে ইমান পৰে কাকু বৰা আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6 বজাত অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো, মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু চি এন জি প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা চি এন জি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। আজি সন্ধিয়া কিছু সময়ৰ পাছতে দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰী সিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ কুইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱ আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতি আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি অহা সৰু আই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়ে তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণ এছ, অতিৰিক্ত মিছন সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
1: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনেই আমাৰ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম বুলি এটা আছে লগত, জেইৰ লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত চি এছ এফ খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3জন ৰোগী, 4জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5জনৰ মৃত্যু হৈছে। সাধাৰণতে জ্বৰ উঠিলে মানুহে কাষৰ স্বাস্থ্যকেন্দ্ৰ বা স্বাস্থ্যকৰ্মীৰ লগত কথাখিনি পাতিব লাগে আৰু জ্বৰ হ'লে মেডিকেল কলেজত আমাৰ ডাইৰেক্ট আহিব পাৰে বা যেতিয়া বেলেগ স্বাস্থ্যকেন্দ্ৰলৈ গ'লে তেওঁলোকে যদি পেচেণ্টজনক দেখে যে খুব বেছিকৈ জ্বৰ উঠি আছে বা অলপ ভুলভুকি আছে বা নহ'লে মাথাৰ বিষ হয়, খুব গাৰ বিষ বেছিকৈ হয়, মাথাৰ বিষটো বেছিকৈ আৰু লগতে যদি মানে গলটো বেকা কৰিব নোৱাৰে, সেনেকুৱা ধৰণৰ ৰোগীবিলাকক সাধাৰণতে এটা ছাছপিচনত ভাবি লয় যে হ'ব পাৰে বুলি।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি

0: ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600 শতাধিক লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰৱজন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰা লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমান চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী হাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচীত ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়মসন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুৰ ৰোটা ভাইৰাছ ভেকচিন গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ন্যাসীৰ আগমন ঘটিছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচী প্ৰবৃত্তি হ'ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব।
1: কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলৰ সুবিধাকৰণৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি প্ৰস্তুতি লৈছে। যিসকল যাত্ৰী কামাখ্যালৈ আহিব তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা, চিকিৎসা, অহা যোৱা ৰাস্তা তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা লৈছে। তাৰোপৰি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিচি কেমেৰা, ফাট, স্কাউট এণ্ড গাইড, NCC এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক তেওঁলোকে লৈছে। সম্পূৰ্ণভাৱে ব্যৱস্থাৱলী হৈছে আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে যিসকল যাত্ৰীয়ে সেই সময়ছোৱাত মা কামাখ্যাৰ দেৱালয়লৈকে আহিব।
0: চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি দৰং আৰু শোণিতপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প আৰু CNG প্ৰকল্পৰ ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন। ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান আৰু ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী সন্ধিয়াৰ আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এফএম এণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপছোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। অনুষ্ঠানৰ আৰম্ভণিতে আজি আপোনালোকক শুনাবলৈ লৈছোঁ মানবিশিষ্ট খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ শীৰ্ষক এটি আলোচনা। ইয়াত আমাৰ লগত ভাগ লৈছে তেজপুৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কনিষ্ঠ অভিযন্তা লৱদ্বীপ কলিতাই। আজি আমি যিটো বিষয় আলোচনা কৰিবলৈ লৈছোঁ সেইটো আচলতে নতুন বিষয় নহয়। আমি খোৱা যিবোৰ খাদ্য, সেই খাদ্যবোৰৰ যিবোৰ মান থাকে, সেই মানবোৰ উন্নত হ'লে সেই খাদ্যৰ পৰা আমি পোৱা যিবোৰ মৌল থাকে, সেই মৌলবিলাকৰ মান উন্নত হ'লে এটা পৰিপুষ্টিজনিত খাদ্য আমি খাইছোঁ বুলি ভাবিব পাৰোঁ। আৰু সেই খাদ্যবোৰ যদি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে সিয়ে আমাৰ কাৰণে বহুত সুবিধাজনক হৈ পৰে। এতিয়া কোনবোৰ খাদ্যনো মানবিশিষ্ট বা খাদ্যবোৰকনো আমি কি ধৰণেৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ এইটো এটা বৰ জৰুৰী কথা বা প্ৰয়োজনীয় কথা। এই গোটেই কথাখিনি আমি পাতিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কনিষ্ঠ অভিযন্তা লৱদ্বীপ কলিতা ডাঙৰীয়াক।
1: নমস্কাৰ।
0: নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে কোৱাৰ দৰেই এই কৃষিভিত্তিক অনুষ্ঠানটোত কৃষিৰ সম্পৰ্কত বিভিন্ন ধৰণৰ কথা আমি সদায় আলোচনা কৰি থাকোঁ। আজি আপোনাৰ পৰা আমি শুনিম মানবিশিষ্ট খাদ্যনো কি বা খাদ্যক মানবিশিষ্ট কিদৰে কৰিব পাৰি, ইয়াক সংৰক্ষণ কেনেকৈ কৰিব পাৰি, ইয়াৰ লাভালাভ আছেনে নাই বা ইয়াৰ পৰা কিবা ক্ষতি হয় নেকি, এই গোটেইবোৰ কথা। তেতিয়াহ'লে পোনপ্ৰথমে মই আপোনাৰ পৰা জানি লওঁ মানবিশিষ্ট খাদ্য বুলি ক'লে আমি কি বুজি পাওঁ।
1: এতিয়া খাদ্য বুলি কোৱাৰ লগে লগে তাত যদি আমাৰ দৰকাৰী মৌলসমূহ নাথাকে
0: হয়
1: তেতিয়াহ'লে সেই খাদ্যটো আমি মানবিশিষ্ট বুলি ক'ব নোৱাৰোঁ। কিন্তু আজিৰ যুগত যিবিলাক হাইলি প্ৰচেছড ফুড তাত মানবিশিষ্ট শব্দটোৰ প্ৰয়োজনীয়তা খুব কমিয়ে গৈছে। তাত মৌলৰ ওপৰত মানুহৰ কোনো হেৰি নাই, মানে গুৰুত্বটো নাইকিয়া হৈ গৈছে। গতিকে মানবিশিষ্ট খাদ্য বুলি ক'লে আমি চিন্তা কৰিব লাগিব যে সেই খাদ্যটোত যিখিনি মৌল থাকিব লাগে সেই মৌলখিনি আছেনে নাই, আৰু সেই মৌলখিনি আমাৰ শৰীৰে পাবলৈ হ'লে তাক আমি যেনেকৈ গ্ৰহণ কৰিব লাগে তেনেকৈ আমি গ্ৰহণ কৰিছোঁ নে নাই।
0: সাধাৰণতে খাদ্য এটাততো মানটো থাকেই, কিন্তু সেই খাদ্যটোৱে আমাৰ দেহৰ কাৰণে কিমান উপকাৰী
1: হয়,
0: আমাৰ দেহৰ লাভ কৰিব পৰাকৈ সেই খাদ্যটোত মানটো আছে নে নাই, বা আমি তাক আপুনি কোৱাৰ লেখিয়াকৈ গ্ৰহণ কৰিব পাৰিছোঁ নে নাই। যদি আমাৰ প্ৰয়োজন হোৱাকৈ বা আমাৰ লাভ হোৱাকৈ গ্ৰহণ কৰিব পাৰিছোঁ তেতিয়াহ'লে সেই খাদ্যটোৱে আমাৰ কাৰণে ভাল বা মানবিশিষ্ট নহয় বাৰু। আমি এতিয়া বৰ্তমান সময়ত দেখোঁ সাধাৰণতে আমি কিছুমান খাদ্য পোনপটীয়াকৈ খাওঁ। পোনপটীয়াকৈ খাওঁ মানে অৰ্থটো মই এইটো ক'ব খুজিছোঁ, যেনেকৈ ধৰক আমি ধান খেতি কৰোঁ, ধান খেতি কৰিলে ধান হৈ গ'ল, তাৰ পৰা আমি চাউল উলিয়াই পেলাই পোনপটীয়াকৈ খালোঁ। আকৌ সেই একেটা চাউলে আমি পেকেট কৰি পেলাই বহুদিনলৈ ৰাখিব পাৰোঁ বা তাক আমি ৰপ্তানি কৰি পঠাব পাৰোঁ, নতুবা আমি কেতিয়াবা আমদানি কৰি আনিও সেই চাউলটো আমি খাব পাৰোঁ। এই যে যিটো পেকেট কৰি আনা বা ৰাখি থোৱা যিটো ব্যৱস্থা, এনেকুৱা ব্যৱস্থাৰ মাজলৈ যাওঁতে কেতিয়াবা যিসকল উৎপাদক আছে তেওঁলোকে ভাবে যে এই খাদ্যটো আমি আৰু বেছি ভাল কৰিব লাগে, যিটোক আমি ফৰ্টিফাইড কৰা বুলি কওঁ। এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ যে মানবিশিষ্ট কৰিবৰ কাৰণে কি কৰিব লাগে বা কোনবোৰ খাদ্যক মানবিশিষ্ট কৰা যায় বা কিয় কৰা যায়, এই গোটেইখিনি কথা।
1: এতিয়া আমি দৈনন্দিন যিখিনি আহাৰ গ্ৰহণ কৰোঁ, আমি অসমীয়া মানুহ হিচাপে আমি চাউলটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ
0: হয়,
1: তাৰ লগতে

0: চব্জিও আমি গ্ৰহণ কৰোঁ বা গাখীৰ গ্ৰহণ কৰোঁ। কিন্তু এতিয়া ধৰি লওক আমাৰ মানুহখিনিয়ে, বিশেষকৈ অসমৰ বা অসমীয়া মানুহখিনিয়ে, আমাৰ মেইন খাদ্যটোৱে হৈছে চাউল,
1: ভাত,
0: ভাত
1: হয়।
0: তে ভাত বুলি খাবলৈ যাওঁতে তাত মেইনলি আপোনাৰ কাৰ্বহাইড্ৰেটছেই থাকে। কিন্তু আমাৰ খাদ্য এই চাউলটোৰ লগত যিখিনি আমি খাব লাগে, দালি খাব লাগে বা চব্জি খাব লাগে, যেনেকৈ নহওক আমি যিখিনি মৌল ল'ব লাগে তাত আমি আইৰণ পাব লাগে, কেলছিয়াম পাব লাগে, প্ৰ'টিন পাব লাগে। কিন্তু সেই চাউলত বাকীখিনি মৌল অলপ কম থাকে। তেনে ক্ষেত্ৰত চৰকাৰে কিছুমান মানে আপোনাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে। তো চাউলৰ ক্ষেত্ৰত ফৰ্টিফাইড ৰাইচ বুলি কয়, তাত বিশেষকৈ আইৰণটো সংযোজন কৰা যায়। তে সেই আইৰণটো তাত সংযোজন কৰা মানে চাউলত কাৰ্বহাইড্ৰেটটো থাকেই, খুব কম পৰিমাণে প্ৰ'টিন থাকিব, কিন্তু আইৰণটো নাথাকে ইন জেনেৰেল। কিন্তু সেই চাউলটোত যেতিয়া আইৰণটো ফৰ্টিফাইড কৰি দিয়ে, তেতিয়া মানুহে, আমাৰ মানুহখিনিয়ে যেতিয়া চাউলটোক ভাত হিচাপে গ্ৰহণ কৰিব, তাত আইৰণৰ পৰিমাণটো আমাৰ শৰীৰে পাই যাব,
1: ওপৰুৱাকৈ পাই যায়। আচলতে চৰকাৰে বহু সময়ত এই কথাবিলাকৰ ওপৰত নজৰ ৰাখে আৰু তেওঁলোকে কিছুমান চেঞ্চাছ কৰে, হয়নে বাৰু? তাত কৰি পেলাই আমাৰ সমগ্ৰ ভাৰততে যেতিয়া গম পায় যে ভিটামিন এ বা ভিটামিন বি, কোনোবা এটা বস্তু বা আইৰণ, এনেকুৱা এটা বস্তুৰ যিটো মৌলৰ সামগ্ৰিকভাৱে মানুহৰ মাজত কম, সকলো যদি আমি গড় হিচাপে চাবলৈ যাওঁ, তেতিয়াহ'লে সেই উপাদানটো আমাৰ সামগ্ৰিকভাৱে মানুহৰ মাজত কম আছে। তেতিয়াহ'লেই চাগে চৰকাৰে সেইটো নিৰ্ধাৰণ কৰি লয় বা ভাবি লয় যে এই বস্তুটো যদি কিবা ধৰণে আমি সকলো মানুহৰ শৰীৰত লৈ যাব পাৰোঁ বা দিব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব।
0: মানে সময়ৰ লগত আমাৰ খাদ্যৰ অভ্যাসটো সলনি হৈ গৈছে। সলনিটোৰ কাৰণেহে একচুৱেলি আমি সেই ডেফিচিয়েঞ্চিটোত ভুগিছোঁ।
1: হয়,
0: আমাৰ আজোককাসকলে বা আমাৰ দুটা বা তিনিটা আগৰ যিটো প্ৰজন্ম, তেওঁলোকৰ লগত সেইটো হোৱা নাছিলে
1: নাছিলে। কাৰণ আমি যিবিলাক আমাৰ কেঁচা শাক পাচলি
0: হয়,
1: যিবিলাকত আইৰণটো বেছিকৈ আছিলে, আমি কলডিল বুলিয়ে কওঁ বা যিকোনো তেনেকুৱা চেক লগা যিবিলাক খাদ্য আছে, নহয়নে বাৰু, যিবিলাকৰ দাগ লাগে, সাধাৰণতে
0: পালেং আছিলে,
1: পালেং আছে,
0: আমাৰ ছোৱালীয়ে পালেং নাখায়
1: নাখায়, গতিকে সেইকাৰণে সেইবিলাক আমি ক'ব গ'লে প্ৰাকৃতিকভাৱে আমি পাই আছিলোঁ। কিন্তু এতিয়া সেই প্ৰাকৃতিক উৎসবিলাক যিহেতু আমাৰ পৰা কমি গৈছে বা আমি সেইটো নিজা নিজাকৈ বাদ দিবলৈ লৈছোঁ, গতিকে সেইধৰণে আমি যিটো ফৰ্টিফাইড বা পিছত যিটো গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ মাজলৈ আমি যাব লগা হৈছে। আপুনি ক'লে যে চাউলত কৰে, হয়নে? আৰু আৰু আমি এটা দেখোঁ যে হেৰি, আমাৰ তেলৰ পেকেটবিলাক, যিবিলাক মিঠাতেলৰ পেকেট, তাতো কিন্তু লিখি থোৱা থাকে অমুক প্লাছ
0: অমেগা ফেটি এচিড থাকে,
1: তেনেকৈ লিখি থোৱা থাকে, হয়নে? আকৌ আমি ধৰক নিমখত দেখোঁ
0: আয়োডিন থাকে,
1: এনেকৈ লিখি থোৱা থাকে। সকলোতে কৰা হয়নে আচলতে কোনবিলাকত কৰা হয়?
0: প্ৰচেছ ফুডতে কৰা হয়।
1: হয়,
0: এতিয়া ধৰি লওক গাখীৰতো কৰা হয়।
1: হয় হয়,
0: জেনেৰেলি আমি এটা কথা জানো যে গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকিব লাগে, আমি যিমানখিনি জানো। কিন্তু সেই কেলছিয়ামৰ পৰিমাণটো আমাৰ থলুৱাভাৱে যিখিনি উৎপাদিত গাখীৰ, আমাৰ ঘৰত যিখিনি গাখীৰ আমি পাওঁ, সেইখিনিত যিমানটো পৰিমাণে থাকিব, যিখিনি পেষ্টৰাইজড মিল্ক, যিখিনি পেকেটত অহা গাখীৰ, সেইখিনিত কম থাকিব। কম থকাৰ কাৰণটো হৈছে তেওঁলোকে এটা ব্যৱসায়িক ভিত্তিত কামটো কৰে।
1: হয়,
0: তেওঁলোকে বহুতখিনি কৃষকৰ পৰা বা গোপালকৰ পৰাই হওক, তেওঁলোকে গাখীৰখিনি কালেকশ্যন কৰিব, কৰাৰ পিছত তেওঁলোকে সেইখিনিক এটা নিৰ্দিষ্ট মানদণ্ডত, তাক আপোনাৰ তাত থকা ফেট হওক, SNF হওক, কেলছিয়াম হওক, সিহঁতে এটা জেনেৰেলাইজ ষ্টেণ্ডাৰ্ডলৈ লৈ যায়। যিখিনি গাখীৰত বেছি ফেট আছে তাহাঁত তাৰ পৰা ফেটটো উলিয়াই লয়, ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব, বিক্ৰীও কৰিব তেওঁলোকে ক্ৰীম হিচাপে, বা দৈ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। তে তাৰ পৰা কি হয়, যেতিয়া সেই গাখীৰখিনি ডাইৰেক্টলি আমি সেই ইণ্ডাষ্ট্ৰীসকলে পেকেট কৰিব নোৱাৰে, তাক আমি এটা প্ৰচেছ কৰিব লাগে, যি প্ৰচেছটোৰ নাম হৈছে পেষ্টৰাইজেশ্যন। তে পেষ্টৰাইজেশ্যন প্ৰচেছটোত কি হয়, গাখীৰখিনিক খুব কম সময়ত গৰম কৰা হয়,
1: মানে খুব ছেকেণ্ডৰ ভিতৰত,
0: খুব কম সময়ত, মানে উইদিন 15-30 seconds ভিতৰত আপোনাক একদম 72 degrees
1: উতলালে
0: লৈ যোৱাৰ পিছতেই তাক আকৌ 4 degrees বা 4.5 degrees মান চেলছিয়াছলৈ ইনষ্টেণ্টলি তাক কুলিং কৰা,
1: লগে লগে
0: সেইটো হিট ট্ৰেন্সফাৰ মেকানিজিমটো থ্ৰুদি হয়। তে সেইটোৰ ক্ষেত্ৰত কি হয়, তাত যিখিনি আমাৰ মৌল প্ৰাকৃতিকভাৱে থাকিব লাগিছিল বা যিখিনি বেক্টেৰিয়া তাত থকা হ'লে, সেই গাখীৰখিনি কাইলৈ

0: হৈ থাকিলে,
1: গাখীৰ হৈ থাকিলহেঁতেন ক'ব গ'লে, সি একচুৱেলি সেইটো মানে মানদণ্ডটোত নাথাকে,
0: হেৰুৱাই পেলায়,
1: হেৰুৱাই পেলায়,
0: হেৰুৱাই পেলায়। এতিয়া এতিয়া আপুনি এটা কথা মোক জনাওকচোন, যেনেকৈ ধৰক এতিয়া আমি আমাৰ ঘৰত যিটো গাখীৰ আছে, এতিয়া গাখীৰ যেতিয়া আমি থৈ দিওঁ, গাখীৰৰ এটা ধৰ্ম আছে যে গাখীৰ থৈ দিলে সি দৈ হৈ যায়,
1: দৈ হয়।
0: আমি সৰুৰ পৰা শুনি আহিছোঁ যে তাত এটা লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া থাকে, আৰু সেই বেক্টেৰিয়াটো ভাল বেক্টেৰিয়া,
1: ভাল,
0: আৰু সি গাখীৰত থকাৰ কাৰণে সি গাখীৰটোক দৈ কৰি দিয়ে, আৰু সেই দৈটো যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণেও বহু ক্ষেত্ৰত ভাল বুলি আমি শুনি আহিছোঁ। এতিয়া আমি যিবোৰ গাখীৰ বৰ্তমান সময়ত পেকেট হিচাপে পাওঁ, বা এই বিভিন্ন ধৰণৰ প্লাষ্টিক পেকেটৰ ভিতৰত আহে, বা টেট্ৰা পেকেট যিটো কৰে সেই ধৰণে আহে, যিটো মানে 4 মাহমানলৈকে চাগে সেইটো ৰাখিব পাৰে,
1: 6 মাহমানলৈকে
0: ৰাখিব পাৰে। গতিকে এই ধৰণৰ ব্যৱস্থাটোলৈ যেতিয়া লৈ যায়, তেতিয়াহ'লে যিটো বস্তুৱে গাখীৰটোক দৈ কৰি পেলায়, তেওঁলোকৰ ভাষাত ধৰক বেয়া কৰি পেলায়, গতিকে সেই বস্তুটোকে যদি নাইকিয়া কৰি দিয়া যায়, তেতিয়াহ'লে সি বেছি দিনলৈকে দৈ নোহোৱাকৈ থাকিব বা বেয়া নোহোৱাকৈ থাকিব, তেওঁলোকৰ মতে সেইটো ভাল গাখীৰ। আৰু কিন্তু প্ৰকৃতাৰ্থত আমি যিটো সেই ধৰণৰ গাখীৰ খাই আছোঁ সেইটো ভাল গাখীৰ নে, বা সেইটো আমি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী নে, বা আমি গাখীৰ হিচাপে সেইটো খাই থাকিব পাৰোঁনে?
1: আমি যিখিনি পেষ্টৰাইজ মিল্ক বুলি যিটো আমি পাওঁ বজাৰত, যিটো উপলব্ধ, সেইটো আমি গ্ৰহণ কৰিব পাৰোঁ।

0: আমি কিবা এটা বস্তু তাৰ পৰা কিন্তু হেৰুৱাইছোঁ
1: হেৰুৱাইছোঁ, তাৰমানে সেইটো প্ৰাকৃতিক নহ'ল আৰু,
0: নহ'ল
1: নহ'ল আৰু, কিন্তু আমি তাক গ্ৰহণ কৰিব লাগিবই এনেকুৱা নিচিনা হৈ
0: পৰিছে,
1: হৈ লৈছে। আৰু এতিয়া ধৰক আমি গাখীৰ বুলি ক'লে সেইটোকে আমি প্ৰাধান্য দিয়াও হৈ গৈছোঁ।
0: হয়,
1: গতিকে আমাৰো এইটো এটা বিড়ম্বনা। এইটো হয়তো এইটোৰ কাৰণেই হ'ব পাৰে যে আমাৰ ইয়াত যিবোৰ কৃষক আছে,
0: হয়,
1: সেই কৃষকসকলে আমাৰ প্ৰয়োজনীয় যিটো গাখীৰ, সেই গাখীৰটো আমি উৎপাদন কৰিব পৰা নাই।
0: হয়, মানে উৎপাদন কৰিব পাৰিলেও তাক একচুৱেলি বিতৰণ কৰাৰ ব্যৱস্থাটো একচুৱেলি নাই আমাৰ হাতত।
1: নাই,
0: ধৰি ল'লোঁ আমাৰ নগাঁও জিলাখনত যিমানখিনি গাখীৰৰ দৰকাৰ হয় প্ৰতিদিনে, ধৰি ল'লোঁ সেই গোটেইখিনি গাখীৰ আমাৰ ইয়াত থকা কৃষকে উৎপাদন কৰিছে, কিন্তু উৎপাদন কৰিলেইতো নহ'ব, আমাৰ থলুৱা মানুহখিনিয়ে সেই গাখীৰখিনি কেনেকৈ উপলব্ধ হ'ব, তাৰ যিটো ছিষ্টেম থাকিব লাগে সেই ছিষ্টেমটোত কিবা এটা ক্ৰুটি নিশ্চয় আছে, যিটো কাৰণে আমি সেই পৰ্যায়লৈ যাবগৈ পৰা নাই। আৰু সেইটো পৰ্যায়লৈ যাবগৈ নোৱাৰাৰ কাৰণে কিছুমান বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ কোম্পানীয়ে তাৰ এটা বেলেগ মুনাফা ল'ব বিচাৰিছে বা লৈছে।
1: আচলতে এতিয়া সেইটো আমি পোনপটীয়াকৈ মোৰ বোধেৰে আমি কোম্পানীটোকো আমি দোষ দিব
0: নোৱাৰোঁ, তেওঁলোকে ক'ব গ'লে এটা সুবিধাহে কৰি দিছে,
1: সুবিধাহে কৰি দিছে, হয়নে? এতিয়া মই আজিৰ তাৰিখতে যদি মোক পটককৰে 10 লিটাৰ গাখীৰ লগা হ'ল, তেওঁ ওচৰৰ মানুহ ঘৰততো 10 লিটাৰ গাখীৰ নাপাম, কিন্তু মই বজাৰলৈ গ'লে সেই 10 লিটাৰ গাখীৰৰ যিটো অভাৱ, যিটো চাহিদা, সেইটো মই পূৰাব পাৰিম। গতিকে সেইটো কোনোবা ক্ষেত্ৰত হয়তো ভালো হৈছে, কিন্তু আমি মানে যদি তাতকৈ প্ৰাকৃতিকভাৱে যদি গাখীৰটো আমি পালোহেঁতেন বা সেইটো যদি আমাৰ অঞ্চলত বা আমাৰ ঘৰত যদি উপলব্ধ হ'ল হয়, তেতিয়াহ'লে তাতকৈ বেছি ভাল আছিলে।
0: সেইটো ক্ষেত্ৰত চৰকাৰৰো বহুতখিনি কৰণীয় এতিয়াও আছে,
1: হয়,
0: কৰিবলগীয়া। এতিয়া আমাৰ চৰকাৰে কিছুমান ভাল পদক্ষেপ লৈছে, ধৰি লওক কৃষকৰ মাজত কৃষক উৎপাদক কোম্পানী হওক, যিবিলাক FPC বুলি কয় বা FPO বুলি কয়, সেই FPOসকলকো অলপ একত্ৰিত কৰি তেওঁলোকৰ মাজত সেই সুবিধাখিনি যদি প্ৰদান কৰে, তেওঁলোকে নিশ্চয় সেইটো লেভেলত কাম কৰিবলৈ আগ্ৰহী হ'ব চাগে।
1: মানে ক্ষুদ্ৰ ক্ষুদ্ৰ এটা কোম্পানী আৰু,
0: সৰু সৰু সৰু
1: আমাৰ যিটো লিমিটেড কোম্পানীৰ
0: লিমিটেড কোম্পানীৰ যিটো ধাৰণা, কিন্তু সেইটো কৃষকৰ মাজৰ বস্তু,
1: কৃষকৰ মাজৰ বস্তু।
0: কিন্তু তাত কৃষক এজনে ঘপককৈ এটা কোম্পানী ৰান কৰিবৰ কাৰণে বা চলাবৰ কাৰণে যিমানখিনি দক্ষতা লাগে,
1: সেইখিনি
0: সেই দক্ষতাখিনি কিন্তু প্ৰদান কৰিবলৈ যিটো সুবিধা দিব লাগিব, সেইটো চৰকাৰে দিব লাগিব। কাৰণ এজন কৃষকক আপুনি এটা কোম্পানী ঘপককৈ চলাব দিলেই নহ'ব,
1: নহ'ব,
0: কাৰণ তাত লিগেল ফৰ্মেলিটিজ বহুতখিনি মেইনটেইন কৰিবলগীয়া হয়,
1: থাকে,
0: যিখিনি নাজানিলে খুব সম্ভৱ সেই কোম্পানীতে বহুত টকাৰ লোকচান খাব পাৰিব,
1: হয়,
0: খাবলগীয়া হ'ব পাৰে।
1: হয়, আৰু আৰু আপুনি অকণমান আগতে আৰু এটা কথা কৈছিলে যে ধৰক যদি আমি গাখীৰৰ কথাটোকে যদি আমি ভাবি ল'লোঁ, তেতিয়াহ'লে গাখীৰত সকলো গাখীৰতে একেধৰণৰ মৌলবিলাক নাথাকে, তাত কোনোবাটো কমাই থাকে, কোনোবাটো বেছিকৈ থাকে। এতিয়া সেইখিনিওতো আমি সাধাৰণীকৃতকৰণ কৰিব লাগিব, একে কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব। সেইটো কৰিবৰ কাৰণেও এটা কাৰিকৰী কৌশল নিশ্চয়কৈ লাগিব,
0: আছে আছে
1: আছে, কিন্তু যদি আমি আমাৰ গাঁও পৰ্যায়ত যদি সেই কামখিনি কৰোঁ, তেতিয়াহ'লে আমাৰ কৃষকসকল বা আমি যিসকলে সেই কামটো কৰিবলৈ আগুৱাই যাওঁ বা কৰোঁ, সেইসকলো কিন্তু সেই জ্ঞানেৰে জ্ঞানী হৈ উঠিব লাগিব,
0: উঠিব লাগিব, তেওঁলোকক সেইমতে আমি ট্ৰেইনিং দিব লাগিব,
1: দিব লাগিব,
0: শিকাই বুজাই ল'ব লাগিব, তেনেকুৱা ধৰণৰ।
1: আৰু তেতিয়া আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি বুলি আমি কৈ আছোঁ, সেই গ্ৰাম্য অৰ্থনীতিটো ভাল হ'ব, টনকিয়াল হ'ব, আৰু কৃষকৰ আয় দ্বিগুণীকৰণৰ যিটো ধাৰণা, সেই ধাৰণাটো নিশ্চয় তেতিয়া
0: বাস্তৱত
1: আজিতকৈ বেছি ফলপ্ৰসূ হ'ব,
0: হয় নিশ্চয়,
1: হয়নে বাৰু? গতিকে এই কথাখিনি আমি আমাৰ কৃষকসকলকো আমি নিশ্চয়কৈ জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকে যদি এই কামখিনি কৰে বা আগুৱাই আহে বা চেষ্টা কৰে, তেতিয়াহ'লে নিশ্চয় অহা সময়খিনিত আমাৰ দুয়োফালৰ পৰা লাভ হ'ব, কৃষকসকলৰো লাভ হ'ব আৰু যিসকল ক্ৰেতা আছে, যিসকলে গাখীৰ কিনি খায়, তেখেতসকলৰো কিন্তু ভাল হ'ব।
0: ভাল,
1: ধৰক আমি কোনো এটা খাদ্যক তেনেকুৱা উন্নীতকৰণ কৰিলোঁ বুলিয়ে যদি কওঁ, ফৰ্টিফিকেশ্যন যিটো কৈছোঁ, উন্নীতকৰণ কৰিলোঁ বুলিয়ে যদি কওঁ, তেতিয়াহ'লে তাৰ আপুনি দুটামান কথা ক'লে। এটা কথা হ'ল যে উপলব্ধতাটো বঢ়াই দিয়ে, সেইটো কৰাৰ কাৰণে আমি সহজতে পাইছোঁ। আৰু আন এটা কথা হৈ গ'ল কি, যে এইটোৰ পৰা আমি প্ৰাকৃতিকভাৱে পোৱা খাদ্যটোৰ পৰা আমি বঞ্চিত হৈছোঁ,
0: বঞ্চিত নিজকে কৰিছোঁ, একচুৱেলি
1: কৰিছোঁ, হয়, দুইটা কথা হয়। এতিয়া তেনেকুৱা আৰু কিবা সুবিধা অসুবিধা তাত আৰু আছে নেকি?
0: তাৰমানে আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনি যদি ক'ব গ'লে, যিটো প্ৰচেছ শব্দটো যিটো আমি ব্যৱহাৰ কৰোঁ, তাত দুটা তিনি প্ৰকাৰৰ প্ৰচেছিং থাকে। এটা হ'ল মিনিমেল প্ৰচেছিং, এটা হ'ল বেছিক প্ৰচেছিং, এটা হ'ল আল্ট্ৰা প্ৰচেছিং।
1: হয়,
0: তেনে ক্ষেত্ৰত যিটো মিনিমেল বা বেছিক প্ৰচেছিং, সেই দুইটা পৰ্যায়ৰ যিখিনি খাদ্য, সেই খাদ্যখিনি আমি যদি গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ, কিছুমান ক্ষেত্ৰত আমি অলপ নিজেও উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকজন।

0: কম পরিমাণে হলেও। আর বাকি যিখিনি নোৱাৰিছোঁ সেইখিনিতো এই ফৰ্টিফিকেশ্যন কৰা খাদ্যখিনিৰ জৰিয়তে আমাৰ দেহলৈ ল'ব লাগিব। তেনে ক্ষেত্ৰত আমি চেষ্টা কৰিব লাগে যে মিনিমেল আৰু বেছিক প্ৰচেছ ফুডখিনি যাতে আমি কনজিউম কৰোঁ।
1: গতিকে এই ক্ষেত্ৰত আমি আমাৰ সকলো ক্ৰেতা হওক বা আমাৰ কৃষক হওক সকলোৱে সজাগ হ'ব লাগিব যাতে আমি যিবোৰ প্ৰচেছড ফুড আছে যিটো আল্ট্ৰা প্ৰচেছড মানে যিটো বজাৰত মানে সহজভাৱে উপলব্ধ আৰু আমি মানে বহুলভাৱে ব্যৱহৃত আমাৰ প্ৰত্যেকখন ঘৰতে বা প্ৰতিজন ব্যক্তিয়ে সেই প্ৰভাৱটোৰ পৰা আজিৰ সময়ত বা আজিৰ তাৰিখত বাদ পৰি থকা নাই। একেবাৰে বিস্কুট চানা ভুজিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে মানে মাংস মিঠাইটো সকলো ধৰণৰ বস্তুৱে আগতে হয়তো মাংস বা এনেকুৱা ধৰণৰ বস্তুবিলাকত এইটোৰ অকণমান ব্যৱহাৰটো কম আছিল কিন্তু আজিৰ দিনত সেইটোও আমাৰ ইয়াত হৈছে। বিভিন্ন ধৰণৰ কোম্পানীয়ে তেওঁলোকৰ ব্ৰেণ্ডত আহি পেলাই আমাৰ ইয়াত সেইবোৰ বিক্ৰী কৰি আছে আৰু আমি সেইবোৰ কিনি পেলাই খাই আছোঁ। গতিকে আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব যে এই যিটো আল্ট্ৰা প্ৰচেছড ফুড যিটো আছে সেইটোক যাতে আমি যিমান পাৰি কম পৰিমাণে ব্যৱহাৰ কৰোঁ। আমাৰ যিবিলাক জলপান আছে ধৰক, এই জলপানবিলাকো আমি আজিৰ দিনত প্ৰচেছড কৰি পেলাই ৰাখোঁ, বেছিদিন ৰাখিব পৰা ব্যৱস্থাৰে ৰাখোঁ, সেইবিলাকৰো কিবা ক্ষতি হয় নেকি?
0: ক্ষতি মানে তাত যদি আমি আৰ্টিফিচিয়েল চুগাৰ ব্যৱহাৰ কৰিছোঁ সেইটোৱে এটা ক্ষতি কৰিব আমাক। বিশেষকৈ আমাৰ মানুহে মিঠা বস্তুটোক বেছি প্ৰাধান্য দিয়ে, মিঠাটো খাবলৈ যিমান আগ্ৰহী মিঠা নোহোৱা বস্তু এটা মানুহে খাবলৈ ইমান আগ্ৰহী নহয় ইন জেনেৰেল চাব গ'লে। আৰু সেই আজিকালি ধৰি লওক আমাৰ পিঠাগুড়ি হওক কৰাইগুড়ি হওক তেনেকুৱা ধৰণৰ থলুৱা যিবিলাক আমাৰ আগৰ জলপান আছিলে সেইখিনিও পেকেজ ফুডৰ মানে
1: আওতালৈ
0: গুচি গৈছে। তেওঁলোকে তাত কি কৰিছে, অকল পিঠাগুড়িটো কৰিবৰ কাৰণে চাউলখিনিকে গুড়া কৰি পেলাই তাত পেকেজিং কৰা নাই, তাত কিছু পৰিমাণে আৰ্টিফিচিয়েল চুগাৰো দিছে বা তাত প্ৰিজাৰ্ভেটিভ দিছে যিবিলাক
1: চেল্ফ
0: লাইফটো যাতে তাৰ বাঢ়ে, বহুত দিন তাক চেল্ফত থ'ব পাৰে যাতে ছমাহলৈকে মানুহ নাহিলেও সি বেয়া হৈ নাযায়। কিন্তু আমি যদি ঘৰত যিটো পিঠাগুড়ি বা কৰাইগুড়ি আমি প্ৰস্তুত কৰিম তাক জানো পাৰিম ছমাহলৈকে
1: মাহেকৰ ভিতৰতে আমি খাই শেষ
0: কৰিব লাগিব। এতিয়া সেই কথাখিনিলৈ চাব গ'লে সেই যিখিনি আমাৰ আৰ্টিফিচিয়েল চুগাৰ হওক বা প্ৰিজাৰ্ভেটিভ হওক বা এডিটিভ হওক সেই বস্তুখিনি তাৰ পৰা যদি আঁতৰাব পাৰি কিবা কাৰণে তেতিয়াহ'লে সেই খাদ্যখিনি আমি খাব পাৰোঁ।
1: ঠিকে আছে, তেতিয়াহ'লে ঠিকে আছে,
0: তেতিয়াহ'লে ঠিকে।
1: এতিয়া আৰু এটা কথা মই আপোনাৰ পৰা জানি লওঁ, সেইটো হ'ল আমি সাধাৰণতে চেনিটো বৰ্জন কৰিবলৈ সকলোকে কওঁ বা এইটো এটা বৰ্তমান সময়ত এটা জাগৰণৰ দৰে হৈ পৰিছে যে চেনিটো বৰ্জন কৰিব লাগে। এতিয়া যদি চেনিটোক মই মিঠা বুলি কওঁ,
0: হয়
1: মিঠাটো আমি বৰ্জন কৰিব লাগে নেকি?
0: নেচাৰেল যিটো চুগাৰ তাৰমানে
1: ধৰক আমিতো মিঠা বুলি কওঁতে চেনিৰ বাহিৰেও অন্যান্য বস্তুটো
0: মিঠাটো পাম, অমিতা এটা খালেও আমি মিঠা
1: নিশ্চয়কৈ পাম, আম এটা খালেও পাম।
0: আজিৰ দিনত এতিয়া আম উপলব্ধ বজাৰত, আম খালেও মিঠা পাম, কলটোতো এটা নিজস্ব মিঠা আছে, গাখীৰতো এটা নিজস্ব মিঠা মিঠা আছে। সেইখিনি হৈছে প্ৰাকৃতিক চুগাৰ, ফ্ৰুক্টোজ বা তেনেকুৱা ধৰণৰ যিখিনি চুগাৰ সেইখিনিয়ে আমাৰ দেহত ক্ষতি নকৰে চাব গ'লে। যদিহে আপুনি ইতিমধ্যে
1: অধিক মাত্ৰাত যদি খাই দিছে তেতিয়া
0: বেলেগ কথা, কিন্তু আপুনি যদি ডায়েবেটিক পেচেণ্ট নহয় বা খুব কম পৰিমাণৰ আপোনাক ডায়েবেটিক স্পাইকটো চলি থাকে সেইটো যদি আপুনি এটা নিৰ্দিষ্ট পৰিমাণত খায়, আপুনি দিনটোত এচকল আম খাব লাগিছিলে আপুনি যদি চাৰিটা আম খাই দিয়ে নিশ্চয় আপোনাৰ গাত চুগাৰৰ কণ্টেণ্টটো বাঢ়িব, কিন্তু সেইটো এটা নেচাৰেল চুগাৰহে। কিন্তু আৰ্টিফিচিয়েল চুগাৰ আপুনি চাহত মিঠা দি খালে, ৰসগোল্লা 10টা খালে বা 4টা খাই দিলে, তাৰ লগতে আমি বিশেষকৈ আমাৰ প্ৰচেছ ফুডখিনি ময়দাৰ পৰা বনায়, এতিয়া ময়দাটো এটা বৰ মানে ক'ব গ'লে বৰ
1: ভাল নহয়,
0: বিপদজনক বস্তু। সেই বস্তুখিনিৰ পৰা আঁতৰিব যিমান পাৰি আৰু নেচাৰেল বস্তুখিনি যদি আমি কনজিউম কৰিব পাৰোঁ তেতিয়াহ'লে শৰীৰে বহুতখিনি উপকৃতহে হ'ব ক'ব গ'লে। চেনিৰ পৰা বৰ্জনটো নিজকে মানে আৰ্টিফিচিয়েল চুগাৰটোৰ পৰাহে বৰ্জন কৰিব লাগে, নেচাৰেল চুগাৰটোৰ পৰা বৰ্জন কৰিব নালাগে, কাৰণ চুগাৰটো একচুৱেলি দেহটোক আমাক এনাৰ্জিহে দিব,
1: এনাৰ্জি দিয়ে। গতিকে আমি মিঠাটো কম পৰিমাণে খাব লাগে। আৰু আমাৰ এনেও এটা আমাৰ এটা প্ৰচলিত এটা কথা আছে যে সকলোৰে অতিমাত্ৰাটো
0: বেয়া,
1: যিহেতু আমাৰ সময়ৰ এটা ধৰাবন্ধা নিৰিখ আছে, গতিকে আমি থুলমূলকৈ গোটেইকেইটা কথাই পাতিলোঁ, আপুনিও আহিল আমাৰ কৃষকসকলৰ কাৰণে, আমাৰ অনুষ্ঠানটোৰ কাৰণে। গতিকে আপোনাক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাৰ কাৰণে কৃতজ্ঞতাও জ্ঞাপন যাপন কৰিছোঁ, আকৌ কেতিয়াবা এনেকৈ লগ পোৱাৰ আশাও পোষণ কৰিছোঁ। আৰু তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: শ্ৰোতাই মানবিশিষ্ট খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ শীৰ্ষক আলোচনাটি শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল ৰহা কামগাঁৱৰ উদ্যমী মহিলা মৰমী দেৱী। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
2: আমি আজি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ ৰহা কামগাঁৱত আৰু ইয়াত এগৰাকী মহিলা কৃষকক লগ পাইছোঁ। তেখেত হৈছে মৰমী দেৱী। নমস্কাৰ।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জনাইছোঁ। আপুনি ইয়াতে থাকে, কামগাঁৱতে থাকে। আপুনি এগৰাকী গৃহিণী, নহয় জানো? গৃহিণী হোৱাৰ উপৰিও আপুনি খেতি বাতিৰ লগতো জড়িত। আপুনি কি কি খেতি কৰে এই বিষয়ে জনাওকচোন।
3: মোৰ ঘৰতে থাকি মানে ঘৰুৱা হিচাপে এয়া ৰবি শস্য, মানে গৰম দিনত ঠাণ্ডা দিনত যিটো চব্জি কৰা হয় ঘৰত খাবলৈ সেইবিলাক চব্জি লগাওঁ। তাৰোপৰি হাঁহ কুকুৰা পোহো, ছাগলী আছে, সেইখিনিকে কৰোঁ আৰু। তাৰপিছত
2: আপুনি মানে এতিয়া ঠাণ্ডা দিনত ধৰক ঠাণ্ডা দিনৰ খেতি, ৰবি বতৰৰ খেতি, গৰম দিনত গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি, এতিয়া যিহেতু গ্ৰীষ্মকাল, এতিয়া আপুনি বৰ্তমান সময়ত কি কি কৰিছে?
3: এতিয়া মই বৰ্তমান জলকীয়া লগাইছোঁ, বেঙেনা লগাইছোঁ, ভেন্দি লগাইছোঁ, আৰু লেচেৰা মাহ লগাইছোঁ, মৰিচা লগাইছোঁ, আৰু তাৰ উপৰিও আৰু কচু মিকি কৰিছোঁ, আৰু এনেকৈ মানে লগাইছোঁ আৰু।
2: কিমানমান মাটিত কৰিছে আপুনি?
3: ডেৰ বিঘামান হ'ব আৰু। ঘৰতে বাৰীতে আছে, ধুনীয়াকৈ তাতে লগাইছোঁ আৰু। কম কমকৈ ঘৰত খাবলৈ কাৰণে, আজিকালি যিহেতু বজাৰৰ চব্জি মানুহে প্ৰায় নেখায়, ৰখাৰ হয়, তাৰ ফলত বিভিন্ন বেমাৰ মানুহৰ, সেইকাৰণে ঘৰতে অকণমান কষ্ট কৰি নিজে খাবৰ কাৰণে অলপ অলপকৈ হ'লে কৰিছোঁ আৰু।
2: তেনেকৈ
3: কৰিছোঁ আৰু।
2: এতিয়া জলকীয়া বেঙেনা কথা ক'লে, এইবোৰ আপুনি পুলি ঘৰতে প্ৰস্তুত কৰি লওঁ?
3: ঘৰতে পচাইছোঁ, ঘৰতে মানে পকাই লওঁ বস্তুটো, লৈ পেলাই মানে সেই গুটিৰ পৰা তাৰপৰা আৰু
2: পুলি
3: হয়, পুলিৰ পৰা তেনেকৈ
2: হাল বোৱা কাম, এইবিলাক চহোৱা কাম কোনে কৰে?
3: চহোৱা কামবিলাক কোৰ মাৰি নিজে কৰোঁ আৰু, নিজৰ বাৰী যেতিয়া, আৰু সেইকাৰণে নিজে আজৰি সময়ত অলপ অলপ হ'লে কোৰ চোৰ মাৰি পেলাই সেনেকৈ নিজে কৰোঁ।
2: তাৰপিছতে জলকীয়া, বেঙেনা আৰু লেচেৰা মাহ আপুনি চাং বনাই দিছে নেকি?
3: চাং বনাই দিওঁ, চাঙত মানে বেছি হয়, জেং দি দিওঁ, জেঙত মানে বেছিকৈ লাগে আৰু। জেঙত মানে ভালকৈ লাগে আৰু বস্তুটো। কোমোৰা দিছোঁ,
2: আৰু
3: ধুন্দুলি দিছোঁ।
2: ধুন্দুলি ক'লো, দীঘলীয়াটো না?
3: দীঘলীয়াটো তিয়হ দিছোঁ, জেং দিছোঁ আৰু, তাতে
2: জেঙতে মানে
3: জেঙত ভাল লাগে আৰু।
2: তেতিয়া মানে সেই তাৰপৰা আপোনালোকে মানে ছিগিবলৈ সহজ?
3: ছিগিবলৈ সহজ হয়।
2: ঘৰত বাঁহ আছে আৰু?
3: আছে, বাঁহ আছে, সব আছে আমাৰ ঘৰত।
2: জেঙতে
3: আপোনালোকে?
2: হয় হয়। কিমান দিন লাগে এতিয়া ধৰক তিয়হ হওক বা লেচেৰা মাহ, ভেন্দি, এইবোৰ আপুনি কেনেদৰে কৰে, মানে কিমান দিনৰ মূৰত ছিঙিবৰ হয়, বা বেমাৰ আজাৰ হ'লে কি কৰে?
3: হেৰি বেছি নালাগে, গুটি দিয়া এমাহৰ পিছত লাগে হয়, ফুল ফুলে লাগে, এয়া তিয়হ আৰু জিকা আৰু হেৰি এইবিলাক এমাহৰ পিছত লাগে। আৰু পোক পৰুৱা অকণ পোকে হোৱা যেন লাগিলেও মেডিচিন আনো, সেইটো স্প্ৰে কৰি দিওঁ, ঘৰতে মেচিন আছে, আনি লৈছোঁ, লৈ পেলাই সেই মেচিনে হয় স্প্ৰে কৰি দিলে বস্তুটো ভাল হৈ যায়, পোকটো মৰি যায়।
2: তাৰপিছতে ছিগিব কিমান দিন লাগে ফল ধৰালৈকে, পইণ্টত ফলে?
3: ভেন্দিটো আৰু সোনকালে হয়, মানে
2: বেছি
3: ফুল ফুলে চাপৰতে, মানে সপ্তাহত মানে ছিগিব হয় আৰু, সপ্তাহৰ দুদিন তিনিদিনৰ মূৰে মূৰে ছিগিব হয় আৰু ভেন্দিটো।
2: আৰু আপুনি কচু খেতি কৰাৰ কথা কৈছিল, কি কচু আছিল?
3: মই মিকি কৰিছোঁ,
2: যিটো
3: মানে পাঁচমুখীয়া যে কচুটো যে, সেইটো কচু, সেইটো কচু মানে এয়া বজাৰৰ পৰা কিনিয়ে আনোতে মানে এয়া মুখখন কাটি কাটি ৰাখি পেলাই সেইটো মানে ৰুই ৰুই থৈ দিওঁ, সেইটোৰ পৰা মানে ডাঙৰ হৈ হৈ গৈ মানে এতিয়া বহুতখিনি হৈ গৈছে মানে। ধুনীয়া মানে গুৰিত মাটি চপাই নিদিলেও মানে বস্তুটো অকণমান উঠি অহাৰ লগে লগে বস্তুটো ভাঙি দিব ভাগি দিলে মানে বস্তুটো ডাঙৰ হয় আৰু মানে কেইবাখন মুখৰ হৈ যায়, ডাঙৰ হৈ যায়। হয় হয়,
2: ফাস্টমুখীয়া সোৱাদযুক্ত
3: ধুনীয়া সোৱাদ।
2: এইবিলাক আপুনি বিক্ৰী নকৰে?
3: নকৰোঁ, এনেই খাওঁ মানে, আহিলে ওচৰ চুবুৰীয়া ভগাই যি দিওঁ ঘৰতে খাওঁ সেইটোৱে।
2: আৰু মৰিচা আছিলে?
3: মৰিচা আছে।
2: মৰিচা কেনেকৈ কৰিছিলে?
3: মৰিচা গুটি আনিছিলোঁ, গুটি আনি সিঁচি দিছিলোঁ, তাৰপৰা তেনেকৈ হৈছে আৰু। আৰু সেই গুটিটো পোৱাত কৰি থৈ দিওঁ, থৈ দি পেলাই ৰ'দত দি থৈ দি পেলাই আকৌ তেনেকৈ সিঁচি দিওঁ চিজন লৈ পেলাই।
2: তাৰপিছত আকৌ গৰু ছাগলীৰ কথাও কৈছিলে?
3: অঁ, গৰু ছাগলী
2: আছে,
3: হাঁহ কুকুৰা আছে।
2: এতিয়া গৰু ছাগলী মানে কিমানজনী গৰু আছে?
3: গৰু গাই গৰু দুজনী আছে আৰু মতা গৰু পোৱালি এটা আছে, আৰু ছাগলী দুজনী আছে, মাইকী ছাগলী এজনী, মতা এটা আছে।
2: আৰু
3: পোৱালি ছাগলীজনী পোৱালি দিয়া নাই, এইটো ডাঙৰ হৈছে আৰু তাই এতিয়া গাভিনী পৰিছে ছাগলীজনী। তাৰপিছত হাঁহ আছে মোৰ পাঁচজনী দহজনী মানে আছিলে, মানে এতিয়া বাৰিষা ছিজনটো মানে এইফালে সেইফালে গৈ গৈ গৈ থাকে, কিবা খাই দিয়ে গম নাপাওঁ, এতিয়া পাঁচজনী আছেগৈ আৰু।
2: পাঁচজনী
3: হয়।
2: গাখীৰ?
3: গাখীৰ আছে,
2: দিয়ে ন?
3: অঁ, গাখীৰ দিয়ে।
2: তাৰপিছতে পোৱালিবিলাক বিক্ৰী কৰে?
3: আছে আছে, পিছফালে পুখুৰী এটা আছে, তাতে তেনেকে সুবিধা। আৰু গাঁৱলীয়া মানুহ যেতিয়া চবতে চৰি কৰি থাকিব পাৰে আৰু,
2: খাব পাৰে, পথাৰো আছে,
3: আছে আছে
2: আছে
3: আছে।
2: তেনেকে আপুনি মানে এবিলাক কাম কৰি আছে? পিঠা বনাব নে
3: নবনাও?
2: কি কি পিঠা বনাও? বিহু সময়ত বেছি
3: বনাও? বনাও, তেল পিঠা বনাও, তিল পিঠা বনাও, লাডু বনাও, তেনেকে বনাও আৰু বিধে বিধে। কৰোঁ, আগতে মানে বুজিছিলোঁ, এতিয়া মানে অলপ অসুবিধাৰ কাৰণে মানে শালখন পতা নাই আৰু। আগতে মানে বুজিছিলোঁ কাপোৰ, মেখেলা চাদৰ, গামোচা, তেনেকে এতিয়া মানে আৰু আকৌ বব লাগিব এতিয়া আকৌ।
2: ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আকৌ এনেদৰে কেতিয়াবা লগ পাম। আজিৰ কথা বতৰা তেনেহ'লে ইমানতে সামৰিছোঁ, নমস্কাৰ।
3: ঠিক আছে, নমস্কাৰ।
1: আজিৰ কৃষক মৰমী দেৱীৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনো আহক আমাৰ পৰৱৰ্তী অনুষ্ঠানসূচী সম্পৰ্কে।

আজি সন্ধিয়া 7:05 এটি বৃন্দগীত শুনিবলৈ পাব। সন্ধিয়া 7:10 ভাৰত চৰকাৰৰ 12 বৰ্ষপূৰ্তি উপলক্ষে এক বিশেষ অনাতাঁৰ কাৰ্যসূচীৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুৰ লহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় আজি সন্ধিয়া 7:45।

ৰাইজৰ পদূলিত আকাশবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব আজি সন্ধিয়া 8:02। এই অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনঘাটৰ গাঁৱৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। ৮:45 সমাচাৰ সন্ধ্যা 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। আজি নিশা 9:15 কেইটিমান পুৰণি অসমীয়া গীত শুনিবলৈ পাব। আয়তী এই অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় আজি নিশা 9:30, নিশা 10:00 লৈকে অন্ত পৰিব আমাৰ আজিৰ অনুষ্ঠানসমূহ।

এয়া আকাশবাণী নগাঁও খন্তেক পিছতে 6:45 বজাত সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: ৰূপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলো। মই দেখি আচৰিত হৈ গলো যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলো এতিয়া আৰু লগাবই লাগিব।
3: PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাট বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: কমিশন আমাৰ 1994ৰ পৰাই আছিল আৰু তাৰপিছত আমাৰ সেইখিনি আছিল আমাৰ ব্যুৰোক্ৰেট কমিশনৰ চেয়াৰপাৰ্চনজন আমাৰ IAS অফিচাৰক দিয়া আছিল। কিন্তু আমাৰ 2022ত আমাৰ এইটো অৰ্গেনাইজেশ্যন থকা মানুহ যে OBC কমিউনিটিত বিলং কৰা মানুহ আমি ইয়াত কমিশন আমাৰ চৰকাৰে ইয়াত এটা ব্যৱস্থা কৰে আৰু ইয়াৰ ব্যৱস্থাৰ মূল কাৰণটো হ'ল OBC কমিউনিটিৰ মানুহ যেতিয়া ইয়াতে কমিশনটোত থাকিব OBCসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই কমিশনে কাম কৰিব। কমিশনৰ কাম হ'ল যে OBC ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অবজাৰ্ভেশ্যন কৰা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ OBC কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাক বিচাৰে আৰু তেতিয়া আমাৰ কমিশনে এই কমিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যম দি তেখেতসকলে
0: স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত রাজ্যৰ প্রসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসাসেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুআই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচী ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়মসন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰোটা ভাইৰাছ প্ৰতিষেধক গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। ওদালগুৰিতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তই সকলো ৰাইজক ডায়েৰিয়া ৰোগ সন্দৰ্ভত সজাগ হবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে ORS বিতৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
3: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন JE পজিটিভ, এনে আমাৰ একিউট এনকেফেলাইটিছ চিনড্ৰম বুলি এটা আছে লগত, JE লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। JE পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত CSF খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3জন ৰোগী, 4জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5জনৰ মৃত্যু হৈছিল।
2: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600 লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰাৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। মৰিগাঁৱতো সুস্থ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডিফুটো আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত 19 আৰু 21 জুনত যোগ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী 3গৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতি পথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজাৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনী VCDCত এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 গ'লত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
4: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
5: TLI है ना?
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: নিউজ অন AIR মোবাইল এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ কাইলৈৰ অনুষ্ঠান সূচী সম্পৰ্কে। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:50। পুৱা 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। আমাৰ স্বাস্থ্য এই অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 6:30। সুপ্ৰভাত। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 7:15।

মূৰ্চনা। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 7:30 বজাত। পুৱা 8 বজাৰ পৰা 9:20 বজালৈ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। পুৱা 9:20 বজাত বিজয় কোঁৱৰৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিবলৈ পাব। হাতহৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 9:30 বজাত।

সৌজন্যমূলক সাহিত্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 10 বজাত। তাৰপিছতে কেইটিমান গীত শুনিবলৈ পাব। দিনৰ 11 বজাৰ পৰা বিয়লি 4:29 বজালৈ ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ আগবঢ়োৱা হ'ব কাইলৈ বিয়লি 4:30 বজাত। আমৈ এই অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ সন্ধিয়া 5:25। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। কৃষক বাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব কাইলৈ সন্ধিয়া 6:10।

কাইলৈ সন্ধিয়া 7 বজাত ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত হোৱা ক্ৰিকেট খেলখনৰ পোনপটীয়া চলন্ত বিৱৰণী আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

কাইলৈ সন্ধিয়া 7:10 ভাৰত চৰকাৰৰ 12 বৰ্ষপূৰ্তি উপলক্ষে এক বিশেষ অনাতাঁৰ কাৰ্যসূচী আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

কাইলৈ নিশা 7:45 পৰা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত হোৱা ক্ৰিকেট খেলৰ পোনপটীয়া চলন্ত বিৱৰণী আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী নগাঁও। এতিয়া শুনো আহক এটি বৃন্দগীত। গীতৰ কথা চিদানন্দ দেৱগোস্বামীৰ।

শ্ৰোতাসকলে ইমান পৰে চিদানন্দ দেৱগোস্বামীৰ ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 7:10 ভাৰত চৰকাৰৰ 12 বৰ্ষপূৰ্তি উপলক্ষে এক বিশেষ অনাতাঁৰ কাৰ্যসূচী আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এফএম এন্টাৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

वक्त जैसे ठहर गया है यहीं, हर तरफ एक अजब उदास।

শ্ৰোতাসকলে ইমান পৰে সুৰলহৰি অনুষ্ঠানত বি আৰ চোপ্ৰা প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ৱাগৱান ভুলছবিৰ দুটিমান গীত শুনিলে। গীতৰ কথা আছিল সমীৰৰ, সংগীতেৰে সজাইছিল আদেশ শ্ৰীবাস্তৱেয়ে।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈ আৰু তেজপুৰত পাইপযোগে প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা NEET 2026ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 22 জুন পৰ্যন্ত টেলিগ্ৰাম নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰ পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত আৰু গৰীব কল্যাণৰ প্ৰচেষ্টাৰ উৎসৰ্গিত 12 বছৰীয়া কাৰ্যকাল পূৰ্তি উপলক্ষে আয়োজিত পষেকীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি যোৰহাট জিলাত কৃষি কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগেলৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

এফএম ইণ্ডিয়াৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ ক্ষেত্ৰভিত্তিক এটি অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ ৰাইজৰ পদূলিত আকাশবাণী। আপোনালোকৰ প্ৰিয় অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী এই সাপ্তাহিক অনুষ্ঠানত আজি আছে মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনখাট গাঁৱৰ কথা বতৰা। শ্ৰোতাসকল, আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা উপস্থিত হৈছিলোঁগৈ জাজৰিৰ ফুকনখাট গাঁৱত, আৰু এই গাঁৱৰ শিক্ষা ব্যৱস্থা, যাতায়াত, স্বাস্থ্যকে ধৰি বিভিন্ন দিশৰ বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ এই গাঁৱৰ এজন বিশিষ্ট ব্যক্তি, ফটিক বৰাক।
1: শ্ৰী ফটিক বৰা,
0: প্ৰথমে কওকচোন, ইয়াত খোৱা পানী জলজীৱন মিছন নে কেনেকুৱা পানী?
1: নাই, ইয়াত আমাৰ জলজীৱন মিছন এতিয়ালৈকে হোৱা নাই, লাইন অহা নাই, কিন্তু এনেই দমকল এই চলি আছে। এনেই পানীটো আমাৰ ইয়াত যথেষ্ট ভালেই বাৰু, যদিও দমকল ভালেই।
0: শ্ৰোতাসকল, আমি গম পালোঁ যে এই অঞ্চলত যে জলজীৱন মিছনৰ কোনো পানীৰ সুব্যৱস্থা হোৱা নাই, ঘৰে ঘৰে থকা দমকল কল কুঁৱাৰ পৰাই পানী তেখেতসকলে খায়। পানীটো কিমান আইৰণযুক্ত বা কিমান ভাল?
1: যদিও কলৰ পৰা লোৱা হয়, আইৰণ খুব কম আমাৰ ইয়াত, আইৰণ খুবেই কম, যথেষ্ট ভাল পানী ওলায় আমাৰ ইয়াত। জলজীৱন মিছন ইয়াতে হৈছে এটা কেন্দ্ৰ মূলান গামৰতে, কিন্তু লাইনটো আমাৰ ইয়াত পোৱাহি নাই, গতিকে যোগাযোগটো হোৱাগৈ নাই এতিয়ালৈকে। চিকিৎসাৰ কাৰণে আমাৰ ধৰক ওচৰৰ এই দলংঘাট আদৰ্শ এখন মেডিকেল আছে, তালৈও যায়, আৰু নগাঁও যায়। বিশেষ আমাৰ নগাঁও, যদিও মৰিগাঁও পাৰ্ট, আমাৰ নগাঁও ওচৰ হয়, সেইকাৰণে নগাঁৱৰ লগত আমাৰ চিভিলৰ লগত যোগাযোগ বা নাৰ্ছিংহোমৰ লগত যোগাযোগ চলি থাকে।
0: হয়, আপোনাৰ মৰিগাঁও জিলাত পৰে?
1: মৰিগাঁও জিলাত আমাৰ সীমামূৰীয়া
0: অঞ্চল, আৰু ভোট দিবলৈ হ'লে মৰিগাঁও
1: সমষ্টিত পৰে।
0: হয়,
1: আমি মৰিগাঁও সমষ্টিৰ অন্তৰ্গত হৈছোঁ। আগতে আমাৰ বৰদোৱা সমষ্টি আছিলে, পঞ্চায়ত আমাৰ এইটো গোপালঘাট বৰ্তমান, আগৰ হ'লে আমাৰ পাঘালি আছিলে।
0: আৰু ইয়াতে পথ যোগাযোগ কওকচোন, যাতায়াতৰ কাৰণে যান বাহন কি আছে?
1: যান বাহন কাৰণে ধৰক টেম্পুৱে চলে মেক্সিমাম আজিকালি, বা ই ৰিক্সা চলে, আৰু নিজৰ নিজৰ গাড়ীও আছে, গাড়ী লৈ লৈও তেখেতসকল যায়, যোগাযোগ চলি অহা যোৱা চলি থাকে।
0: আৰু ইয়াতে বিদ্যালয় কেনেকুৱা? এতিয়া অংগনবাড়ী কেন্দ্ৰ থাকে?
1: অংগনবাড়ী কেন্দ্ৰ আছে এটা, অংগনবাড়ী কেন্দ্ৰৰ সভাপতি মই বৰ্তমান। কেন্দ্ৰটো ধুনীয়া চলিছে, আপোনালোকে ব্লকত খবৰ ল'লে গম পাব, আমাৰতো এক নম্বৰ হৈ আছে।
0: আপুনি খুবেই ভাল লাগিলে যে আপুনি অংগনবাড়ী কেন্দ্ৰৰ লগত জড়িত, তাত শিশুসকলৰ কথা থাকে, গৰ্ভৱতী, প্ৰসূতি, কিশোৰীসকলৰ কথা থাকে, গোটেইখিনি আপুনি কেনেদৰে পৰিচালনা কৰে, আপোনাৰ অৰিহণাটো কিমান বুলি ক'ব?
1: আমাৰ অৰিহণা মানে যিটো আমাৰ খাদ্য আহে শিশুটিৰ কাৰণে বা গৰ্ভৱতী মহিলাৰ কাৰণে, আমাৰ অংগনবাড়ী কেন্দ্ৰৰ যিগৰাকী কৰ্মী তেওঁ বৰ সুন্দৰকৈ চলাই আছে, আৰু তেনেকুৱা কিবা হেৰি থাকিলে আমাক জনায়, আমি গৈ সেই বিষয়ে আলোচনা কৰি কোনো একো হেৰি নোহোৱাকৈ আমি বিতৰণবিলাক কৰি আছোঁ, আৰু সুন্দৰকৈ চলি আছে।
0: আৰু কেতিয়াবা কণ কণ শিশুসকল নগ'লে এই ক্ষেত্ৰত আপুনি
1: কেনেকুৱাতে? আমাৰ কৰ্মীগৰাকী যথেষ্ট সচেতন, তেখেতসকলৰ ঘৰলৈ গৈ বা প্ৰতিটো খবৰ দায়ে দায়ে তেওঁ কৰি থাকে কামটো, সেইপিনৰ পৰা তেওঁক ধন্যবাদ দিব লাগিব।
0: হয়, অংগনবাড়ী কেন্দ্ৰত আপুনি যিহেতু তাৰ লগত জড়িত, গতিকে মাজে মাজে সভা সমিতি পাতি বা খবৰ লৈ থকা কি হৈছে কি নাই হোৱা
1: সেইবিলাক চলি থাকে। আমাৰ ইয়াৰ মানুহখিনি যথেষ্ট সচেতন এই ক্ষেত্ৰত, গতিকে ধুনীয়া চলি থাকে। খালি এতিয়া অলপ দিন আমাৰ এটা অসুবিধা হৈছে, প্ৰায় ছমাহমান নতুনকৈ কেন্দ্ৰ এটা, আমাৰ আদৰ্শ কেন্দ্ৰ এটা হৈছে, পুৰণা ঘৰটো ভাঙি এই নতুনকৈ কেন্দ্ৰটো বনাই আছে, সেইকাৰণে কিছু এই ছমাহমান অকণ অসুবিধা এটা হৈ আছে। ঘৰটো হ'লে নিশ্চয় আকৌ ভাল হ'ব, ঘৰটো সম্পূৰ্ণ হ'লেই।
0: এই আৰু এটা কথা থাকে যে অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়
1: আমাৰ ইয়াৰ আগতে আছিলে এখন বিদ্যালয়, উত্তৰজাতি প্ৰাথমিক বিদ্যালয়, কিন্তু ছাত্ৰ ছাত্ৰী কম হোৱাৰ কাৰণে এই বিদ্যালয়খন আমাৰ ওচৰৰ পূব বৰিগাঁও বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীখিনি মানে 5-6জনমান থাকিলগৈ, সেইকাৰণে এমালগেশ্যন কৰি দিলে,
0: দুখন মিলাই এখন
1: এখন কৰি দিলে। হয় হয়, আমাৰ গাৰ্জেনবিলাক কনচি আছে, ক'ৰবাত 2-4 আছে, এনেই স্কুললৈ যোৱাসকল যায়েই, আৰু বিশেষকৈ প্ৰাইভেটতো বহুত ল'ৰা ছোৱালীয়ে পঢ়ে, গতিকে মাক বাপেক এতিয়া বৰ্তমান যিহেতু সচেতন, প্ৰত্যেক মাক বাপেকে এই সম্পৰ্কে মানে ভাল ব্যৱস্থা লৈ আছে।
0: হয়, আৰু আমিও কেতিয়াবা নিজেও কাষতে থকা পৰিয়ালটিক আমি সজাগ কৰিব
1: পাৰোঁ। হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হ তেওঁলোকৰ নিজৰ সন্তানৰ শিক্ষাৰ কাৰণে যথেষ্ট এটা হেৰি কৰে। আগৰ এইখন গাঁৱৰ আগত নাম আছে, আমাৰ বহুত ইয়াৰ পৰা ভাল ভাল মানুহ ওলাই গৈছে এইখন গাঁৱৰ পৰাই, তেনেকুৱা আছে আছে হয়।
0: আৰু ইয়াতে খেতিৰ ক্ষেত্ৰত এই অঞ্চলটোত কি কি খেতি বেছিকৈ হয়?
1: খেতি ধৰক আপোনাৰ শালি খেতি, মৰা খেতি, মাকৈ, তাৰপিছত আলু খেতি, এইবিলাক খেতিয়ে জেনেৰেলি কৰে। শাক চব্জিবিলাকো কৰে কিছু কিছু,
0: আৰু সুন্দৰকৈ পাণ তামোল আমি
1: তামোলবিলাক আছে। কিন্তু আজিকালি এটা সমস্যা হৈছে, কেৰ্কেটৰ পৰা আমাৰ আজিকালি তামোলৰ হেৰিটো ৰাখিবলৈ বহুত অসুবিধা, নাৰিকল তামোল অসুবিধা হৈছে। আৰু বাকী ফল অহা গছবিলাকো আজিকালি অসুবিধা হৈছে, বান্দৰৰ পৰা একো শিকিব পৰা নাই এই ক্ষেত্ৰত।
0: আৰু যিহেতু বনাঞ্চলসমূহ কমি আহিছে, ইও এটা কাৰণ,
1: ইও এটা কাৰণ। আৰু আপোনাৰ
0: তেওঁলোকে
1: মানুহৰ কাষত, আৰু দ্বিতীয়তে যিমানটো মানে ধৰক বংশবৃদ্ধি হৈছে, সিও এটা কাৰণ বুলি মই ভাবোঁ। কাৰণ প্ৰথম ইয়াতে বান্দৰ কেইটামান আছিলে, এতিয়াতো বহুত বান্দৰ হৈ গৈছে তেওঁলোকৰ বংশবৃদ্ধি হৈ, তেনেকৈ এটা সমস্যা হৈছে বুলি ভাবোঁ মই।
0: আৰু ইয়াতে আপোনালোকৰ দিৱস কেনেকৈ পাতে? ধৰক ৰাভা দিৱস, শিল্পী দিৱস, বিষ্ণুপ্ৰসাদ ৰাভা,
1: আমাৰ ইয়াতে ৰাভা দিৱসটোৱে পাতে, শিল্পী দিৱসো পাতে, অনুষ্ঠিতভাৱে পাতে, তাৰপিছতে আপোনাৰ বহাগ বিহু আপোনাৰ উদযাপন কৰে। ঠিক তেনেকৈ ভাদ মাহত শংকৰ মাধৱৰ গুৰুজনাৰ তিথিকেইটা কৰে, এইখিনিও চবেই আমাৰ গাঁওখনত চলি থাকে।
0: হয়, বাৰু মই শেষত এটা প্ৰশ্ন সুধিব খুজিছোঁ। আজিকালি গাঁৱে চহৰে নগৰে এই ড্ৰাগছৰ সমস্যা বহুত দেখা পোৱা যায়, এই গাঁৱত এই প্ৰভাৱটো কেনেকুৱা?
1: এতিয়া
0: প্ৰভাৱটো নপৰিবলৈ কি কৰে?
1: মাজতে এই সম্পৰ্কত দুই চাৰি ল'ৰা আমাৰ গাঁৱত আছিলে, কিন্তু এতিয়া লাহে লাহে এইটো নাইকিয়া হৈছে। আৰু আমাৰ গাঁওবিলাকত জেনেৰেলি পেকেট জাতীয় এইটো খুব প্ৰচলন হৈছিলে, কিন্তু ইতিমধ্যে এই বস্তুটো বহুতখিনি কমি গৈছে, অলৰেডি সজাগতা এটা আহিছে,
0: সজাগতা বৰ দৰকাৰ।
1: হয় হয়, আৰু মদ্যপান কৰা মানুহ আছিলে, এতিয়া যথেষ্ট কমিছে, ৰাইজে বুজি পাইছে যে এইটো বাৰু ঘৰ ধ্বংস, নিজৰ স্বাস্থ্য ক্ষতি, সন্মান ক্ষতি, পইচা ক্ষতি।
0: এই ক্ষেত্ৰত আপুনি অংগনবাড়ী কেন্দ্ৰৰ লগত জড়িত আশাকৰ্মী, শিক্ষক, এই ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বুজাব পাৰে?
1: হয়, এই সম্পৰ্কে আমাৰ আগতে যেতিয়া ড্ৰাগছৰ প্ৰচলনটো অকণমান হৈছিলে, তেতিয়া আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গোটেইখিনি গোট খাই ঘৰে ঘৰে গৈ সজাগতা এটা আমি আনিছিলোঁ। এতিয়া কমি যোৱাত এই বস্তুটো বৰ্তমান এতিয়া হোৱা নাই বাৰু।
0: হয়, আৰু যাতে নহওক আগলৈ,
1: হয় হয় হয়,
0: সেইটো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। হয় হয়, পৰিৱেশ দিৱস পালন কৰিব লাগিব, বা গছপুলি ৰুব লাগিব, বা ড্ৰাগছৰ প্ৰভাৱ যাতে নপৰে, সকলো যাতে ঠিকে থাকে থাকে, নহয় জানো?
1: মানে কি, আমাৰ এটা গোষ্ঠী আছে অংকন গোষ্ঠী বুলি, এই অংকন গোষ্ঠীৰ প্ৰথম কথাটোৱে হ'ল কি, আমি গছপুলি লগাওঁ, বিশ্ব পৰিৱেশৰ দিনাখনো আমি গছপুলি লগাইছোঁ। আৰু এনেও আমাৰ অংকন গোষ্ঠী নামত বিভিন্ন অঞ্চলত তিনিমুনি চাৰিমুনিত বিশেষ বিশেষ মানুহৰ নামত, আমাৰ অঞ্চল উজ্জ্বল কৰা কিছু মানুহৰ নামত আমি গছপুলি এটা এটা ৰোপণ কৰি আছোঁ আমাৰ অংকন গোষ্ঠীৰ ফালৰ পৰা। আৰু গাঁৱে ভূঞেও আমি গছপুলি সোণাইপাৰত ৰুইছোঁ, দলংঘাটত ৰুইছোঁ, এনেকৈ বিভিন্ন জেগাত এইবিলাক আমি বিশেষ মানুহৰ নামত ৰুওঁ আমি।

0: এই ফুকনখাত গাঁৱতে আছে এটি অংকুৰণ গোষ্ঠী। এই গোষ্ঠীৰ জৰিয়তে গাঁৱৰ উন্নয়নমূলক বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। এই প্ৰসংগত এই গাঁৱৰ এজন বিশিষ্ট ব্যক্তি মৃণাল বৰুৱাই আকাশবাণীক এইদৰে কয়।
1: হয় হয়, নমস্কাৰ, মোৰ নাম মৃণাল বৰুৱা। আমাৰ এই গাঁওখনত অংকুৰণ গোষ্ঠী নামেৰে এটি গোষ্ঠী আছে। এই গোষ্ঠীটোৰ জৰিয়তে আমি এই অঞ্চলৰ বিশেষকৈ শিশুসকলৰ বিভিন্ন দিশত উন্নয়নৰ কাৰণে তেওঁলোকৰ বৌদ্ধিক, হয় হয়, বৌদ্ধিক, সাংস্কৃতিক ইত্যাদি সকলো দিশতে তেওঁলোকক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ যিবিলাক গতানুগতিক উৎসৱ, ধৰক বিহু উৎসৱ, ৰাস উৎসৱ, গোষ্ঠীৰ জৰিয়তে ইয়াত সেইসমূহো পালন কৰা হয়। আমাৰ কৃষ্টি সংস্কৃতি চৰ্চা হয় আৰু ল'ৰা ছোৱালীবিলাকক আমি বিভিন্ন দিশত নাটকৰ কৰ্মশালা, বিহু কৰ্মশালা ইত্যাদি প্ৰতি বছৰে অনুষ্ঠিত কৰি তেওঁলোকক এই দিশতো আমি আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ।
0: হয়, এইবাৰ পৰিৱেশ দিৱসত আপোনালোকে গছপুলি ৰোপণ,
1: হয় হয় হয় হয়, এইবাৰ পৰিৱেশ দিৱসত আমি এই অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা স্থানত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইবাৰ আমি এটা থিম এটা গ্ৰহণ কৰিছোঁ, বিশেষকৈ আমাৰ এই অঞ্চলৰ যিসকল প্ৰয়াত স্বনামধন্য লোক, প্ৰয়াত লোকসকলৰ স্মৃতিত আমি একো একোটা গছপুলি ৰোপণ কৰিছোঁ আমাৰ ৰাজহুৱা অনুষ্ঠানবিলাকত বা তেনেকুৱা অব্যৱহৃত যিবিলাক মুকলি ঠাই আছে তেনেকুৱা ঠাইত আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।
0: হয়, আৰু কওকচোন, দুই এজন বিশিষ্ট ব্যক্তিৰ নাম আমাৰ শ্ৰোতাসকলে গম পাব, শিক্ষকে হওক বা স্বাধীনতা সংগ্ৰামীয়ে।
1: হয় হয়, আমি আমাৰ এই অঞ্চলৰ কেইবাগৰাকীও প্ৰয়াত ব্যক্তি, আমাৰ এগৰাকী সত্ৰাধিকাৰ প্ৰয়াত শ্ৰী আমাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰো তেখেত সম্পাদক আছিল প্ৰয়াত ৰাধিকা মোহন মহন্তদেৱ, তেখেতৰ নামতো আমি বৃক্ষৰোপণ কৰিছোঁ। তাৰপিছতে আমাৰ এই গাঁৱৰে এগৰাকী অতি সমাজকৰ্মী ব্যক্তি, সকলো দিশতে আগবঢ়া, সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে, প্ৰয়াত দুৰ্গাধৰ কাকতি, সমাজকৰ্মী প্ৰয়াত পূৰ্ণানন্দ দুৱৰা, নীৰজা ফুকন ইত্যাদিৰ নামত আমি একো একোটি গছপুলি ৰোপণ কৰি সেইবিলাক যত্ন সহকাৰে আমি তাক ডাঙৰ দীঘল কৰিবলৈ যত্ন কৰিছোঁ।
0: হয়, যাতে শিশুসকলে দেখি সেই আদৰ্শ ল'ব পাৰে।
1: হয় হয়, আমি আশা ৰাখিছোঁ। আৰু পুলিটো ৰোপণ কৰাৰ সময়ত আমি এই শিশুসকলৰ জৰিয়তে ৰোপণ কৰাইছোঁ, তেওঁলোকক সেইটো এটা মেছেজো দিব বিচাৰিছোঁ। আমি যোগাৰ পাতিখিনি কৰি দিছোঁ, কিন্তু এই অঞ্চলৰ শিশুসকলক লৈয়ে আমি সেই তেনেধৰণৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ।
0: হয়, আৰু নাট ভাওনা কি কৰে?
1: নাট ভাওনা আপোনাৰ বছৰেকতো আমাৰ নাট ভাওনা হয়ে, শিশু নাট আমি অনুষ্ঠিত কৰিছোঁ। শিশু নাটক ইয়াত শিশুসকলক লৈ বিভিন্ন সাধুকথাৰ ওপৰত বা বিজ্ঞান ভিত্তিত এনেকুৱা কিছু মেছেজধৰ্মী নাটক তেওঁলোকৰ জৰিয়তে ইয়াত আমি মঞ্চস্থ কৰাৰ বা তেওঁলোকক শিকোৱাৰ ব্যৱস্থা কৰিছোঁ।
0: আৰু তাৰ লগতে এইবাৰ আপোনালোকে ৰাভা দিৱস কি কৰিছে?
1: ৰাভা দিৱসত আমি এইবাৰ বৰ বেছি আয়োজন কৰা নাই। ৰাভা দিৱসত এইবাৰ আমি শিশুসকলৰ মাজত কুইজ প্ৰতিযোগিতা এখনৰহে আয়োজন কৰিছোঁ।
0: টকাৰো কথা?
1: হয় হয় হয় হয়, আমি কুইজ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবৰ কাৰণেহে আমি প্ৰচেষ্টা লৈছোঁ।
0: হয়, আৰু গাঁওসমূহত পুথিভঁৰালৰ কি আছে আপোনালোকৰ?
1: আমাৰ গোষ্ঠীৰ এটি পুথিভঁৰাল আছে, তাত কিছু পুথি আছে। আৰু আজিকালি পুথি পঢ়াৰ প্ৰতি মানুহৰ সমাজত আগ্ৰহটো বৰ কমি গৈছে,
0: বঢ়াব লাগিব।
1: হয় হয়, তাৰ কাৰণেও আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ যাতে পুথি পঢ়াৰ বা পুথি
0: বা কাৰোবাৰ ঘৰত এনেই থকা কিতাপখিনিও নি তাত দিব।
1: হয় হয়, আমি তেনেকৈ সংগ্ৰহ কৰিছোঁ কৰিছোঁ
0: পুৰণি বাতৰি কাকতো আমাৰ সংগ্ৰহত থাকিব পাৰে।
1: হয় হয়
0: হয়, নহয় জানো?
1: হয় হয়,
0: তেনেকুৱা এটা কথা থাকে। আমি অলপ আগতে কথা পাতি গম পাইছিলোঁ, গাঁৱত আজিকালি গাঁওসমূহতো গাঁৱত দেখা পোৱা যায় যে ড্ৰাগছ আসক্ত ব্যক্তিক ৰাখিবৰ কাৰণে ৰিহেবিলিটেশ্যন চেণ্টাৰো ৰাখিছে, কিন্তু তেনেকুৱা যাতে নহওক।
1: হয় হয় হয়, আমি সকলোৱে আশা কৰোঁ। কিছু কিছু এতিয়া সমাজৰ যিটো বিশৃংখলতা, সমাজৰ অৱক্ষয়, এইবিলাকে আমাৰ গাঁওবিলাককো চুই গৈছে, নগৰৰ লগতে গাঁওবিলাককো চুই গৈছে। তাৰ কাৰণে আমি পাৰ্য মানে সমাজখনক বচাই ৰাখিবৰ কাৰণে শিশুসকলক যদি আমি সৰুৰে পৰাই তেওঁলোকৰ বৌদ্ধিক বিকাশ বা আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ আমি আশা ৰাখিছোঁ তেনেক্ষেত্ৰত আমি ইয়াৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম।
0: আৰু গাঁৱৰ নেতৃস্থানীয় ব্যক্তিৰ যথেষ্ট ভূমিকা থাকে যাতে তেওঁ ওলাই যোৱাৰ লগে লগে যাতে তেখেতক শ্ৰদ্ধা ভক্তি কৰে বা কোনোবা হয়তো নকৰিবলগীয়া কামটো কৰিবলৈ গৈও ভাবি পেলাই উভতি আহে, সেইটো দৰকাৰ হয়।
1: হয় হয় হয়, সেই আমি ইয়াৰ জৰিয়তে গোষ্ঠীৰ জৰিয়তে সেইসমূহ কথাও আলোচনা কৰা হয় বা তেওঁলোকক ইয়াৰ শিক্ষা দিবৰ কাৰণে যত্ন কৰা হয়।
0: আমি সকলো শিক্ষা দিব লাগিব, পৰিয়াল পৰিকল্পনা শিক্ষাও আমি তাত দিব পাৰোঁ। জনসংখ্যা বৃদ্ধি হ'লে কি হয় বা আমাৰ দেশত আজিকালি চাকৰিৰ সমস্যা, কেনেকৈ আমি কৰ্মমুখী হ'ব পাৰোঁ, কৃষি কৰিব পাৰোঁ, জীৱিকা অৰ্জন কৰিব পাৰোঁ বিভিন্ন দিশৰে, এইবিলাকৰো কেতিয়াবা আমি কাউন্সিলিং কৰা। ধৰক এতিয়া 14 জুন ৰক্তদাতা দিৱস, 1 অক্টোবৰ ৰক্তদান দিৱস, এইবিলাকো আমাৰ মাজত অতি শীঘ্ৰেই আহিবৰ হ'ল, নহয়
1: হয় হয়।

0: নিশ্চয় নিশ্চয় এইবোৰ আহিব হ'ল মানে কিছু কিছু জেগাত আহিছেও আমিও এই সম্পৰ্কে যিমান দূৰ পাৰি সভা সমিতিৰ জৰিয়তে সজাগতা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ।
1: আপোনালোকৰ ইয়াতেতো বজাৰ আছে, দলংঘাট বজাৰ?
0: হয় হয়, দলংঘাট বজাৰ আছে।
1: গতিকে বহু দূৰলৈও যাব
0: নালাগে? নালাগে, বজাৰৰ কাৰণে আমাৰ বৰ বেছি বহুত দূৰ যাব নালাগে, ওচৰতে দলংঘাট বজাৰ আছে। বস্তু কিনা বেচাৰ ক্ষেত্ৰত আমাৰ মানুহখিনি সেইটো অতি সুবিধাজনকভাৱে বজাৰখনে আমাক বহু ক্ষেত্ৰত সহায় কৰিছে।
1: আৰু পৰিৱেশ সুস্থিৰ ৰাখিবলৈ আমি গাঁওখন জীয়াই ৰাখিবই লাগিব। গাঁৱতেই পৰিৱেশৰ এটা ভাল বাতাৱৰণ থাকে, যাতে ইয়াতে গছ আছে, গছ থাকিলে আমি অক্সিজেন পাওঁ। গাঁৱৰ মানুহে বিনামূলীয়াকৈ গছ সংৰক্ষণ কৰিয়ে আছে, নহয় জানো? গাঁৱৰ যি ঐতিহ্য, এই ঐতিহ্য যাতে বৰ্তি থাকে, নহয় জানো? আমি যিকোনো ক্ষেত্ৰতে যাতে আমি গাঁৱৰ পৰাই নাট ভাওনা গাঁৱতেই সৃষ্টি হয়, গাঁৱৰ পৰাই ওলাই যায়, নহয় জানো? শিল্পী সাহিত্যিকো গাঁৱৰ পৰাই ওলাই যায়, যাতে আপোনালোকৰ গোষ্ঠীয়েও এইখিনি কাম কৰি আদৰ্শ দেখুৱাব পাৰে। তেতিয়াহ'লে আপোনাক কথা বতৰা সামৰিছোঁ, ধন্যবাদ। আপোনাক
0: ধন্যবাদ, ধন্যবাদ, আপোনালোকৰ লগত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: কৃষি প্ৰধান জাজৰীৰ ফুকনখাত গাঁৱত কেনেধৰণৰ খেতি ইয়াত এইবাৰ ৰাইজে কৰিছে, এই বিষয়ে জানিবলৈ আমি উপস্থিত হৈছিলোঁ এজন কৃষকৰ ঘৰত।
2: মোৰ নাম শ্ৰী কুশল বৰুৱা। বৰ্তমান মানে এতিয়া আমাৰ শালিৰ ছিজন, শালি ধানৰ কঠীয়া পৰা হৈছে, হাল বোৱা হৈছে, মৰাপাত আছে, মৰাপাতখিনি অৱশ্যে চিকুণাই কৰি উলিওৱা হৈ গ'ল। এতিয়া ৰবি শস্য হিচাপত তিহু, বাঙি, জিকা তৰৈ লাগি আছে বাৰু, এইখিনি ব্যৱস্থা হৈ আছে।
1: হয়, কিমান পৰিমাণত কৰিছে জিকা তিয়ঁহ?
2: জিকা তিয়ঁহ বেছি নহয়, এই আধা বিঘা কৰা হৈছে। ভোট জলকীয়া আছে আধা বিঘা।
1: ভোট জলকীয়া বেছি আছেনে বাৰু?
2: ভোট জলকীয়া বেছি আছোঁ।
1: কেনেকৈ ওলায়, সপ্তাহত বেচিবলগীয়া হয়নে কেনেকৈ হয়?
2: নাই, প্ৰায় ডেইলি বেচা নিচিনাই হয়। আমাৰ ইয়াৰ পৰা পাইকাৰীয়েও লৈ যায় আৰু খুচুৰাকৈও আমি বিক্ৰী কৰি আছোঁ। নিজে চিগা
1: কেইজন লাগিবলগীয়া হয়?
2: বৰ্তমান মই মোৰ নিজাকৈহে লাগি আছোঁ, মানুহ তেনেকৈ জলকীয়া বেঙেনাত লাগিবলগীয়া হোৱা নাই। এই পাত খেতি বা ধান খেতিতহে মানুহৰ প্ৰয়োজন হৈছে।
1: বাকী এই জলকীয়া এতিয়া দৰদাম কেনেকৈ?
2: দৰদাম ভোট জলকীয়া 400 টকাকৈ কেজি বেচি আছোঁ।
1: সপ্তাহত কিমানকৈ ওলায় আপোনাৰ?
2: সপ্তাহত এতিয়া অৱশ্যে তেনেকৈ গড়কৈ হিচাপ কৰা নাই, যদিও সপ্তাহত 8-10 কেজি বেচি আছোঁ মই, মানে ঘৰৰ পৰা লৈ যায়। আৰু বতৰৰ কাৰণে জলকীয়াত কিছু বেমাৰ লাগিছে, মানে জলকীয়া মানে বতৰটো পৰিয়ে আছেতো, জলকীয়াবোৰ সৰি গৈছে। পানী জমা নহয়, তথাপিতো সদায় বৰষুণ পৰি থকাৰ কাৰণে জেলুকনীয়া হৈছে। তিহু মানে বৰ বিশেষ প্ৰডাকশ্যন ভাল নহয়। আৰু আমাৰ ইয়াত এটা সমস্যা আহিছে, বান্দৰ আৰু কেৰ্কেটুৱা। প্ৰকৃতিগতভাৱে উৎপাদনটো হ'লেও বৰ যথেষ্টখিনি অনিষ্ট কৰিছে বান্দৰ কেৰ্কেটুৱাই। ইয়াৰ পৰা আমাৰ কৃষক সমাজৰ যথেষ্ট ক্ষতি হৈছে।
1: আপোনাৰ ঘৰৰ সন্মুখতো বাঙি এজোপা দেখিছোঁ?
2: এইটো মানে চানেকী হিচাপতে থৈ দিছিলোঁ, জেগাকণো অকণ হেৰি হৈ আছে, এতিয়া শুৱনিও হ'ব আৰু। আৰু সচৰাচৰ এই খেতিটো আমাৰ এতিয়া গাঁও অঞ্চলত অকণ কমি গৈছে, ল'ৰা ছোৱালীয়ে চিনিয়েই নাপায়, সেইকাৰণে সেইখিনিতে দি থৈছিলোঁ অকণ হওক বুলি। আপোনালোকে দেখিছেই লাগি আছে।
1: বাঙি নৰা পাৰি দিব লাগে বা ঢকুৱা পাৰি দিব লাগে?
2: নাই, আমাৰ তাত তেনেকুৱা ব্যৱস্থা আমি নলওঁ, আমাৰ মাটি তেনেকুৱা জেলুকনি নহয় যে। এই কেতিয়াবা বেছি হেৰি হোৱা হ'লে তলত আমি খেৰ চেৰ সোমোৱাই দিওঁ আৰু গুটিটোৰ, এনেই তলত আমি তেনেকৈ পাৰি দিয়া নাই। দলংঘাট বজাৰত বেচোঁ, জাজুৰী চেণ্টিকেটত ওলায়, শিমল তলতো যায়।
1: গুটি ঘৰতে ৰাখে?
2: গুটি ঘৰতে ৰাখোঁ, মই গুটি ঘৰতে ৰাখোঁ।
1: প্ৰথমটো বাঙি থাকে, প্ৰথম এই পকাই পেলাই তাক গুটিটো বেৰত
2: বেৰত লেপি থোৱা, এতিয়াও সেই পৰম্পৰাই আছে আমাৰ, বাঁহৰ বেৰত লেপি থোৱা যায়। তেনেদৰে কঠীয়াটো ৰখা হৈছে, তেনেকৈ হৈ আছে আৰু, ঈশ্বৰৰ কৃপাত
1: তেনেকৈ
2: হৈছে। পৰম্পৰাটো ৰৈছে, 2-4 জনে ইয়াৰপৰা মানে সোৱাদটো পাইছে। ধান খেতি এতিয়া বাও ধান অলপমান পেলোৱা হ'ল, শালি ধানৰ কঠীয়াতলি প্ৰস্তুত কৰা হৈছেহে, এই 7-ৰ আগে আগে পেলোৱা হ'ব। আমাৰ ইয়াৰ মাটিটো অকণমান ওখ, পানীটো অকণ দেৰিকৈ হয়, আমাৰ শাওনৰ লাষ্টৰ মানৰ পৰাহে ৰুবলৈ হয় ইয়াত। আমাৰ ইয়াত কেঁচুসাৰ আৰু জৈৱিক সাৰে ব্যৱহাৰ হয়, কিছু কিছু খেতিয়কে আজিকালি অৱশ্যে ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে, কিন্তু আমিবোৰে এতিয়ালৈকে সেইটো ব্যৱহাৰ কৰা হোৱা নাই, আমাৰ গোবৰ সাৰেহে ব্যৱহাৰ হৈ আছে। আৰু এতিয়া

0: নাই, মই বাণিজ্যিক ভিত্তিত গৰু পোহা নাই।
1: পোৱালি বিক্ৰী কৰিব পাৰে?
0: পোৱালি বিক্ৰী কৰা হয়, পোৱালি বিক্ৰী কৰা হয়, প্ৰায় ধান ট্ৰেক্টৰে কৰা হয়। নাই, মোৰ পাৱাৰ টিলাৰ এখনো আছে নিজাকৈ,
1: লোকৰো পাব পাৰে।
0: মই বৰকৈ লোকলৈ যাবলৈ সময় নহয়, নাযাওঁ, মইহে কেতিয়াবা আনৰ পৰা আনিবলগীয়া হয়।
1: গাঁৱতে থাকি সুন্দৰকৈ আপুনি গোটেইখিনি কাম কৰিছে, খুব ভাল লাগিলে। কিন্তু এটা শেষত কথাটো সুধিছোঁ, চৰকাৰৰ লগত যোগাযোগ কেনেকৈ, যে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ, এই বিভাগবিলাকৰ লগত যোগাযোগটো কেনেকৈ?
0: এই বিভাগবিলাকৰ লগত যোগাযোগ বৰ সক্ৰিয় নহয় যদিও বৰ নিষ্ক্ৰিয় নহয়। আমাৰ এতিয়া চৰকাৰে FRC খুলিবলৈ দিছে নহয়, এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ FRC এখনৰ লগত মই জড়িত। তাৰপৰা শ্বিলঙনীৰ লগতো মাজে সময়ে পৰামৰ্শ হয়, তাৰপৰাও মানুহ আহে ফোন কৰিলে।
1: আপোনাৰ প্ৰথম আৰু প্ৰধান সমস্যা কি, যি সমস্যা সমাধান হ'লে হয়তো কৃষি ক্ষেত্ৰত আৰু আগুৱাই যাব?
0: আমাৰ ইয়াত প্ৰথম সমস্যা আজি তাৰিখত বান্দৰ আৰু কেকেটুৱা। 2 নম্বৰ সমস্যাটো হৈছে আমাৰ পথাৰসমূহ বৰ ওখ চাপৰ, প্ৰাকৃতিকভাৱেই হওক, আমাৰ নিজৰ পূৰ্বপুৰুষৰ দুখৰ কাৰণেই হওক, মাটিবোৰ খলা বমা, যিটো কাৰণত মানে সকলো খেতি সকলো সময়ত কৰাত অকণ অসুবিধা আছে। আৰু আমাৰ পথাৰখনত জলসিঞ্চন ব্যৱস্থা এটা আছে যদিও তালৈ জলসিঞ্চন বৰকৈ নাই, আমি তাৰ পৰা লাভান্বিত হোৱা নাই। যথেষ্টখিনি মাটি আমাৰ বন্ধ কৰিহে ৰাখিছে জলসিঞ্চনৰ ড্ৰেইনটোৱে, নলাটোৱে, তাৰপৰা আমি উপকৃত হ'ব পৰা নাই। সেইটো পৰা যদি আমি পানী পাওঁ, যথেষ্টখিনি উপকৃত হ'ব পাৰোঁ আমি।

0: শ্রোতাসকল, এই গাঁওতো আছে মহিলাসকলের আত্মসহায়ক গোট। অসম সরকারে আগবহা 10,000 টকাৰে এই গাঁৱৰ মহিলাসকলে কেনে ধৰণৰ উন্নয়নমূলক কামত লগালে বাৰু, এই প্ৰসংগত এয়া এই গাঁৱৰে এগৰাকী মহিলা সন্ধ্যা কাকতি।
1: নমস্কাৰ, মোৰ নাম সন্ধ্যা কাকতি। আজি গোটৰ মিটিং আছিলে আপোনাৰ ঋণ লোৱা আৰু গোটৰ মাহেকীয়া হিচাপ পত্ৰ বৰঙণি এই আৰু সুদলৈ দিয়া এনেকুৱা কিছুমান কথা আলোচনা পাতিলোঁ। আৰু মিটিঙত কোনে কিমান টকা ল'ব, কাৰ পৰা কিমান উঠিল, এইবিলাক লিখা পঢ়া হিচাপ পত্ৰ হ'ল। মাহে আমি 10 সপ্তাহে 10 টকা 10 টকাকৈ তোলোঁ মাহে, আমি নথওঁ দুমাহৰ মূৰত, তেতিয়া 400-500 এনেকৈ জমা কৰি যাওঁ।
2: আৰু তাকে আজি সভা বহিলে নহয়,
1: তাকে আজি সভা বহিল আমাৰ
2: এইখিনি কথা পাতি আছে। আপোনালোকৰ গোটৰ এইবাৰ চৰকাৰৰ পৰা টকাটো পাইছিল নে নাই? উদ্যমিতা
1: পাইছোঁ,
2: 10,000 পালে।
1: 10,000 পালোঁ।
2: কি কৰিলে আপোনালোকে টকাটো?
1: সেই টকাটো আমি হেৰি কৰিলোঁ, নিজা ববিয়াত কোনোবাই গৰু লৈছে, কোনোবাই ছাগলী লৈছে, কোনোবাই মই ছাগলী ললোঁ।
2: কেইটা ছাগলী ল'লে?
1: ছাগলী এজনীয়ে, পোৱালি এটাই ললোঁ।
2: হয়, শ্ৰোতাসকল, আমি গম পালোঁ যে চৰকাৰে যি 10,000 দিছিলে, এই বাইদেউগৰাকীয়ে ছাগলী এটা ল'লে আৰু দুটা ল'লে,
1: ছাগলী দুটা ল'লোঁ।
2: এতিয়া ছাগলী কেইটা পা পোৱালি কেতিয়া পাব?
1: পোৱালি মাকৰ পৰা দুটা পাইছোঁ,
2: আৰু
1: জীয়েকো গাভিনী পুহিছে।
2: তাৰমানে আপুনি 25,000 টকাটো পাব বুলি আমি ক'ব পাৰোঁ। খুব ভাল লাগিছিলে চাগে ন, 10,000 টকাটো পাই?
1: হয়, ভাল লাগিছিল।
2: এতিয়া আৰু ছাগলী বহাবনে আপুনি?
1: ছাগলী বহাম।
2: হয়, আৰু ধৰক এতিয়া আপুনি ছাগলী পুহিলে আৰু বাকী কেইগৰাকীয়ে কি কৰিলে?
1: বাকী কেইগৰাকীয়ে কোনোবাই গৰু ল'লে, কোনোবাই হাঁহ লৈছে, আকৌ সৰহখিনিয়ে ছাগলীয়ে লৈছে।
2: হয়, এইবাৰ চাগে অকণ আকৌ বঢ়াব
1: লাগিব।
2: এই ছাগলীকেইটাক আপুনি যতন কি লৈছে আপুনি জানিব লাগিব নহয়, ছাগলী বেমাৰ হয়।
1: যতন মানে আপোনাৰ হেৰি লৈছোঁ, পহিলাতে পেলু ঔষধ খোৱালোঁ, তাৰপিছত লিভাৰ খোৱালোঁ, তাৰপৰা দানা ভীমকল কিনিলোঁ, মিঠৈ চেনি চাপৰ এইবিলাক খাদ্য, আকৌ গছপাত, আৰু এতিয়া মুকলি দিনত অকণ পথাৰত দিওঁ, বাৰিষা দিনত ঘৰতে ৰাখি পেলাই এইবিলাক কল আৰু গছপাত দি
2: ছাগলীকেইটাও আপোনাৰ ল'ৰা ছোৱালীৰ নিচিনা হ'ল।
1: আহ বুলি ক'লে গোটেইকেইটা আহি ওচৰতে গা ঘঁহিয়াই থাকিব।
2: হয় হয়, ভাল লাগিলে আপোনালোকে চৰকাৰৰ পৰা পোৱা টকাৰে ছাগলী পুহিছে। আমাৰ আন মহিলাসকলেও এনেধৰণে আদৰ্শ লওক, কোনোবাই কাপোৰ বওক, ছাগলী পোহক, ব্যৱসায় কৰক, নহয় জানো? আজিকালি ব্যৱসায় কৰোঁ বুলি ক'লে নিজৰ পদূলিটোও ব্যৱসায়
1: কৰিব পাৰি।
2: আপোনাক দেখি এনেকুৱা লাগিছে আপুনি কাপোৰ কানি বোৱা মানুহ।

0: আগত কাপোৰ বহুত বৈছিলোঁ, ৰাতিও বওঁ কাপোৰ মই।
1: আপুনি বোৱা চাদৰ এখনেই লৈ আছে?
0: বোৱা চাদৰে লৈ আছোঁ।
1: হয়, সেইটো খুব ভাল। আমি যদি নিজে বৈ নিজে যদি পিন্ধিব পাৰোঁ, নহয় জানো, বাৰীতে যদি এখন বজাৰ সৃষ্টি
0: কৰিব পাৰোঁ,
1: সেয়াই হৈছে আমাৰ মহিলাসকলৰ আদৰ্শ, নহয় জানো?
0: আমাৰ গোটৰ এতিয়া আচাৰ বনাম আৰু জেলি বনাম, এনেকুৱা কিছুমান পদ্ধতি আমি লৈছোঁ।
1: ইয়াৰ পিছত আমি আহিলে যাতে আচাৰ জেলি আমি খাব পাৰোঁ, নিব পাৰোঁ, আমাৰ শ্ৰোতাসকলেও আপোনাৰ পৰা ক্ৰয় কৰিব। হয়, আৰু শ্ৰোতাসকল, আপোনালোকে নিশ্চয় আজি ৰাইজৰ পদূলিত আকাশবাণীত শুনিছে যে এগৰাকী মহিলাই উদ্যমিতা আঁচনি 10,000 টকাৰে ছাগলী কিনিছে আৰু তেখেতে নিশ্চয় অহাবাৰ 25,000 টকা পাওক। তেখেতসকলে আচাৰ বনাব। আপোনালোকৰ অঞ্চলতো এনেদৰে মহিলাসকলে বাৰু আগবাঢ়িছেনে, খবৰ কৰিবচোন, আপুনি আমাক চিঠি আকাৰে জনাব। বাইদেউ, আপোনালৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানৰ পৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ লগতে আন মহিলাসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব ধুনীয়াকৈ হিচাপ পত্ৰ ৰাখিব, বিপদে আপদে এই হাতত থকা টকাকেইটাই আপোনালোকে চলিব
0: পাৰিব।
1: ইমান পৰে আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ জাজৰিৰ ফুকনখাট গাঁৱৰ কথা বতৰা আগবঢ়োৱা হ'ল। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰনাথে আৰু আমাক সহায় কৰিলে মিলেশ্বৰ ডেকাই। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ কেইটিমান অসমীয়া গীত। প্ৰথমে শুনা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত সেয়া আছিল মুনমী বৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কথাৰে প্ৰণতি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত সেয়া আছিল নীলিমা খাতুন। শেষত শুনোৱা হওক তুলিকা সেনাপতিৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত সেয়া আছিল তুলিকা সেনাপতি। পুৰণি অসমীয়া গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গেছ সংযোগ ব্যৱস্থাত নৱতম সংযোজনেৰে আজি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে মঙলদৈত পাইপযোগে প্ৰাকৃতিক গেছ যোগান আৰু তেজপুৰত চি এন জি প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে বিশ্বব্যাপী যুদ্ধৰ বাবে শক্তিখণ্ড ব্যাঘাতৰ সন্মুখীন হোৱাৰ এই সময়ত দ্বৈত ইঞ্জিনযুক্ত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে শক্তি সুৰক্ষা আৰু সুলভ লভ্যতা সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে। ৰাজ্যত পি এন জি আৰু চি এন জি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে প্ৰাকৃতিক গেছ আধাৰিত অৰ্থনীতি, নিকা শক্তি আৰু বহনক্ষম বিকাশৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে।
1: এই সংকটৰ সময়ছোৱাত আমাৰ ৰিফাইনেৰীসমূহে ঘৰুৱা এল পি জি উৎপাদন যিটো ক্ষমতা তাক বহুগুণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত আজি আমি ভাৰতৰ বাবে প্ৰয়োজনীয় এল পি জিৰ প্ৰায় 60-65% আমাৰ ৰিফাইনেৰীবিলাকত আমি উৎপাদন কৰিব পাৰিছোঁ। আনহাতে এই সময়ছোৱাৰ ভিতৰত আমাৰ চিটি গেছ ডিষ্ট্ৰিবিউচন বা পাইপ গেছ ডিষ্ট্ৰিবিউচনৰ যিমান কোম্পানী আছিল সমগ্ৰ ৰাষ্ট্ৰজুৰি তেওঁলোকে তেওঁলোকৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছিলে আৰু পাইপ নেচাৰেল গেছৰ যিটো প্ৰসাৰ সেই প্ৰসাৰো দ্ৰুতগতিত বৃদ্ধি পাইছিলে।
0: অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দিনৰ প্ৰথম ভাগত ৰাজ্যৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলৰ কাম কাজ আৰু শক্তিখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত আজি 6-31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, চেয়াৰমেন আলী আহমেদ, মুজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিকুবুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত আজি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত অহা 20 জুনত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানেৰে

0: FM এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ আয়তি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। শ্ৰোতাইদলৈ শুভেচ্ছা জনাই মুকলি কৰিছোঁ আজিৰ আয়তি অনুষ্ঠান। আইদেউসকল, আপোনালোক সকলোৱে জানে যে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। এই শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা, ক্ষুধা দূৰীকৰণ আৰু অপুষ্টিত যাতে নুভোগে, তাৰ লগতে মাতৃসকলৰো স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ প্ৰকল্পৰ অধীনত অংগনবাড়ী কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। আহকচোন, আজি এই অংগনবাড়ী কেন্দ্ৰতে কৰ্মৰত দুগৰাকী আয়তীৰ সৈতে কথা পাতোঁ আৰু তেখেতসকলৰ পৰা বুজ লওঁ যে তেওঁলোকৰ অনুষ্ঠানৰ যোগেদি সমাজলৈ তেওঁলোকে কেনেধৰণৰ সেৱা আগবঢ়াইছে। বাইদেউ নমস্কাৰ, আমি আজি কথা পাতিবলৈ লৈছোঁ সাবিত্ৰী মেধি আৰু ভাৰতী ডেকা বৰদলৈৰ সৈতে। দুয়োগৰাকীকে প্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। প্ৰথমে কওকচোন আপোনাৰ অনুষ্ঠানৰ, আপোনাৰ কেন্দ্ৰটিৰ স্থান ক'ত বা কি নাম, সেইখিনি অকণমান জানি লওঁ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সাবিত্ৰী মেধি।
0: হয়,
1: মোৰ ICDS প্ৰকল্পৰ, ৰহা ICDS প্ৰকল্পৰ ৰহা পঞ্চায়তৰ মই এগৰাকী কৰ্মী হওঁ। কৰ্মী হিচাপে মোৰ এলেকাত যিমান পপুলেশ্যনৰ লগত মই কাম কৰি আছোঁ, মোৰ এলেকাৰ পপুলেশ্যন আছে 249 ঘৰ, মানে পপুলেশ্যন। সেই পপুলেশ্যনৰ ভিতৰত মোৰ গৰ্ভৱতী প্ৰসূতি শিশু জন্মৰ পৰা 6 বছৰলৈকে যিখিনি শিশুৰ লগত মই কাম কৰি আছোঁ, তাৰে সেই শিশুসকলৰ কাৰণেই কেতিয়াবা মানে হোম ভিজিট যাব লগা হয়। ঘৰত গৈ মাকসকলৰ লগত, আইতা ককাক, মানে সকলোৰে লগত কথা পাতিব লগা হয় যে আপোনালোকৰ সন্তান কেনে আছে, সৰুৰ পৰা ডাঙৰলৈকে, ডাঙৰলৈকে এতিয়া কিশোৰ কিশোৰীসকলৰ লগত কথাও আমি মাক দেউতাকৰ লগত পাতিব লাগে, ককাক আইতাকৰ লগতো পাতিব লাগে, যে এজনী ছোৱালী যেতিয়া পঢ়ি থাকে, 5, 6, 7, 8 মানত পঢ়ি আছে, সেইকাৰণে তেতিয়া আমি ঘৰত বুজাব লগা হয় যে ছোৱালী সোনকালে বিয়া হ'ব নালাগে। আৰু সেই ছোৱালীজনীকো আমি কওঁ যে বিয়া কথা এতিয়া নাভাবিবা, কাৰণ সোনকালে বিয়া হ'ব নালাগে, 18 বছৰ তলততো বিয়া হ'বই নালাগে, কাৰণ সেই কিশোৰীজনী খাদ্য পাতিৰ কথা আছে, মানে যেতিয়া যৌৱন অৱস্থাত ভৰি দিয়ে তেতিয়া সেই ছোৱালীজনী বা ল'ৰাই হওক ছোৱালীয়ে হওক খাদ্য খাবলৈ, মানে খোৱা বোৱাৰ প্ৰতি তেওঁলোকৰ অনীহা ভাৱ আহে, কিবা এটা ভাৱ আহে, অকণমান ফুৰি ফুৰোঁ, কিবা কৰোঁ, এনেকুৱা সিহঁতৰ যেতিয়া ধেমালি ফূৰ্তি কৰা সময়, সেই সময়খিনিত সিহঁতৰ খোৱা বোৱাৰ প্ৰতি অলপ ৰাপটো কমি যায়, বাহিৰা বস্তু খাবলৈ মন কৰে। বিশেষকৈ এই যে কেঁচা শাক পাচলি, পুষ্টিকৰ খাদ্য, সুষম আহাৰ এইবিলাক খাব লাগে, তেওঁলোকে সেইবিলাক মাক দেউতাকে যাচিলেও খাব নিবিচাৰে, এই বাহিৰত খাম, চিপছ খাম, কিবা খাম, এনেকুৱা কথাবিলাক কৈ সিহঁতে মাকক মানে কথাটো উৰাই দিয়ে। সেই তেতিয়া তেওঁলোকে যেতিয়া সেই পুষ্টিকৰ খাদ্য ভালকৈ গ্ৰহণ নকৰিব, নকৰিলে সিহঁতৰ দেহত, দেহৰ সিহঁতৰ যিটো মানে গঠন হ'ব লাগে, দেহৰ গঠন হ'ব লাগে, সেই গঠনটো সিহঁতৰ মানে পলম হৈ যায়। আৰু ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা, মানে বিয়া হোৱাৰ পাছত যিহেতু সন্তান জন্ম হোৱাৰ যিটো জৰায়ু থাকে, সেই জৰায়ু কিশোৰীজনীয়ে খাদ্য পাতি গাভৰুতে খাই, মানে নিজৰ যেতিয়া দেহাটো হেৰি কৰিব, দেহাটো যেতিয়া সুস্থ কৰি ৰাখিব, তেতিয়াহে এটি সন্তান জন্ম দিবলৈ, নিজে সুস্থ হৈ থাকিলেহে এটি সুস্থ সন্তান জন্ম দিব পাৰিব। আৰু সেই সন্তানটোৱে আহি, আমি যেতিয়া গৰ্ভৱতী, আমি LMP লওঁ, সেই সন্তানটোৱে আহি আমাৰ অংগনবাদী কেন্দ্ৰত আমাৰ লগত খেলা ধূলা কৰিব লাগিব, আমি তেওঁলোকক শিক্ষা দিব লাগিব, আৰু শিক্ষা দিবলৈ যাওঁতে তেওঁলোকে আমাৰ লগত ধেমালি কৰিব লাগিব, ধেমালি চলেৰে, ৰং তামাচা, খেলা ধূলাৰ মাজেৰে আমি তেওঁলোকক শিকাব লাগিব। অ-আ-ক-খ পঢ়া বুলি ক'লেই নহ'ব, আমি ধেমালিৰ চলেৰে তেওঁলোকক আমি শিক্ষা দিব লাগিব। সেই সন্তানটো যদি গৰ্ভতে পুষ্টি হৈ নাহে, তেতিয়া আমি সেই সন্তানটো, কিছুমান আমি এতিয়াও তেনেকুৱা সন্তান, তেনেকুৱা শিশু পাওঁ, কিছুমান বৰ এলেহুৱা থাকে, কিছুমান বহুত ষ্ট্ৰং থাকে, তাৰমানে সেই শিশুটো গৰ্ভতেই থিতাপি লওঁতেই ঠিক হৈ অহা নাই। সেই কথাখিনিকে আমি ঘৰত গৈ মাক দেউতাকক এনেদৰে আমি কই আহোঁ যে সেই কিশোরীজনী খোৱা বোৱাত যত্ন দিয়ক,
0: হয়
1: খোৱা বোৱাত যত্ন দিয়ক, পঢ়া শুনা কৰিব দিয়ক, শিক্ষিত মহিলা এগৰাকী, শিক্ষিত ছোৱালী এগৰাকী বিয়া হওক, যে শিক্ষিত হ'লেই যে বিয়া হ'ব লাগিব সেইটোওতো কোনো কথা নাই, ছোৱালীজনী পঢ়া শুনা কৰক, পুষ্টিকৰ খাদ্য খাওক, তাৰ পাছত নিজৰ ব্যৱস্থা নিজে কৰি লওক, নিজে চলিব
0: পৰা
1: নিজৰ ভৰিত নিজে থিয় হৈ লওক, তাৰ পাছত বিয়া হওক, তেতিয়া 18 বছৰ। এই কথাখিনি কওঁতে কওঁতে সেই ছোৱালীজনীয়ে যেতিয়া শুনিব, মাক দেউতাকে যেতিয়া শুনিব, ছোৱালীজনীয়ে তেতিয়া মনত তাই ভাবিব, অঁ বাইদেউ বহুত ভাল কথা কৈছে, তেতিয়া তাই পঢ়িবলৈ চেষ্টা কৰিব, নিজৰ ভৰিত নিজে থিয় দিবলৈ যত্ন কৰিব, তেতিয়া তাইৰ বয়সটো বাঢ়ি গৈ থাকিব। তেতিয়া যেতিয়া তাই 18 বছৰ পাৰ হ'ব, তেতিয়া তাই বিয়া হোৱাৰ পাছত তেতিয়া তাই সন্তান এটি জন্ম দিবলৈ মানে শক্তি পাব, পুষ্টিকৰ এটি সন্তান জন্ম দিব পাৰিব। এনেদৰে আমি
0: ক'ব লগা হয়। হয় বাইদেউ, আপোনাকো নমস্কাৰ জনাইছোঁ। আপুনি ভাৰতী ডেকা বৰদলৈ বাইদেউ নহয় জানো? আপোনাৰ কেন্দ্ৰটিৰ কথা কওকচোন, আপোনাৰ কেন্দ্ৰটি ক'ত আছে, নাম কি?
2: মই আছে ৰহা প্ৰজেক্টৰ মানে উত্তৰ বালিপাৰা অংগনবাদী কেন্দ্ৰ,
0: জন্মৰ পিছত ল'ব লগা কথা, সাৱধানতাৰ কথা বা প্ৰসূতিগৰাকী সাৱধানতাৰ ল'ব লগা সাৱধানতাৰ কথা, সেইবিলাক কথা কেনেকৈ বুজায়?
2: হয়, সন্তানটো মানে আমি গৰ্ভত থকাৰ অৱস্থাৰ পৰাই মাতৃগৰাকীক আমি খবৰ খাতি লৈ থাকোঁ,
0: আৰু
2: যেতিয়া ধৰি লওক এইটো কথাও বুজাওঁ যে গৰ্ভত থকা অৱস্থাতে যাতে তেখেতলোকে ঘৰত পঢ়াই প্ৰসৱ নকৰায়, প্ৰতিটো ক্ষেত্ৰতে ডক্টৰৰ পৰামৰ্শ লৈ চলে, গতিকে ডক্টৰৰ পৰামৰ্শমতে যাতে সকলোবিলাক কাম কৰে তেনেকৈ আমি পৰামৰ্শবিলাক দি থাকোঁ, আৰু যেতিয়া ধৰি লওক সময় হয় তেতিয়া ধৰি লওক আমাকো জানো আশাবিলাক আছে, আশা বাইদেউ আছে, তেখেতলোককো জনাই ডক্টৰৰ ওচৰলৈ নিবলৈ কওঁ, তাৰপিছতে এতিয়াও বহুত মানুহে ভাবে ঘৰতে প্ৰসাৱ কৰোঁ, কিন্তু আমি যেতিয়া ভেকচিন হয় তেতিয়া আমি কথাবিলাক বুজাওঁ, এতিয়া বহুত মানে গৰ্ভৱতীয়ে বুজি পাইছে, বহুতে এতিয়া সেইটো নকৰে।
0: হয় হয়, তাৰপিছত ধৰক সন্তানটি জন্ম হ'ল, জন্ম হোৱাৰ পিছতে টীকাকৰণৰ কথা থাকে নহয় জানো, সেই টীকাকৰণৰ ক্ষেত্ৰত আচলতে টীকাকৰণনো কিয় কৰিব লাগে, ভেকচিন কিয় ল'ব লাগে, সেইখিনি কথা বুজাব লগা হয় নিশ্চয় মাতৃসকলক।
2: হয়, কেতিয়াবা বুজাবলগীয়া হয়, কিন্তু ধৰি লওক বহুত মানে গৰ্ভৱতী বা কিছুমান প্ৰসূতীয়া বহুত কথা জানাই আজিকালি, কিছুমান বেছি বুজাবলগীয়া নহয়।
0: আচলতে যে শিশুটিয়ে যে প্ৰত্যেক মাহৰ যিকেইটা ল'বলগীয়া ভেকচিন সেইকেইটা ল'ব লাগে, সেইখিনি আপোনালোকে কেনেকৈ বুজায়?
2: তেতিয়া আমি ধৰি লওক প্ৰথম সন্তানটো জন্ম হোৱাৰ পিছতে তেখেতলোকে ডক্টৰ পৰামৰ্শ কৰে, তেতিয়া তেখেতলোকৰ লগতে BCG এটা দিয়া হয়, তাৰপিছতে সেইবিলাক মানে কাৰ্ডখনতো লিখা হৈয়ে থাকে, আৰু আমি কথাখিনি বুজাই দিওঁ যে তাত কাৰ্ডখনত ধুনীয়াকৈ লিখা হৈ থাকে কেইমাহত কি বেজী দিব লাগে, সেইখিনি তেখেতলোকক পঢ়ি চাব দিওঁ, সেইখিনি মানে টীকাকৰণ ল'লে কি কি উপকাৰ হয় সেই বিষয়েও তাতে থাকেই, গতিকে আমি গোটেইখিনি কথা সিহঁতক তাতে বুজাই কৰি দিওঁ।
0: হয় হয়, আৰু তাৰ লগতে ধৰক কিশোৰীসকলো থাকে আপোনালোকৰ মানে চেণ্টাৰৰ অধীনত নহয় জানো, সেই কিশোৰীসকলৰ বাবে আপোনালোকে কেনেকৈ কাম কৰি আছে?
2: কিশোৰীসকলৰ কাৰণে কিশোৰীসকলক সেই মানে ধৰক সোনকালে যাতে তেখেতলোকে বিয়াৰ কথা নাভাবে বা ভালদৰে পঢ়া শুনা কৰি নিজে স্বাৱলম্বী,
0: তেওঁলোকৰ কাৰণে ঔষধৰ কিবা ঔষধ যে ধৰক আইৰণ কম থাকে,
1: পেলু আৰু আইৰণ দিয়া হয় তেওঁলোকক,
0: পেলু আৰু আইৰণৰ? হয় হয়, কেতিয়া কেতিয়া দিব লাগে?
1: পেলুটো আমাক দিয়ে ছমাহৰ মূৰে মূৰে অফিচৰ পৰা আমাক দিয়ে, তেতিয়া আমি তেওঁলোকক বিতৰণ কৰোঁ, আৰু আইৰণটো দিয়ে হস্পিটেলৰ পৰা আমাক ভেকচিনতে দিয়েহি, আইৰণটো সেই তেনেকৈ তেওঁলোকক মানে শনিবাৰে বুধবাৰে খাবলৈ দিয়া হয়।
0: হয় হয়, আপোনালোকে মাতি আনিব লাগে তেওঁলোকক?
1: মাতি নানিলেও হয়, এদিন তেওঁলোকক মাতি পেলাই বুজাই দিয়া হয়, তাৰপিছতে সেই আইৰণৰ চিৰাপ মানে তেওঁলোকক ঘৰত দি দিব লাগে,
0: ঘৰতে দি দিয়ে,
1: ঘৰত তেওঁলোকে খাব পাৰে নিজে, আৰু শিশুসকলকো তেনেকৈ আমি আইৰণ দিব লাগে, আমাক হস্পিটেলৰ পৰা দিয়ে আশা NMA দিয়ে, তেওঁলোকক মাকসকলক বুজাই পেলাই আমি দি পঠিয়াওঁ, ঘৰতে খুৱায়,
0: ঘরতে খায় হয় তারপর ধর এটা খা বা করলে অকান ডর হল আপনার অনুষ্ঠানে অঙ্গনবাড়ি কেন্দ্রলে কি বয়স হলে শিশু এটি
1: তিন বছর বয়স হলে
0: তিন বছর বয়সত তার আগর খিনি সময় ঘর
1: ঘর ঘর থাকে মাকর ব্যবস্থা মাকে যে
0: হয় এটা ধর তিন বছরের শিশু এটি আপনার অনুষ্ঠানে আহিলে তো সরু নহয় জানো এটা আপনাদের প্রথমতে কেনেদরে আদরণি জানাই লয় বা তারপর শিকার পদ্ধতিবিল কেনে ধরনের
1: শিশু এটি যেটা প্রথম কেন্দ্রলে আহিব কিছু শিশু আছে খুব আগ্রহী তিন বছর নহতেই আহে তেতিয়া মানে তেওঁলোক ইমানে আগ্রহী আহি খুব ভাল
0: বছরটো
1: আহা লগে লগে প্রথমটো মাকৰ লগতে আহিব মাকৰ লগত আহা পিছতে দুয়ার মুখতে নমস্কার বাইদেউ বুলি কবলৈ শিকোৱা হয় প্রথম সিহঁতে কবলৈ খুব ভাল পায় নমস্কার বাইদেউ এনেকে কলে তারপর সোমাই আহিল ভিতরলে আমিও নমস্কার জনালো জনার পিছত ধুনিয়াকে তেওঁলোকক বহিব দিলো তা মাকে অলপ সময় ওচৰত বহি থাকিব এৰি নিদিয়ে তাৰপিছত নাম সুধিলোঁ নামটো কোৱাৰ পিছত মানে প্ৰথমতে অলপ লাজ কৰে ধুনীয়াকৈ মৰম চৰম কৰি কোলাত বহাই কৰি লৈ নাম চাম সুধিলোঁ কি খাই আহিলা ঘৰত আহোঁতে ৰাস্তাত কি দেখিলা গাড়ী মটৰ কি দেখিলা কি গছ দেখিলা আম গছ দেখিলা নেকি এতিয়া আম লাগিছেনে নাই গছত দেখিছানে নাই তেতিয়াতো ততককৈ উত্তৰ দিবই দেখিছোঁ বাইদেউ আম লাগি আছে ৰাস্তাতে গছ আছে
0: তেতিয়া মানে তেওঁলোকে আচলতে সেই আম যে এটা ফল ফল গছডালত দেখিলে কেইটা দেখিলে
2: স্মৃতিশক্তি
0: গম পোৱা যায় তাৰ লগতে তেওঁলোকে কিবা এটা যে শিকিব সেই কথাখিনি আপোনালোকে তেনেদৰে
1: তেওঁলোকৰ মাতটো ওলোৱা হয়
0: মাতটো
1: নহলে লাজ কৰি
0: থাকে
1: এদিন দুদিন মাক অহাৰ পিছত তারপর আর মাক নাহিলেও চলি যায় মানে সিহতে তেতিয়া ভাল পায় স্কুললে আহি মাক নাথাকিলেও মাকে থৈ পেলাই গুছি যায় সেই তেনেকে কর্মী সহায়িকা আমি দুগৰাকী থাকো কর্মী সহায়িকার লগতে মানে আমি নিজের মাকর নিচিনা তেওঁলোকক মরম করো গতি সেইখিনি সময় সিহতে নিজের মাক বুলি ভাবিয়ে আমার লগতে ধেমালি ধুমুলা করে থাকে
0: এতিয়া এটা কথা ধরো এটা তেওঁলোক আসলে প্রকৃত শিক্ষানুষ্ঠানলৈ যোৱাৰ আগতে আপনার ওচরলে আহিছে নহয় জানো গতি সেই যে একোখন প্রতিষ্ঠানলে যেতিয়া শিক্ষানুষ্ঠানলে যাব তেতিয়াতো সিহঁতৰ জীবনৰ গোটেই কাম মানে আৰম্ভ হৈয়ে যাব আৰু নহয় জানো গতিকে তাৰ আগতে আপোনালোকৰ ওচৰলৈ যেতিয়া আহে তেতিয়া আপোনালোকে কেনেকৈ তেওঁলোকক আখৰৰ চিনাকি বা অন্যান্য বস্তুৰ চিনাকিটো কেনেকৈ কৰায়
1: এনেকৈ আমি ধেমালিৰ চলেৰে বা গানৰ সুৰেৰে তেনেকৈ সিহঁতক অ বুলি পটককৈ আমি নিশিকাওঁ
0: হয় হয়
1: অমিতা চিনি পায় এই ফল এটা দেখাই দিওঁ এইটো অমিতা তে অ মানে অমিতা সেইটো আমি ডাইৰেক্ট নকওঁ তে অমিতাটো দেখাই পেলাই আমি এনেকৈ ক'ব লাগিব যে অ মানে অমিতা আৰু অটো লিখিবলৈ আমি পটককৈ নিশিকাওঁ বাৰু তেনেকৈ ফল মূলৰ যোগেদি আপেলটো দেখালোঁ সেইটো চিনি পালে এইটো ফল ফলখিনি শিকিলে তাৰপিছতে
0: ৰং শিকিলে
1: তাৰপিছতে ফুলৰ নাম ক'লোঁ তোমালোকৰ ঘৰত কি কি ফুল আছে ফুলৰ নামকেইটা ক'লে এনেকৈ কওঁতে কওঁতে যেতিয়া সিহঁতৰ মুখেদি বহুত কথা ক'বলৈ ল'ব তেতিয়া অ আ ক'বলৈ শিকালোঁ মুখেদি সিহঁতে বেছিকৈ ক'লে কোৱাৰ পিছত পেঞ্চিল ল'ব লাগিব পেঞ্চিলডালটো ধৰিবও নাজানে ধৰিবলৈ শিকালোঁ আৰু সিহঁতেতো আজিকালি কলম আৰু বহি লাগে কলম আৰু বহি লাগে
0: মানে একদম লিখিবলৈ ভালকৈ
1: মানে চিলেটৰ কথাই নাই আজিকালি গতিকে নালাগে বহি ল'বলৈ চিলেটখন দিলোঁ আৰু আমাৰ অফিচৰ পৰা দিছে বোৰ্ড তেনেকৈ চক এডাল দি পেলাই লিখিবলৈ দিলোঁ লিখিবলৈ এনেই আঁক বাক কৰিলে প্ৰথমতে এনেই আঁকি বাকি কিবাকিবি কৰিলে কৰা পিছত ধুনীয়া হৈছে বাহ বাহ সেনেকৈ যদি চাপৰি বজাই দিওঁ সিহঁতে ভাল পালে এনেকৈ আঁকোতে আঁকোতে আঁকোতে আঁকোতে সিহঁতে কিবা এটা হৈ যায়গৈ যেতিয়াই কিবা এটা হৈ যায় তেতিয়া মানে সিহঁতক কওঁ যে বল এটা আঁকি দিয়া
0: হয় হয়
1: বলটোতো তেতিয়া সিহঁতে অকণমানিকৈ আঁকিব মানে ভালকৈ সিহঁতৰ এইটো নহয়গৈ তেতিয়া অকণমানিকৈ আঁকিব এইটো কওঁ এইটো বিং গুটি সিহঁতে বিং গুটি চিনি
0: নাপায়
1: আগতে আমি এনেকৈ ল'ৰা ছোৱালীবিলাকে বিং গুটি খেলে এইটো বিং গুটি বুলি কয় সেই বিং গুটিটো এনেকৈ আঁকিবলৈ দিওঁ গোটেই বোৰ্ডখনত বিং গুটি ভৰাই দিবলৈ দিওঁ তেতিয়াই ভৰাই দিব বাহ বাহ ইমান বিং গুটি হৈছে ভাল পায় সিহঁতে তাৰপিছত এনেকৈ আঁচ এডাল দিবলৈ দিওঁ বোৰ্ডখনত দীঘলীয়াকৈ আঁচ এডাল টানি দিব অ ধুনীয়া হৈছে দেই আঁচডাল টানিব জানিছে তাৰপিছত চব মচি দি আঁচডালৰ তলতে বিং গুটি এটা দিবলৈ দিওঁ
0: হয় হয় মানে অটো লিখা
1: অটো কৰিবলৈ সিহঁতে ফূৰ্তি পালে অ বিং গুটি আঁকিবলৈ দিছে এই আঁচডাল টানিব জানিলে বিং গুটিটো গোলটো আঁকিবলৈ জানিলে তাৰপিছতে সেই আঁচডাল এনেকৈ ঘূৰাই আনো
0: হয় হয়
1: বিং গুটিটোতে চকডাল দি সিহঁতৰ হাতত দি পেলাই কওঁ যে এতিয়া আমি মামা ঘৰলৈ যাম দেই, গৈ আছোঁ, ঘূৰাই ঘূৰাই আনি আছোঁ হাতখন, ঘূৰাই ঘূৰাই আনি আছোঁ, অঁ গৈ আছোঁ, এই মামাঘৰ পাম এতিয়া, পাম এতিয়া, এনেকৈ ঘূৰাই ঘূৰাই গৈ গৈ একদম ওপৰলৈ গৈ আছোঁ, অঁ মামাঘৰ পাই গ'লোঁ, একদম সিহঁতে খুব ফূৰ্তি পায়। বাকীবিলাকক কওঁ হাত চাপৰি দিয়া, হাত চাপৰি দিয়া, সিহঁতে হাত চাপৰি দিলে,
0: তাৰপিছত
1: ডাঙৰ এটাই ক'ব বাইদেউ অঁটো হোৱা নাই, আৰু কিবা এটা বাকী আছে, ৰবা ৰবা ৰবা বাকী আছে, এতিয়া মামাঘৰ পৰা আইতা ওলাই আহিব দেই, এনেকৈ কৈ আকৌ এইডাল এনেকে টানি দিবলৈ দিলে আইতা ওলাই আহিছে, তাৰপিছত এতিয়া আকৌ আইতাই কোচত ল'ব, এতিয়া এনেকে ওপৰলৈ দি আঁচডাল ওপৰত আঁচডালত দি দিলোঁ, এয়া আইতাই তোমাক কোচত লৈছে, এনেকে ধেমালিৰ চলেৰে তেওঁলোকক শিকোৱা হয়, শিকোৱা হয়,
0: হয়। আৰু লগতে ধৰক খোৱা বোৱাৰ কথাও থাকে নহয় জানো, এতিয়া মানে যিটো আমাৰ সুষম আহাৰ, ঘৰুৱাভাৱে আমি পোৱা বস্তুখিনিৰে কেনেকে সুষম আহাৰ তৈয়াৰ কৰি পেলাই তেওঁলোকক খুৱাব লাগে, বা আচলতে শিশুসকলৰ খোৱাৰ ভোজন তালিকাখন কেনেকুৱা হ'ব লাগে, সেই বিষয়ে আপোনালোকে কেনেকৈ শিকায় বাঘগৰাকীক?
2: ভোজন মানে কি, প্ৰথমতে তেওঁলোক যিকোনো পাত্ৰত খোৱাব নালাগে, এটা নিৰ্দিষ্ট বাতি ল'ব লাগে, এখন চামুচ ল'ব লাগে, যাতে তেওঁলোক আজি শিশুটো সৰু আছে তাৰ পৰিমাণটো কমাই দিব লাগে, পৰিমাণটো কমাই দিব লাগে, যাতে এতিয়া বেলেগৰ লগত খালে ধৰি লওক কোনোবাই এচামুচ খুৱাই দিলে, কোনোবাই দুচামুচ খুৱাই দিলে, কিন্তু সেই এটা শৰীৰত কিমান প্ৰয়োজন সেইখিনি পূৰ নহয়, যেতিয়া আমি বাতি এটা জোখত দিয়া যায় তেতিয়া সেই বাতিটো গোটেইখিনি যদি খাব পাৰে তেতিয়াহ'লে তাৰ দেহৰ কাৰণে শক্তি পাব বা দেহৰ প্ৰয়োজন অনুসৰি খাদ্যখিনি হৈছে যেতিয়া গম পোৱা যায়। আৰু তেনেকৈ বয়সটো বাঢ়ি অহাৰ লগে লগে ধৰি লওক খাদ্যৰ পৰিমাণটো অলপ অলপ বঢ়াই আহি থকা যায়।
0: হয়, আৰু কি কি খাব লাগে, এখন খাদ্য তালিকা আপোনালোকৰ থাকে নিশ্চয়, ভোজন থালি বুলি এখন থাকে নেকি আপোনালোকৰ, মানে কি কি ৰঙৰ আমাৰ কাঁহীখনত, আমাৰ ভাতৰ কাঁহীখনত আচলতে কি কি ৰঙৰ সমাহাৰৰ ক্ষেত্ৰত সমাহাৰ হৈ পেলাই আমি মানে খাদ্য খুৱাব লাগে, তেনেকুৱা ধৰণৰ আপোনালোকৰ আছে নিশ্চয়?
1: অঁ থাকে, হয়, থালিখনত মানে হালধীয়া থাকিব লাগিব, গাজৰ ৰঙা থাকিব লাগিব, বিলাহী সেউজীয়া থাকিব লাগিব, শাক
0: চলি,
1: মানে শাকটো বেছি আৰু,
0: শাক
1: শাক খাব লাগে বেছিকৈ, ঘৰুৱা শাক পাচলি, খুতৰীয়া, ঢেকীয়া, এনেকুৱা সিহঁতৰ জোলবিলাক, মানে ডাঙৰে যি খাব পাৰে সৰুকো সেইখিনিকে খোৱাবলৈ আমি কওঁ।
0: হয়, কেইমাহৰ পৰা সেয়া,
1: সেইটো ছমাহ পাৰ হোৱাৰ পিছত,
0: ছমাহ
1: পাৰ হোৱাৰ পিছত,
0: হয় হয়,
1: মানে প্ৰথম লুঠুৰি খাব, ছমাহ পাৰ হোৱাৰ পিছত লুঠুৰি বনাই খুৱাব, তাৰপাছত যেতিয়া ন মাহ হ'ব, ন মাহৰ পিছত তেওঁলোকক এই জুলীয়া টাইপৰ ঘৰত যি ব্যৱহাৰ কৰা হয়, মাকে ঘৰত যি খায় তাৰে জোল, দাইলৰ জোল, শাকৰ জোল, ভাতটো অলপ কোমল কৰি মানে খিচিৰি টাইপ কৰি তেনেকৈ সকলোবিলাক খুৱাব পাৰি, জলকীয়া আৰু মছলা বাহিৰে,
0: মছলাৰ বাহিৰে
1: তেনেকৈ খুৱাব
2: পাৰি, কেতিয়াবা চজিনা পাত দিব,
1: চজিনা পাত দিব পাৰি,
0: চজিনা পাত দিয়াটো খুব ভাল আমি দিছোঁ বাৰু, হয়, যিহেতু আমি সহজতেও পায় আমাৰ বাৰীৰ চুকত বহুত মানুহৰ ঘৰত থাকে চজিনা গছ, আৰু ফল মূল, ফল মূল খোৱাৰ কথা,
1: ফল মূলো তেনেকৈ মধুৰিটো মেইন, আপেল বোলে কিনি আনি খাব লাগে সেইটো আমি
0: নকওঁ,
1: কেতিয়াও নকওঁ যে ঘৰতে,
0: আমি শুনিছিলোঁ যে তিনিটা, এটা মধুৰি আম খালে তিনিটা আপেলৰ শক্তি পায় বুলি কয় বুলি আমি জানো,
1: গতিকে সেই মধুৰি তেনেকৈ খাবলৈ দিওঁ, জুচ বনাই খাব দিব লাগিব সৰু হ'লে,
0: হয়,
1: সৰু হ'লে জুচ কৰি দিব, আপেল কিনি আনে বা আঙুৰ চাঙুৰ কিনি আনিলেও তেনেকৈ জুচ কৰি দিব সৰুতে, তাৰপিছত খাব পৰা হ'লেতো আৰু মধুৰি খাব, কঁঠাল এইবিলাক ঘৰুৱা বস্তু খাব,
0: আৰু বিশেষকৈ আমাৰ বাৰীৰে কল,
1: বাৰীৰ
0: কল কল খুৱাব পাৰে নহয় জানো, আৰু তাৰপিছতে ধৰক এতিয়া স্বাস্থ্য, তেওঁলোকৰ স্বাস্থ্য সচেতনতাৰ বিষয়ে, চাফ চিকুণতাৰ কথা, সেইখিনি কেনেকৈ শিকায়?
1: চাফ চিকুণতা মাকক কোৱা হয় যে চাফ চিকুণকৈ সদায় কাপোৰ কানি চাফাকৈ ৰাখিব লাগিব, চাফাকৈ ধুই পখালি, ধুই ডেটল দি কাপোৰখিনি আওখালি ভালকৈ ৰ'দত শুকুৱাই পিন্ধাব লাগিব, আৰু মাকেও চাফা হৈ থাকিব লাগিব, মাকৰ, মাকে যেতিয়া গাখীৰ খুৱায়, গাখীৰ খুৱাই যেতিয়া মাকৰো কাপোৰ কানি চাফা হ'ব লাগিব, নিজৰ শৰীৰটো চাফা হ'ব লাগিব, চাফাকৈ তেওঁলোকক নিয়মমতে খুৱাব লাগিব, গা পা সময়মতে ধুৱাব লাগিব, তেনেকৈ তেওঁলোকক কোৱা হয়,
2: ধৰক কিছুমান ৰুটিন বনাই দিব লাগিব, ক'ব কোৱা হয় মানে ধৰি লওক এতিয়া শিশুটো সদায় স্কুললৈ অনা অভ্যাস এটা কৰিব ধৰি লওক, তেতিয়া শিশুটো ধৰি লওক শৌচ পেচাবৰ ক্ষেত্ৰত মাকহঁতে যদি অভ্যাসটো কৰে, ধৰি লওক স্কুল যাব লাগিব, বা তুমি গা পা ধুই লোৱা বা শৌচ পেচাব কৰি লোৱা, তেতিয়া আজি নকৰিব কালি নকৰিব তেনেকৈ দুদিনৰ পিছত সিহঁতে কৰা
0: আৰম্ভ হৈ যাব। হয় হয়, সেই
2: তেনেকৈ পৰিষ্কাৰ হৈ পেলাই স্কুলো আহিব পাৰিব।
0: হয় হয়,
2: তেনেকৈ অভ্যাস কৰা যায়।
0: অঁ, সেইটোৱে আচলতে অভ্যাসটো মাকৰ যোগেদিয়ে হয় ক'বলৈ, মাকৰ যোগেদিয়ে হয়, গতিকে মাকগৰাকীহে এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগে।
2: খোৱা বোৱা মানে সময়মতে ধৰি লওক স্কুল যোৱাৰ সময়ত ধৰি লওক ভাত কেইটামান বা কিবা খোৱা
0: কিবা এটা খোৱাই অনাটো
2: ধৰি লওক মাকে সচেতন হ'ব লাগিব, গতিকে আমি মাহঁতকে বেছিকৈ
0: হয়। তাৰপিছতে ধৰক খেলা ধূলা কৰি ঘৰলৈ গ'ল, গা পা ধুলে, খোৱা বোৱা কৰিলে, তাৰপিছত আকৌ বিশ্ৰামৰ কথা আহিলে নহয় জানো, সেই বিশ্ৰাম লোৱাটোতো অতি জৰুৰী কথা,
1: জৰুৰী কথা। হয়, অলপ মাকে সেইকণ জিৰণি লোৱাব লাগিব অলপ, তেতিয়া দেহাটো শান্তি পালে।
0: হয় হয় হয়। আৰু আপোনালোকৰ অঞ্চলত ধৰক মাদক দ্ৰব্য সেৱন কৰা, সেৱন বন্ধ কৰাৰ ক্ষেত্ৰত বা অন্যান্যখিনি ক্ষেত্ৰত আপোনালোকে কি কৰি আছে আপোনালোকৰ মানে অনুষ্ঠানৰ যোগেদি?
1: মাদক দ্ৰব্যৰ ক্ষেত্ৰত আমি ঘৰত গ'লে মাক দেউতাকক বা এনে ঘৰৰ পৰিয়ালক কওঁ যে এইবিলাক বেয়া বস্তু, সেইবিলাক গ্ৰহণ কৰিবলৈ নিদিব, আৰু ল'ৰাটো যদি মাদক দ্ৰব্য গ্ৰহণ কৰিছে বুলি গম পোৱা যায় তেতিয়াহ'লে তেওঁ শাসন কৰিব যে এইবিলাকত তেওঁলোকক যোগদান কৰিবলৈ নিদিব, এইটো বহুত বেয়া, নিজৰ কাৰণে বেয়া হয়, পৰিৱেশটোও বেয়া হৈ গ'ল, তেওঁৰ লগতে ওচৰ চুবুৰীয়া দুজন তিনিজন ল'ৰা বেয়া হৈ গ'ল, আৰু সেই তেনেকৈ গোটেই পৰিৱেশ যেতিয়া বেয়া হৈ যায় সেই দ্ৰব্যটোৰ পৰা তাৰমানে আঁতৰাই ৰাখিবলৈ আমি তেওঁলোকক কোৱা হয়।
0: হয়, এতিয়া যিহেতু গৰমকালি, এই গৰমকালি আমি দেখা পাওঁ যে বাহকজনিত ৰোগবিলাক, বিশেষকৈ মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ, এই ৰোগবিলাক বা গ্ৰহণী ডায়েৰিয়া, এইবিলাক আমি বহুত দেখা পাওঁ নহয় জানো, বহুত হয় মানে অঞ্চলভেদে। গতিকে এই ক্ষেত্ৰত এই শিশুসকল, মাতৃসকল, গৰ্ভৱতী মহিলা, প্ৰসূতি বা অন্যান্য কিশোৰীসকল, তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে সাৱধানতা ল'বলৈ কয়?
2: মানে সাধাৰণতে মানে কি ঘৰৰ চাৰিও পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ কওঁ, যাতে তাত কোনো ধৰণৰ পানী জমা নহয়, বা কিবা নাৰিকলৰ হেৰি তাৰপিছত পৰি থাকিলে তাত পানীটো জমা
0: হয়,
2: বা এনেকুৱা সৰু খাল চাল থাকিলে তাত পানী জমা হয়, গতিকে সেইবোৰ যাতে হেৰি চাফা চুফা কৰি থাকে, আৰু ঘৰৰ চাৰিও পৰিৱেশটো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে, আৰু গধূলি হ'লে ধৰি লওক ধূপ ধূনা দিব লাগে, তাৰপিছত ৰাতি আঁঠুৱাটোৰি শুব লাগে, এনেকুৱা ধৰণৰ তেনেকুৱাৰ পৰা ধৰি লওক বেমাৰ আজাৰ বহুখিনি নিৰাময় পোৱা যায় বুলি পৰামৰ্শ দিয়া যায়।
0: হয় হয়। আৰু তাৰ লগতে কওকচোন সামগ্ৰিক দিশভাৱে আপোনালোকে আপোনালোকৰ অনুষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ সজাগতা সভাৰো অনুষ্ঠিত হৈ থাকে নহয় জানো, কেনেকুৱা কেনেকুৱা ধৰণৰ সজাগতা সভা হয়?
1: আমাৰ এতিয়া চৰকাৰৰ ফালৰ পৰা এনেকুৱা সজাগতা সভা কৰিব দিয়া হৈছে, মাহত আমি 4খন সভা পাতিব লাগে,
0: 4খন মানে
1: CBE 2খন পাতিব লাগে, তাৰে 9 তাৰিখে এখন আৰু 24 তাৰিখে এখন, আৰু ECCE কয় ECCE দিৱস পালন কৰিব লাগে আমি 19 তাৰিখে, আৰু মাহত এটা বাৰত ভেকচিন হয়, মানে নাৰ্ছ এন এম আশাসকল আহি পেলাই সেই শিশুসকলক প্ৰতিষেধন টীকাকৰণ দিয়া হয়, গতিকে আমি 4খন সভা মাহটোত পাতিবই লাগে। হয়, সেই 9 তাৰিখে CBE সভা পতা হয়, তাত গৰ্ভৱতী, কেতিয়াবা গৰ্ভৱতীৰ বিষয়ে ক'ব লগা আমাৰ টপিক দিয়ে অফিচৰ ফালৰ পৰা, যে এইবাৰ গৰ্ভৱতীক ৰক্তহীনতাৰ বিষয়ে ক'ব লাগিব, কেতিয়াবা ক'ব লাগিব পুষ্টিকৰ খাদ্যৰ বিষয়ে, তেতিয়া আমি গৰ্ভৱতীসকলক নিমন্ত্ৰণ কৰোঁ বেছিকৈ, আৰু গৰ্ভৱতীসকল আহিব নোৱাৰিলে তেওঁলোকক শাহুমাসকলক আহিবলৈ কওঁ, যে গৰ্ভৱতী কোৱা কথাটো শাহুমাই শুনিলেও তেওঁলোকক কেয়াৰ ল'বগৈ পাৰিব, গৰ্ভৱতীক সেই পুষ্টিকৰ খাদ্যৰ যদি টপিকটো আমাক দিয়ে তেতিয়া তেওঁলোকক আমি কওঁ যে ভালকৈ খাব লাগিব, পা পৰিষ্কাৰকৈ খাব লাগিব, ঘৰুৱা শাক পাচলি খাব লাগিব, যে বজাৰৰ পৰা মাছ মাংস এগালমান কিনি আনিয়ে খালে যে আমাৰ সন্তানটো ভালে থাকিব, ভাল সুস্থ সন্তান এটা জন্ম হ'ব সেইবুলি নাভাবিবা, কিছুমান দুখীয়া অলপ দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী থাকে, তেওঁলোকক আমি সকাহ দিওঁ যে তুমি নাভাবিবা তোমাৰ স্বামীয়ে ভাল মাছ মাংস কিনি আনি দিব পৰা নাই, একো নাভাবিবা, তুমি ওচৰতে ঘৰৰ ওচৰতে হোৱা ঢেকীয়া দুডালমান ছিঙি ল'বা, খুতৰীয়া দুডালমান ছিঙি ল'বা, লৈ তুমি তেল কমাই দিবা, নিমখ কমাই দিবা, দি তাকে ভাজি পেলাই খাবা,
0: তেল কমোৱা আৰু নিমখ কমোৱাৰ কথা কৈছে সেইকেইটা কথা কওকচোন।
1: তেল আৰু নিমখ কমোৱাটো আমাক সেই CBE আমাৰ ৰুটিন দিয়ে, সেই ৰুটিনৰ মতে আমাক নিমখ, চেনি আৰু তেল,

0: সেইকেইটা আমাক কমাই খাব ক'বলৈ কিশোৰী মানে যিকোনো বেনিফিচাৰী
1: হয়
0: আমাৰ এলেকাৰ যিমান বেনিফিচাৰী আছে আমাৰ সভা হ'লেই আমি সেই টপিকটো আমি ক'বই লাগে যে তেল কমাই খাবা, চেনি কমাই খাবা, নিমখ কমাই খাবা, গৰ্ভৱতীসকলকতো ক'বই লাগে নিমখ কমাই খাব লাগে বুলি। সেই তেনেকৈ মানে আমি সেই ন তাৰিখে চি বি ই মিটিংখন কৰাৰ পিছত আকৌ 19 তাৰিখে ECC মানে শিশুসকলক লৈ আমি গোটেই মাহটো
1: হয়
0: মাহটো আমি যি কৰিলোঁ সেইখিনি সেই শিশুৰ মাকসকলক মাতি পেলাই আমি সভা এখন পাতিব লাগে। এয়াৰলি চাইল্ডহুড কেয়াৰ ইন এডুকেশ্যন, শৈশৱকালৰ যিখিনি যতন সেই যতনখিনি আমি কেনেকৈ ললোঁ, মানে 20 তাৰিখৰ পৰা মাহটোৰ 20 তাৰিখৰ পৰা 18 তাৰিখলৈকে যিখিনি আমি শিশুখিনি যি কেয়াৰ ল'লোঁ সেইখিনি সিহঁতে কি শিকিলে, সিহঁতৰ মানে এটা এটা বেগ থাকে, নিজৰ নিজৰ এটা এটা শিশুৰ এটা এটা বেগ থাকে, সেই সিহঁতে প্ৰতিদিনে কৰা কামখিনি এটা এটা পাতত কৰিলে বা কোনোবা সিহঁতৰ আজিকালি কিতাপো দিছে অফিচৰ পৰা, কিতাপত কিবা এটা আঁকিলে, ৰং কৰা সিহঁতৰ চাৰ্ট আছে, সেইবিলাক আমি সিহঁতৰ বেগত ভৰাই ভৰাই থৈ গ'লোঁ। থৈ গৈ 18 তাৰিখলৈকে থ'লোঁ, 20 তাৰিখৰ পৰা 18 তাৰিখলৈকে থোৱাৰ পিছত 19 তাৰিখে আমাৰ সেই সভাখন পাতিবই লাগিব। পাতি তেওঁলোকৰ শিশুসকলৰ মাকহঁতক আমি মাতোঁ, মাক নাহিলে আইতাক আহিব, আইতাক নোৱাৰিলে খুৰীয়েক, তেনেকুৱা ঘৰৰ গাৰ্জেন
1: আহিবই লাগিব।
0: আহি তেওঁলোকক আমি কওঁ যে আপোনাৰ ল'ৰাই এইটো আঁকিলে, সিদিনা এইটো আঁকিছিলে, আজি চাওক এইটো আঁকিব পাৰিছে, প্ৰথম আহোঁতে আঁকিব পৰা নাছিলে, তাৰপিছত সি আঁকিব পাৰিছে, আমটোৱে আঁকিব পাৰিছে বা বলটোকে আঁকিব পাৰিছে, অৱাটোতো দূৰৰে কথা, ফলটোকে আঁকিব পাৰিছে, তেওঁলোকক তেতিয়া সেই মাকসকলক মানে সেই কথাখিনি কোৱা হয়। সেই 19 তাৰিখৰ সেইখন মিটিং, সেই মিটিঙতো আমি কিশোৰীসকলকো কেতিয়াবা মতা হয় বা কোনোবা যদি আহিল, কোনোবা পুৰুষ আহিলেতো ভালেই কথা, পুৰুষসকলকো আমি কওঁ তেতিয়া যে নিজৰ পত্নীগৰাকী যদি প্ৰেগনেণ্ট, সেই প্ৰেগনেণ্ট তোমাৰ যে মায়েহে কেয়াৰ ল'ব লাগিব, শাহুৱেকেহে যে কেয়াৰ ল'ব লাগিব সেইটো নহয়, স্বামীয়েও কেয়াৰ ল'ব লাগিব। তেওঁ পত্নীয়ে যিখিনি কাম কৰিছে, তেওঁ যিহেতু প্ৰেগনেণ্ট হৈ আছে, গতিকে দুখন কাম স্বামীজনে সহায় কৰি দিব লাগিব। শাহুগৰাকী অসুখীয়া হ'ব পাৰে, তেওঁ কৰিব নোৱাৰিবও পাৰে, গতিকে স্বামীজনকো আমি সেইখিনি কথা কোৱা হয়। আৰু সেই মাদক দ্ৰব্য কথাটো সেই সুৰতে আমি কৈ দিয়া যায় যে এতিয়া তোমাৰ পত্নী প্ৰেগনেণ্ট হৈছে, তোমাৰ ভাল সন্তান এটা জন্ম হ'বলৈ তুমি এইবিলাক বেয়া বস্তু নাখাবা, এইবিলাক মাদক দ্ৰব্য সেৱন নকৰিবা, তেনেকৈ আমি কৈ পেলাই অলপ মানে কৈ কিবা ফলপ্ৰসূ হৈছোঁ বুলি নিজকে ভাবিছোঁ।
1: হয়, কাৰণ হওক দিয়কচোন, তেনেকুৱা এখন সভাৰ যোগেদি যেতিয়া আপোনালোকে মানে আন 10 জনক 2টা কথা ক'ব পাৰিছে ন, আৰু তেওঁলোকে যদি আপোনালোকৰ কথামতেই যদি এখন সুস্থ সমাজ গঢ়িবলৈ তেওঁলোকেও সহায় কৰে, তেনেহ'লে আমাৰ সমাজখন নিশ্চয় সুস্থ বা ভাল সমাজ হৈ উঠিব। ভাল লাগিছে। আৰু আৰু কওকচোন, আপোনালোকে যে গীত মাতৰ যোগেদি শিশুসকলক শিক্ষা দিয়ে, তেনে এটি গীত এটা শুনো নহ'লে এইখিনিতে।
0: আমি শিশুসকল আহিলে পঢ়া কথা ক'লেতো আৰু পটককৈ হেৰি নকৰেই,
1: প্ৰথমতে
0: আমি গান এটা গাম, আহা আহা, ৰাতিপুৱাটো আমাৰ 7:30 এতিয়া দিছে স্কুল
1: চেণ্টাৰ,
0: 7:30 পৰা 11:30, গতিকেতো তেওঁলোক সোনকালে নাহে বাৰু, তথাপি যেতিয়া আহিব, অহাৰ পিছতে অঁ আহিলা, কেইটা বজাত উঠিলা, কি কথা, এনেকৈ পাতি কৰি লৈ মুখ হাত ধুলানে নাই, অঁ বেলিটো ওলাইছেনে চোৱাচোন, অঁ ওলাইছে, কোনফালে ওলাইছে, সিহঁতে দেখাই দিব, মনটো ভাল লাগিব,
1: অঁ
0: এতিয়া আমি বেলিৰ ওপৰত গান এটা গাম দেই, এনেকৈ কৈ পেলাই তেতিয়া আৰু বেলিৰ ওপৰতে

0: তেতিয়া সিহঁতে খুব ভাল পায় আৰু
1: ভাল পায় আৰু
0: এই গীতটোৰ জৰিয়তে মানে সিহঁতে ধৰি লওক এক দুই এই সংখ্যাখিনি
2: সেইটোও গম পালে ৰাতিপুৱা যে ৰঙা বেলিটো ওলালে প্ৰণাম কৰিব লাগে সেইটোও গম পালে
1: শিকিলে আৰু তেনেকেই তাৰমানে তেওঁলোকক মানে আৰম্ভণি তেনেকৈ
2: কৰা
1: হয়। আজিৰ অনুষ্ঠানৰ যোগেদি আপোনালোকৰ পৰা আমি বহুখিনি কথাই শুনিলোঁ শিকিলোঁ বুজিলোঁ আৰু আমাৰ আয়তীসকলো নিশ্চয় উপকৃত হৈছে। আমি আগলৈও কথা পাতিম বাইদেউ, আপোনালোক আহিলে আমাৰ সৈতে ইমানখিনি কথা যে আপোনালোকৰ মনৰ কথাখিনি ব্যক্ত কৰিলে মনৰ ভাৱ ব্যক্ত কৰিলে।

0: ভাল লাগিল। আমি আগলৈও আপোনালোকৰ সৈতে কথা বতৰা আশালৈ আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ। ধন্যবাদ,
1: হয়, নমস্কাৰ।
0: আইদেউসকল, ইমান পৰে দুগৰাকী অংগনবাড়ী কৰ্মী সাবিত্ৰী মেধি আৰু ভাৰতী ডেকা বৰদলৈৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ আয়তি আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: শ্ৰোতাসকলে, ইমান পৰে আয়তি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এফ এম এণ্টৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানসমূহৰ ইমানতে অন্ত পৰিল। কাইলৈ এই একেই ব্ৰেণ্ডতে আমাৰ অনুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ'ব 5:50। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষত আছিল ৰুলি শইকীয়া আৰু নিয়ন্ত্ৰণ কক্ষত আছিল পিকে ৰাজা আৰু হিমশেখৰ বৰুৱা। মই বন্তিশিখা বৰুৱাই এতিয়া অনুষ্ঠান সামৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।